এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 28 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 12 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: During the visit, the President will review the passing out parade of 158th regular course and 141st technical graduate course at the Indian Military Academy, Dehradun. The Enforcement Directorate, ED, has arrested Naresh Kumar, the then superintendent in the Office of Director, Development and Panchayat, Haryana, in connection with an ongoing investigation in IDFC bank fraud case. He was arrested under the Provisions of Prevention of Money Laundering Act, PMLA 2002. Investigation in the case has revealed embezzlement of public funds amounting to 645 crore rupees from the bank accounts of Haryana government, Chandigarh administration and two private schools maintained with IDFC First Bank. The 10th edition of the ICC Women's T20 Cricket World Cup will begin today, with host England taking on Sri Lanka in the opening match of the tournament at Edgbaston in Birmingham. The month-long tournament will be hosted across England and Wales, with the finalists set to take place on 5th of July at the iconic Lord's Cricket Grounds. India will start their campaign against arch-rivals Pakistan on Sunday. Harmanpreet Kaur-led Indian side will be looking to create history as they aim for their first Women's T20 World Cup title. The FIFA World Cup 2026 kicked off in Mexico City after a grand opening ceremony last night. Co-host Mexico defeated South Africa by 2-0 in the inaugural match at the Azteca Stadium. Julian Quiñones scored Mexico's opening goal on the 9th minute to give the hosts a lead. Later, Raul Jimenez scored in the 67th minute, making it 2-0 for Mexico. And that is the end of this news bulletin.
1: মিডিয়া ব্যৱহাৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: পবিত্ৰ কোৰাণত কোৱা হৈছে, সৃষ্টিকৰ্তা মহান আল্লাহ তালা এই জগতখন তেওঁৰেই সৃষ্টি, সেই স্ৰষ্টাৰ সত্তাৰ সম্পূৰ্ণ সম্ভেদ সৃষ্টিৰ কোনোৱেই পোৱা সম্ভৱ নহয়। স্ৰষ্টা অনাদি অনন্ত, সৃষ্টি আদি অন্তশীল, স্ৰষ্টা স্বয়ং সম্পূৰ্ণ সৰ্বশক্তিমান, সৃষ্টি নিৰ্ভৰশীল নিৰীহ, স্ৰষ্টা অবৰ্ণনীয় সংজ্ঞাতীত, সৃষ্টি বৰ্ণনাধীন পদাৰ্থ, স্ৰষ্টা সৰ্বব্যাপক। সৃষ্টিৰ সৰ্বোত্তম জীৱ মানৱে স্ৰষ্টাৰ পৰিচয় পাবই লাগিব, নহ'লে তেওঁ সৃষ্টি কৰা সৃষ্টি উদ্দেশ্যই ব্যৰ্থ হৈ যাব। সৃষ্টি বোলোতেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডকে বুজায়। এতেকে সমগ্ৰ বিশ্বকে আমি তিনিভাগ কৰি চাব পাৰোঁ। সেয়া হ'ল অদৃশ্য জগত, অৰ্ধদৃশ্য জগত আৰু দৃশ্য জগত। অদৃশ্য জগতৰ ৰহস্য স্বতন্ত্ৰ, কিন্তু অৰ্ধদৃশ্য জগতৰ লগতে এই দৃশ্য জগতখনো মূল মহাশক্তিৰ প্ৰভাৱত অবিৰাম গতিত আৱৰ্তিত হৈ আছে। মুহূৰ্তৰ বাবেও কোনো কতো স্থিৰ হৈ থকা নাই আৰু থাকিবও পৰা নাই। অদৃশ্য আৰু অৰ্ধদৃশ্যৰ কথা বাদ দিলেও দৃশ্যমান জগততো সেই অবিৰাম আৱৰ্তনৰ ফলত অহৰহ পৰিৱৰ্তন হৈয়ে আছে। এই পদাৰ্থ ঘটিত সমস্ত জগতৰ প্ৰত্যেকটি পদাৰ্থৰ মাজতেই সেই শক্তিময় জ্যোতিৰ তৰংগ অহৰহ প্ৰবাহিত হৈ আছে। অসীম শক্তিশালী এই তৰংগমালা প্ৰত্যেকটি পদাৰ্থৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। যেতিয়াই যিকোনো পদাৰ্থ যিকোনো কাৰণেই এই তৰংগৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়াই সেই তাৰ পদাৰ্থ জীৱন হেৰুৱায়। বৰ্তমান পৃথিৱীত মৃত্যু আখ্যা দিয়া ঘটনাটিৰ তাৎপৰ্যও এই। সেই জ্যোতি ইমানেই তীব্ৰ যে মানৱৰ বাহ্যিক দৃষ্টিয়ে তাক সহ্য কৰিব নোৱাৰে, আন্তৰিক দৃষ্টিয়েও তাক ঢুকি পাব নোৱাৰে। বৰঞ্চ বাহ্যিক দৃষ্টিৰ স্বতন্ত্ৰ কোনো অৰ্থই ইয়াত নাই। স্বয়ং সেই জ্যোতিয়েই বাহ্যিক

0: দৃষ্টিদৰ্শন শক্তি আৰু আন্তৰিক দৃষ্টিৰো ইয়াত কোনো মূল্য নাই। স্বয়ং সেই জ্যোতিয়েই অন্তঃদৃষ্টিৰ উদ্ভাৱক শক্তি। এই সত্য শুদ্ধ জ্যোতিৰ ব্যাপক তৰংগই সমস্ত সৃষ্টজগতৰ মূলাধাৰ। ই অত্যন্ত গোপন সত্ত্বেও সম্পূৰ্ণ প্ৰকাশমান। এই জ্যোতিৰ্ময় শক্তি সৰ্বত্ৰ বিৰাজমান। এই মহাবিশ্বৰ মহাপ্ৰাণ। ইয়াৰ কোনো আকাৰ নাই, ৰূপ গোন্ধ নাই, সীমা সংখ্যা নাই, স্থান মান নাই, কাল নাই। সকলোৰে ঊৰ্ধত এক মহান সত্তাৰ অস্তিত্ব। ইয়াক কোনো ভাষাৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়। এই সমস্ত সৃষ্ট জগত সাম্ভাব্য সত্য। এই ইছলাম ধৰ্মৰ দৰ্শনৰ সৰ্বগুহ্যতম তত্ত্ব। এয়া বেদান্ত দৰ্শনৰো সিদ্ধান্ত। এই আদি অন্তযুক্ত বিশ্বৰ সমস্ত বস্তুকেই বিশ্লেষণ কৰি চালে দেখা পাব, মানৱ জাতিটো হৈছে সৰ্বাংগ সুন্দৰ সম্পূৰ্ণ সৃষ্টি। সেই মানৱক আল্লাই এই পৃথিৱীত নিজৰ প্ৰতিনিধি আখ্যা দিছে, আৰু প্ৰতিনিধি মাত্ৰেই নিয়োগকৰ্তাৰ ওচৰত বাধ্য হৈ থাকিব লাগিব। এই বাধ্যতা য'ত সৎভাৱে মানি চলা হয় তাতেই উপজে ভক্তি। ভক্তিৰ উপলব্ধি যেতিয়া পূৰ্ণ হয় তেতিয়া উপজে প্ৰেম, আৰু প্ৰেম যেতিয়া পৰিপূৰ্ণ হয় তেতিয়া প্ৰেমিকে সৰ্বস্ব ত্যাগ কৰি একমাত্ৰ প্ৰিয়কেই বিচাৰে। এই তত্ত্বজ্ঞান, এই ব্ৰহ্মজ্ঞান।
1: আজিৰ মুকুতামালাত পবিত্ৰ কোৰাণৰ বাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মুস্তাকিন আহমেদ আৰু সংগীতসকলে গোৱা জিকিৰ।

0: গ্রাম সফাই সম্পর্কে মহাত্মা গান্ধীয়ে কৈছিল,
1: শ্রম আর বুদ্ধির মাজত যে দূরত্ব আহি গল, ইয়ার কারণে আমি গাঁর প্রতি ইমান মন নিদিয়া হলো আর ইয়াক এটা দোষ বলে মানিব পারে। পরিণাম এইটো হল যে দেশ ঠায়ে ঠায়ে বড় সুন্দর আর মনোমোহা সরু সরু গাঁওবিলাকৰ ঠাইত লেতেরা গাঁওবিলাকে দেখিবলৈ পোৱা যায় বহুবিলাক, বা এনেদরে কব পারি যে প্রায়ে সকলো গাঁৱত প্রবেশ করার সময় যে অনুভব হয় তারপরা হৃদয়ত আনন্দ নহয়। গাঁৱৰ বাহিৰত আৰু চাৰিওফালে ইমান লেতেৰা থাকে আৰু তাৰপৰা ইমান দুৰ্গন্ধ আহে যে প্ৰায়ে গাঁৱলৈ প্ৰৱেশ কৰাসকলে চকু মুদি আৰু নাক টেপিহে যাব পাৰে। বেছিভাগ কংগ্ৰেছী গাঁৱৰ বাসিন্দা হোৱা উচিত, আৰু যদি এনেকুৱা হয় তেন্তে তেওঁলোকৰ এইটো কৰ্তব্য হৈ যায় যে তেওঁলোকে নিজৰ গাঁওখনক সকলো ফালৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এক উত্তম উদাহৰণ হিচাপে প্ৰস্তুত কৰিব লাগে। কিন্তু তেওঁলোকে গাঁওবাসীসকল সদায় অর্থাৎ দৈনন্দিন জীৱনত অংশগ্রহণ কৰা বা তেওঁলোকৰ লগত সম্পূৰ্ণ মিলি যোৱাটো কেতিয়াও নিজৰ কর্তব্য বুলি ধৰি লোৱাই নাই। আমি ৰাষ্ট্ৰীয় বা সামাজিক পৰিষ্কাৰ পৰিচ্ছন্নতা এটা জৰুৰী গুণ বুলি মনাও নাই আৰু ইয়াৰ বিকাশো কৰা নাই। এনে এটো নিয়ম এটা আছে বুলি আমি নিজৰ ধৰণেৰে স্নান কৰি লওঁ, কিন্তু যি নদী জলাশয়ত পবিত্ৰ হোৱাৰ মানসেৰে আমি স্নান কৰোঁ তাৰে পানীক লেতেৰা কৰিবলৈ আমি অকণো কুণ্ঠাবোধ নকৰোঁ। আমাৰ এই দুৰ্বলতাক মই এটা বৰ ডাঙৰ দুৰ্গুণ বুলি ভাবোঁ। এই দুৰ্গুণৰেই এইটো পৰিণাম যে আমাৰ গাঁও আৰু পবিত্ৰ নদী পবিত্ৰ পাৰবিলাক লজ্জাজনক দুৰ্দশা আৰু অপৰিচ্ছন্নতাৰ দ্বাৰা নিৰ্মাণ হোৱা বেমাৰবিলাকৰ পৰা আমি ভুগিবলগীয়া হৈছে। গাঁৱত কৰিবলগীয়া কাৰ্য এইটো যে তাত য'তে ত'তে পেলনীয়া বস্তু, জাবৰৰ দৌম বা গোবৰৰ দৌম আছে, সেই ঠাইবিলাকৰ পৰা সেইবিলাক দূৰ কৰিব লাগে আৰু কুঁৱা আৰু অন্য জলাশয়বিলাকৰ চাফাই নিজেই কৰিব লাগে। যদি কাৰ্যকৰ্তাসকলে পৰিজনসকলৰ দৰে নিজে প্ৰতিদিনে চাফাই কৰা কামটো আৰম্ভ কৰি দিয়ে আৰু তাৰ লগে লগে গাঁওবাসীক এইটোও কৈ থাকে যে এই কৰ্মত যোগদান দিয়াটো তেওঁলোকৰ পৰা আশা কৰে, যাতে আগলৈ সকলো কাম গাঁওবাসীয়ে নিজে কৰিবলৈ লাগি যায়, তেন্তে এইটো নিশ্চিত যে আগলৈ বা পিছলৈ গাঁওবাসীসকলে এই কাৰ্যত নিশ্চয় সহযোগ কৰিব। গাঁৱৰ বজাৰ তথা গলিবিলাকৰ পৰা সকলো প্ৰকাৰৰ জাবৰ জোঁথৰ পেলনীয়া বস্তু গোটাই স্বচ্ছ কৰি ল'ব লাগে। পিছত এই জাবৰ জোঁথৰবিলাকক শ্ৰেণী বিভাজন কৰি দিব লাগে। ইয়াৰে কিছুমানৰ পৰা সাৰ কৰিব পৰা যায়, কিছুমানক কেৱল মাটিত পুতি দিব লাগিব আৰু কিছুমান এনেকুৱা হ'ব যৰ পৰা পোনপটীয়াকৈ সম্পত্তিৰ ৰূপত পৰিণত কৰিব পৰা হ'ব। জাবৰত পোৱা সাৰবিলাক এক বহুমূল্যৱান কেঁচামাল হ'ব পাৰে, যাৰ পৰা বহুবিলাক লাগতিয়াল বস্তু নিৰ্মাণ কৰিব পৰা যায়। কাপোৰৰ ফটা পুৰণা টুকুৰাবোৰ বা ফটা পুৰণা কাগজবিলাকৰ পৰা কাগজ বনাব পৰা যাব আৰু ইফালৰ সিফালৰ পৰা গোটোৱা মলমূত্ৰবিলাক গাঁৱৰ খেতিৰ কাৰণে সোণালী সাৰৰ কাম কৰিব। মলমূত্ৰবিলাকক ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে এইটো কৰিব লাগে, সেইবিলাক শুকানেই হওক বা তৰলেই হওক তাত মাটি মিলাই অতি বেছি এফুট দকৈ খাল খান্দি মাটিত পুতি দিব লাগে। গাঁৱৰ স্বাস্থ্য ৰক্ষাৰ ওপৰত লিখা নিজৰ পুস্তকত ডাক্তৰ পূৰৱে কৈছে যে মলমূত্ৰবিলাকক মাটিৰ পৰা 9-12 ইঞ্চিতকৈ অধিক তললৈ পুতিব নালাগে। তেওঁৰ মান্যতা হ'ল এইটো যে মাটিৰ ওপৰৰ তৰপটো সূক্ষ্ম জীৱৰে পৰিপূৰ্ণ আৰু বায়ু আৰু পোহৰৰ সহায়ত সেই জীৱবিলাকে মলমূত্ৰক এসপ্তাহৰ ভিতৰতে ভাল কোমল আৰু সুগন্ধিত মাটিলৈ পৰিৱৰ্তন কৰি দিয়ে। যিকোনো গাঁওবাসীয়ে নিজে এই কথাৰ সত্যতাৰ প্ৰমাণ কৰি ল'ব পাৰে। এই কাৰ্য দুই প্ৰকাৰেৰে কৰিব পৰা যায়। এটাটো পায়খানা ঘৰ সাজি তাত শৌচ পৰিবৰ কাৰণে মাটি আৰু লোহাৰ বাল্টি ৰাখি দিয়া যায়। প্ৰতিদিনে এই বাল্টিবিলাকৰ সৈতে তৈয়াৰ কৰি থোৱা মাটি খালী কৰি ওপৰৰ পৰা মাটি ঢালি দিয়ক বা মাটিত বৰ্গাকাৰ

0: খাল খান্দি পোনে পোনে তাত মলমূত্ৰ ত্যাগ কৰি ওপৰৰ পৰা মাটি ঢালি দিয়ক। এই মলমূত্ৰক হয় গাঁৱৰ সামূহিক খেতিত পুতি দিব পাৰে, নহয় ব্যক্তিগত খেতিতো। কিন্তু এই কাৰ্য তেতিয়াহে সম্ভৱ হ'ব যেতিয়া গাঁওবাসীয়ে সহযোগ কৰিব। যিকোনো উদ্যোগী গাঁওবাসীয়ে এইখিনি কাম নিজেই কৰি ল'ব পাৰে যে মলমূত্ৰ একত্ৰ কৰি তাক নিজৰ কাৰণে সম্পত্তিলৈ পৰিৱৰ্তন কৰি দিব পাৰে।
1: গ্ৰাম চাফাই সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অজয় কুমাৰ বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জগজিৎ সিং আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভজন।

0: জগজিৎ সিং আৰু সংগীতবৃন্দই গোৱা ভজন্তি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন। অতিথি ডাক্তৰ প্ৰাণস্মিতা ডেকা। আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চুৰীৰ চতুৰ্থ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী খগেন মহন্ত, মিনতি চৌধুৰী, মিহিৰ বৰদলৈ আৰু অনিমা ভট্টাচাৰ্য্য়।

পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব, 9:15 বজাত জিলাৰ ৰেহৰূপ, দিনৰ 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, এইখনি গাঁও বুকুৰ আপোন, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত চন্দ্ৰমিতা ঠাকুৰীয়াৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 বজাত

সুৰেন্দ্ৰ নাথ আৰু সংগীসকলে গোৱা ওজাপালি 1:35 উজ্জ্বল কুমাৰ দাসৰ মেণ্ডোলিন বাদন। দিনৰ 1:50 পুনম বৰুৱাৰ কণ্ঠৰ ভজন, 2:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠান। পাঠ যোগেদাই শিক্ষা দিছে ৰজনীকান্ত দেৱশৰ্মাই। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। যোগদান আগবঢ়াব অংকমণি বৰাই। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ এক সম্ভাৱনাময় পথ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 হাফেজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জন্মেশ্বৰী ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত। নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অৰূপ শইকীয়াৰ কথিকা ভেনিচিং ৱেটলেণ্ডছ ইন আছাম। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মাটি সংরক্ষণৰ প্ৰয়োজন। আমাৰ পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো, য'ত আমি বসবাস কৰোঁ বা ঘৰ দুৱাৰ সাজোঁ, জীৱন ধাৰণৰ বাবে খেতি বাতি কৰোঁ, যাতায়াতৰ বাবে আলি পদূলি বান্ধো আৰু য'ত হাবি জংঘল গছ গছনি আদিয়ে খামোচ মাৰি ধৰি থিয় হৈ থাকে, সেই তৰপটোৱেই হৈছে মাটি। উষ্ণতা, পানী, বৰফ আৰু বায়ুৰ সোঁতৰ প্ৰভাৱত আগ্নেয়শীল, গেদীয়শীল আৰু ৰূপান্তৰিতশীল ক্ষয় হৈ মাটিৰ বুনিয়াদৰ সৃষ্টি হয়। শিলবোৰ ক্ষয় হৈ মাটিৰ বুনিয়াদ সৃষ্টি হোৱাৰ পাছতেই মাটিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। মাটিৰ গঠন কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উষ্ণতা, বৰষুণ, বায়ুৰ আৰ্দ্ৰতা, বতাহৰ গতি আদিয়ে মাটি গঠনত বিস্তৰ প্ৰভাৱ পেলায়। উষ্ণতা আৰু বৰষুণৰ পানীয়ে ভৌতিক, ৰাসায়নিক আৰু জৈৱ ৰাসায়নিক ক্ৰিয়াবিলাকক নিয়ন্ত্ৰণ কৰে। মাটিত থকা অণুজীৱসমূহৰ ক্ৰিয়া উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। বৰষুণ বেছি হোৱা ঠাইবিলাকত হাবি জংঘল গছ গছনি বেছি হয়, তাৰ ফলত মাটিত বেছি পৰিমাণে জৈৱিক পদাৰ্থ মিহলি হৈ থাকে। আনহাতে শুকান মৰুভূমি অঞ্চলত গছ গছনি নগজে, সেইকাৰণে সেইবোৰ ঠাইত মাটি গঠন প্ৰক্ৰিয়াটো প্ৰায় স্থবিৰ। মাটিত থকা কেঁচু, এন্দুৰ, উই, পোক পৰুৱা অণুজীৱসমূহ, আনকি মাটিৰ ওপৰত বাস কৰা জীৱ জন্তুবোৰেও মাটি গঠনত সহায় কৰে। কেঁচু, উই, এন্দুৰ আদিয়ে মাটি তল ওপৰ কৰে। অণুজীৱসমূহে জৈৱ পদাৰ্থবোৰ ভাঙে আৰু আন কিছুমান নতুন পদাৰ্থ, হিউমাছ, উৎপন্ন কৰে। মানুহে গছ গছনি কাটি পাহাৰ টকলা কৰাৰ ফলত মাটি গঠন প্ৰক্ৰিয়া ব্যাহত হৈছে। এঢলীয়া মাটিত হাল বাই চহালে বৰষুণৰ পানীয়ে ওপৰৰ মাটি ধুই নিয়াৰ ফলত মাটিৰ অৱক্ষয় হয়। মাটিৰ ভিতৰত পানীৰ চলাচল মাটিৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বুনিয়াদৰ ধৰ্মই সেই ঠাইৰ ওপৰত গজি উঠা গছ গছনিসমূহক প্ৰভান্বিত কৰে। কোনো এটুকুৰা ঠাইৰ স্বাভাৱিক গছ গছনিবোৰ সেই মাটিৰ বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰে। চূণশিলৰ ওপৰত হোৱা মাটিৰ অম্লতা বৰ কম, আনকি সেই মাটিত গজি উঠা গছৰ পাতবিলাকতো কেলছিয়াম, মেগনেছিয়াম আদিহে বেছিকৈ থাকে। মাটিত থকা বোকা আৰু মণিকৰ ধৰ্ম মাটিৰ বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰোপৰি পৃথিৱীৰ উপৰিভাগৰ ওখ চাপৰ অৱস্থানৰ ওপৰত মাটিৰ গুণাগুণো নিৰ্ভৰ কৰে। পাহাৰৰ ওখ এঢলীয়া ঠাইৰ পৰা পানী বাগৰি আহি তাৰ লগত কঢ়িয়াই অনা উপাদানসমূহ তলৰ পাদদেশত জমা কৰে। সেইকাৰণে পাহাৰ বা পৰ্বতৰ ওপৰত মাটি গঠন প্ৰক্ৰিয়া তেনেই মন্থৰ। আনহাতে পৰ্বতৰ নামনিত সাৰুৱা মাটিৰ সৃষ্টি হয়। অতি শীত বা শুকান অঞ্চলত মাটি গঠন প্ৰক্ৰিয়া মন্থৰ। মাটি গঠন প্ৰক্ৰিয়াটো এটা গতিশীল প্ৰক্ৰিয়া। ই অহৰহ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ হাৰত চলিয়েই আছে। অৰ্থাৎ আজি এঠাইত আমি যি ধৰণৰ মাটি দেখিছোঁ, 1000 বা 2000 বছৰ আগতে সেই ঠাইৰ মাটি এনেকুৱা নাছিল, বা আজিৰ পৰা 1000 বছৰৰ পাছতো সেই মাটি একেধৰণৰ হৈ নাথাকে। পানী আৰু বায়ুৰ সোঁতে মাটি এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যায়। ইয়াকে মাটিৰ ক্ষয়ীভৱন বোলে। এটা শান্ত অঞ্চলৰ পৰা বৰষুণৰ ফলত মাটি উটি আহি উপত্যকা বা সমভূমি সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো

স্বাভাৱিক বা ভূতাত্ত্বিক ক্ষয়ভৱন বোলে। এই ক্ষয়ৰ পৰিমাণ প্ৰতি বছৰে প্ৰতি হেক্টৰ মাটিৰ পৰা 0.2-0.5 টনলৈ হ'ব পাৰে। পাহাৰত থকা হাবিৰ গছ গছনি কটা, ঘৰ দুৱাৰ ৰাস্তা ঘাট আদিৰ বাবে মাটি কটা ইত্যাদি কাৰণত মাটিৰ ক্ষয়কৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়। বৰষুণৰ টোপালবোৰে মাটিত থকা আঘাতৰ ফলত মাটিৰ দানাবোৰ ভাগি সৰু সৰু কণিকাত পৰিণত কৰে। বৰষুণৰ টোপালটো মাটিত পৰাৰ পাছত চিটিকনিৰ ফলত এই কণাবোৰ নিজৰ স্থানৰ পৰা কিছু দূৰ আঁতৰি যায়। তাৰ পাছত পানীয়ে সেই কণিকাবোৰ চাপৰ ঠাইলৈ কঢ়িয়াই লৈ যায়। গছ গছনিৰে ঢাক খাই নথকা মুকলি মাটিত বৰষুণৰ টোপালৰ আঘাতৰ ফলত মাটিৰ ক্ষয় হয়। মাটিক ক্ষয়ভৱন প্ৰক্ৰিয়াৰ পৰা ৰক্ষা কৰিবলৈ হ'লে গছ গছনি, ঘাঁহ বন আদিৰে ইয়াক সদায় ঢাকি ৰাখিব লাগে, যাতে বৰষুণৰ টোপালবোৰ পোনে পোনে মাটিত নপৰে। দ্ৰুতগতিত উদ্যোগীকৰণ, যান বাহনৰ বৰ্ধিত সংখ্যা, খেতি বাতিত ব্যৱহাৰ কৰা বিভিন্ন সাৰ, কীটনাশক দ্ৰব্য, কৃষিকৰ্মত ব্যৱহাৰ কৰিবলৈ লোৱা নলাৰ নৰ্দমাৰ বোকা আৰু নগৰীয়া আৱৰ্জনা আদিৰ কাৰণে মাটিৰ প্ৰদূষণ ক্ৰমান্বয়ে বাঢ়ি গৈছে। এই প্ৰদূষকসমূহ মাটিত এবাৰ সোমাই গ'লে ই এটা চক্ৰৰ অংগ হৈ পৰে আৰু উদ্ভিদ, মানুহ আৰু আন জীৱ জন্তুৰ অহেয় ক্ষতিসাধন কৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 7

30% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ৰাষ্ট্ৰৰ সংকল্প অধিক সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ নবীকৰণযোগ্য শক্তিখণ্ডত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ প্ৰযুক্তি আৰু পদ্ধতি আঁকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে লগতে ৰাজ্যসমূহক এখন জিলা এবিধ সামগ্ৰী উদ্যমত গুৰুত্ব আৰোপ কৰিবলৈ আৰু এই সন্দৰ্ভত ৰপ্তানিমুখী ৰণনীতি যুগুতাই উলিয়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘৰ্ষ প্ৰভাৱিত জলপথেৰে অহা যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধবজাবাহী জাহাজত কৰ্মৰত সকলো ভাৰতীয় নাৱিকক সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জাহাজ পৰিচালনাকাৰী, ব্যৱস্থাপক আৰু খণ্ডটোৰ সৈতে জড়িত কোম্পানীসমূহক সামুদ্ৰিক সুৰক্ষা বিষয়ক নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ, পৰিস্থিতিৰ তথ্য আহৰণ কৰিবলৈ আৰু চৰকাৰ তথা সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষসমূহে জাৰি কৰা পৰামৰ্শাৱলী অহৰহ নিৰীক্ষণ কৰিবলৈ কৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰতিগৰাকী ভাৰতীয় নাৱিকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণৰ প্ৰতি ই সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সংশ্লিষ্ট সকলো মন্ত্ৰালয়, সংস্থা আৰু বিদেশত থকা মিছনসমূহে প্ৰয়োজন হলে সময়মতে সহায় সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। নাৱিক কল্যাণ নিধি সমিতি প্ৰভাৱিত নাৱিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আৱশ্যক অনুযায়ী বিত্তীয় আৰু অন্য সাহায্য আগবঢ়াবলৈ সাজু বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নাৱিক কল্যাণ নিধি সমিতিক প্ৰতিগৰাকী মৃত নাৱিকৰ পৰিয়াললৈ 10 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব

নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি সংশ্লিষ্ট সকলো পক্ষকে ভাৰতীয় নাবিকৰ সৈতে জড়িত যিকোনো ঘটনাৰ বিষয়ে জাহাজ চলাচল সঞ্চালকালয়ক ততালিকে অৱগত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় নাবিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বাবে অহৰ্নিশে কাৰ্যক্ষম সুকীয়া যোগাযোগ তথা জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীৰ 158 সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু 141 সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলৰ দীক্ষান্ত কুচকাৱাজ পৰিদৰ্শন কৰিব। দেশত খাৰিফ শস্যৰ খেতি আৰম্ভ হোৱাৰ সময়তে খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে মোবাইল ফোনযোগে পোনপটীয়াকৈ তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সেৱাৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ খেতিয়কে হোৱাটছএপৰ মাধ্যমেৰে শস্য সম্পৰ্কীয় বিনামূলীয়া, বিশ্বাসযোগ্য আৰু তাৎক্ষণিক পৰামৰ্শ লাভ কৰিব পাৰিব। হোৱাটছএপত 4024598180 নম্বৰটো তৈলবীজ কিষাণ মিত্ৰ নামেৰে ছেভ কৰি যিকোনো ভাৰতীয় ভাষাত বাদাম, সৰিয়হ, তিল, সূৰ্যমুখী, ছয়াবিন, গুজি তিল আৰু অন্য তৈলবীজ সম্পৰ্কে প্ৰশ্ন সুধিব পাৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হায়দৰাবাদস্থিত তৈলবীজ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকে এই পদক্ষেপক দেশৰ প্ৰতিগৰাকী কৃষকক সাঙুৰি সমূহীয়া গৱেষণাৰ প্ৰথম প্ৰয়াস বুলি অভিহিত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। এই পৰিমাণ 2024-25 বৰ্ষৰ তুলনাত 70,39,000 টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত 25-26 বৰ্ষত এনে শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ 301,51,000 হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে এই সময়ছোৱাত ফল মূল, শাক পাচলি, ফুল আৰু সুগন্ধি তথা ঔষধি শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জাৰি কৰা দ্বিতীয় পূৰ্বানুমান অনুসৰি এই সময়ছোৱাত কল, আম, অমিতা, আপেল, মধুৰিআমৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত ফল মূলৰ উৎপাদন 1,214 লাখ টনৰো অধিক হোৱাৰ সম্ভাৱনা আছে। 2025-26 বৰ্ষত পিঁয়াজৰ উৎপাদন 307 লাখ টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে। মন্ত্ৰালয়ৰ পূৰ্বানুমানত 2025-26 বৰ্ষত ফুলৰ উৎপাদন 25 লাখ টনৰো অধিক হ'ব পাৰে বুলি কোৱা হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সম্প্ৰতি চলি থকা সংঘৰ্ষসমূহে মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে যুদ্ধবিধ্বস্ত অঞ্চলৰ উপৰি আন অঞ্চলতো বিভিন্ন পৰিৱৰ্তন অনাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ফিনলেণ্ডত অনুষ্ঠিত কুলতৰণ্টা আলোচনাত দেশখনৰ বিদেশ মন্ত্ৰী এলিনা ভাল্টোনেন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ সহকাৰী বিদেশ মন্ত্ৰী লানা নুচেবেৰ সৈতে পৰিৱৰ্তনশীল শক্তি আৰু নতুন ভূ ৰাজনৈতিক প্ৰতিযোগিতা শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। ডঃ জয়শংকৰে লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইয়াৰ পৰিণামৰ পৰা হাত সৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা আৰু কূটনৈতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো জোৰ দিয়ে। অস্থিৰ বিশ্বত সম্প্ৰতি বৈচিত্ৰময় যোগান শৃংখল, স্থায়িত্ব বৃদ্ধি, আশংকা হ্ৰাস কৰাৰ গুৰুত্ব সম্পৰ্কেও তেওঁ সজোৰে কয়। ডঃ জয়শংকৰে লগতে ভাৰতৰ শক্তিৰ ব্যৱহাৰ ৰাষ্ট্ৰীয় প্ৰয়োজন, ক্ৰয় বিক্ৰয় আধাৰিত আৰু সুলভতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰে। 2026 বৰ্ষৰ ই প্ৰশাসনৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে 4টা পঞ্চায়তীৰাজ সম্পৰ্কীয় পদক্ষেপক নিৰ্বাচিত কৰা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ডিজিটেল প্ৰশাসন আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ বৰ্ধিত ভূমিকা সম্পৰ্কে ই আলোকপাত কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। ডিজিটেল মঞ্চত ডাটা এনালিটিক্স ব্যৱহাৰেৰে ডিজিটেল ৰূপান্তৰ শিতানত পঞ্চায়ত উন্নতি সূচ্যাংকক সোণৰ পদক আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ কৰেপুৰ গাঁও পঞ্চায়তেও সোণৰ পদক লাভ কৰিছে। ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বিজয়নগৰ গাঁও পঞ্চায়তে ৰূপৰ পদক অৰ্জন কৰিছে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি

0: দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 গলৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায় দায় পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলেজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আজি জেঠ মাহৰ 28 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ 12 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল 4:35 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:09 আঠচল্লিছ ছেকেণ্ড।

সত্যনাথ বৰাই কৈছিল, নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিলে পৃথিৱীত ভয় কৰাৰ কোনো কাৰণ নাথাকে। সততা, নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰা সকলো জয় কৰিব পাৰি।

প্ৰিয় শ্ৰোতা, প্ৰসিদ্ধ কবি তথা সাহিত্যিক পদ্মধৰ চলিহাৰ আজি স্মৃতি দিৱস। তেখেতে অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পদ্মধৰ চলিহাই শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। 1945-46 চনত তেখেতে গুৱাহাটী আৰু শিৱসাগৰত অস্থায়ী ESC হিচাপে চাকৰি কৰিছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি তেখেতে কাৰাবাস খাটিছিল। সামাজিক কাম কাজত আগভাগ লোৱা পদ্মধৰ চলিহা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সম্পাদক আছিল। আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট আৰু অক্লান্ত কৰ্মী পদ্মধৰ চলিহাই ছাত্ৰ অৱস্থাৰ পৰাই লিখা মেলা আৰম্ভ কৰিছিল। 1915 চনত তেখেতৰ ৰচিত প্ৰথম পুথি ফুলনি প্ৰকাশ পাইছিল। তেখেতে গীত নাটক আৰু বিভিন্ন আলোচনাত্মক পুথি ৰচনা কৰাৰ উপৰিও উইলিয়াম শ্বেক্সপিয়াৰৰ ৰোমিঅ' জুলিয়েট নাটৰ অসমীয়া ভাঙনি কৰিছিল। তেখেতে 1934 চনত মঙলদৈত বহা অসম সাহিত্য সভাৰ সংগীত শাখাৰ সভাপতিত্ব কৰিছিল। 1958 চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। 1928-29 চনত সিংহদত্ত দেৱ অধিকাৰীৰ সহযোগত অৰ্ঘ্য নামৰ এখনি পষেকীয়া আলোচনী উলিয়াইছিল। সাদিনীয়া অসম কাকতৰ সম্পাদক হিচাপেও তেখেতে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেতে বাহী আলোচনীৰ সহকাৰী সম্পাদকৰ দায়িত্বও বহন কৰিছিল। তেখেতৰ জন্ম হৈছিল 1895 চনত শিৱসাগৰত। শিৱসাগৰত ছাত্ৰ জীৱনৰ আৰম্ভণি কৰা পদ্মধৰ চলিহাই 1908 চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। ইয়াৰ পাছত তেখেতে 1910 চনত কটন কলেজৰ পৰা IA আৰু

1912 চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজীত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1912 চনত গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা বি এল উপাধি আৰু কটন কলেজৰ পৰা 1916 চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলৰে পাততে কাউৰী পৰে শীৰ্ষক কালজয়ী গীতটোৰে এগৰাকী ডাকুৱালৰ মৰ্মবেদনাৰ নিখুঁত প্ৰতিচ্ছবি অতি হৃদয়স্পৰ্শী ৰূপত দাঙি ধৰি প্ৰতিজন অসমীয়াৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হোৱা অসমীয়া জাতিৰ বুকুৰ আপোন গণশিল্পী খগেন মহন্তৰ আজি স্মৃতি দিৱস। তেখেতে 1965 চনৰ পৰাই আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাবলৈ লৈছিল আৰু 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰিছিল। 1976 চনত আকাশবাণীত সংগীত প্ৰযোজক হিচাপে চাকৰিত যোগদান কৰি শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডাইৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। অসমৰ সুৱদীসুৰীয়া বিহুগীতসমূহক জনগণৰ অন্তৰৰ আহেহে যিগৰাকী নমস্য স্মৰণীয় পুৰোধাই প্ৰবাহিত কৰি দিছিল তেখেত আছিল অসমীয়া লোকসংগীতৰ আৰু বিহুগীতৰ মুকুটবিহীন সম্ৰাট খগেন মহন্ত। এইগৰাকী প্ৰবাদ প্ৰতিম শিল্পীৰ গীতত কেঁচা মাটিৰ নিভাঁজ সুবাস আৰু অসমৰ খাটি খোৱা মানুহৰ সুখ দুখ আশা সপোনবোৰ সাৰ্থকভাৱে প্ৰতিফলিত হৈছিল। বিহুক জনপ্ৰিয় কৰি তোলা এইগৰাকী গণশিল্পীক বিহুবলীয়া শ্ৰোতা দৰ্শক তথা গুণমুগ্ধই বিহু সম্ৰাট উপাধি প্ৰদান কৰিছিল। প্ৰায় 23খন অসমীয়া কথাছবিত কণ্ঠ নিগৰুৱা খগেন মহন্তই 1979 চনত মইনাজান আৰু 1980 চনত মেঘমুক্তি নামৰ ছবি দুখনৰ সংগীত পৰিচালনাও কৰিছিল। আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা ছবিখনত প্ৰথমবাৰৰ বাবে তেখেতে কণ্ঠদান কৰিছিল। এইগৰাকী আজন্ম শিল্পীয়ে সংগীত ক্ষেত্ৰলৈ আগবঢ়া অসামান্য অৱদানৰ বাবে 1992 চনত লাভ কৰে সন্মানীয় সংগীত নাটক অকাডেমী বঁটা, 1994 চনত শ্ৰীময়ী বঁটা আৰু 1999 চনত সংগীতাচাৰ্য সন্মান লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, অসমৰ সাংস্কৃতিক তথা অভিনয়ৰ ক্ষেত্ৰখনত এক নতুন বিপ্লৱৰ সূচনা কৰা অচ্যুত লহকৰৰ আজি স্মৃতি দিৱস। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক, প্ৰযোজক, শক্তিশালী নাট্যকাৰ, বলিষ্ঠ অভিনেতা, দক্ষ পৰিচালক, যাদুকৰী আলোকশিল্পীৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো জড়িত হোৱা অচ্যুত লহকৰ নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত অসমৰ ভোটাতৰা ৰূপত পৰিগণিত হৈছিল। তেখেতৰ পৰা অসম আৰু অসমীয়াই লাভ কৰিছিল অসমৰ আটাইতকৈ জনপ্ৰিয় নাট্য সংস্কৃতিৰ ৰূপ ভ্ৰাম্যমান থিয়েটাৰ। 1963 চনৰ 2 অক্টোবৰ তাৰিখে অচ্যুত লহকৰৰ পৃষ্ঠপোষকতাত অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰৰ জন্ম হৈছিল। 1963 চনৰ পৰা বৰ্তমানলৈকে এক সুকীয়া অস্তিত্ব আৰু গৌৰৱেৰে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উজ্বলি আছে। এই ভ্ৰাম্যমান থিয়েটাৰে অসমক বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান দিছে। ইয়াৰ বাবেই তেখেতক ভ্ৰাম্যমানৰ পিতামহ লগতে মঞ্চ প্ৰভাকৰ বুলিও জনা যায়। নটৰাজ থিয়েটাৰৰ প্ৰযোজক অচ্যুত লহকৰে যুগান্তকাৰী নাটক সতী বেউলাৰ মঞ্চায়নৰ সময়ত থিয়েটাৰৰ মঞ্চত চিনেমাৰ দৃশ্য প্ৰদৰ্শন কৰাকে ধৰি চলন্ত মঞ্চ, এৰেনা থিয়েটাৰৰ পৰীক্ষা কৰাৰ লগতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰক সৰ্বভাৰতীয় স্বৰূপ প্ৰদান কৰাৰ বাবে হিন্দীভাষী অভিনেতা অভিনেত্ৰীক হিন্দী বলৰ পৰা আনি পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশৰ মাটিত নাট মঞ্চস্থ কৰিছিল। 1963 চনৰ পৰা 2003 চনলৈ সুদীৰ্ঘকাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰৰ বেউলা, অংগাৰ, জেৰেঙাৰ সতি, নন্দদুলাল, আনাৰকলি, বিক্ৰমাদিত্য আদি হ'ল গুৰুত্বপূৰ্ণ তথা সমাদৃত নাট। অসমৰ নাট্য জগতত এক বিপ্লৱৰ সৃষ্টি কৰি নাটকৰ দ্বাৰা মনোৰঞ্জন দিয়াৰ লগতে শিল্পীৰ আৰ্থিক দিশটোৰ নিৰাপত্তাৰ স্বাৰ্থত বৰ্তমান সমগ্ৰ অসমত অচ্যুত লহকৰে দেখুৱাই যোৱা বাটেৰেই প্ৰায় বহুতো ভ্ৰাম্যমান থিয়েটাৰ গঢ় লৈ উঠি ই এক সাংস্কৃতিক উদ্যোগলৈ ৰূপান্তৰিত হৈছে। অচ্যুত লহকৰে সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় সন্মান, ব্ৰজনাথ শৰ্মা বঁটাও লাভ কৰিছিল। বিএ পঢ়ি থকাৰ সময়তে তেখেতে আমেৰিকান এম্বেচিৰ লগত বন্দোবস্ত অনুসৰি তেওঁ আব্ৰাহাম লিংকন, গণতন্ত্ৰ আদি কেইবাখনো গ্ৰন্থ অনুবাদ কৰিছিল। কলিকতাত থকাৰ সময়ছোৱাত অচ্যুত লহকৰে মাহেকীয়া আলোচনী দীপাৱলী সম্পাদনা তথা প্ৰকাশ কৰি উলিয়াইছিল। সমান্তৰালকৈ গল্প কবিতা লিখাৰ উপৰিও বহুকেইখন নাটকো ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ হৈছে এৰিনা, অজেয় ভিয়েটনাম, আমেৰিকাৰ পুতলা, উষা, ব্লেক মানি, ডাক্তৰ বাবু

0: গর্ভবতী নারী ইত্যাদি।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিং এর বাবে আজি ফোন করক 9957568450।
3: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
0: যোগাসন শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক গায়ত্ৰী চাংকাকতি।
4: আজিৰ খণ্ডটিত মই বৰ্তমান সময়ত দেখিবলৈ পোৱা সমস্যা আঁঠুৰ বিষৰ বিষয়ে ক'বলৈ ওলাইছো। আঁঠুৰ বিষ বিভিন্ন কাৰণতে হ'ব পাৰে। সেই কাৰণসমূহ হ'ল আঁঠুত পোৱা আঘাত, অত্যাধিক দৌৰাদৌৰি কৰা বা ব্যায়ামৰ চাপ, বয়স বৃদ্ধিৰ লগে লগে আঁঠুৰ সন্ধিত হোৱা ক্ষয়, অধিকভাৱে ওজনৰ বৃদ্ধি, কেলছিয়াম বা ভিটামিন ডিৰ অভাৱ। আজিকালি আঁঠুৰ বিষ যিকোনো বয়সতে দেখা দিয়ে, কিন্তু বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে আমি নিয়মিত ৰূপত যোগ অভ্যাস কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই ক্ষেত্ৰত কেইটামান যোগাসনে বিশেষ ৰূপত সহায় আগবঢ়ায়। সেইকেইটা হ'ল তাৰাসন, বৃক্ষাসন, সেতু বন্ধাসন, বজ্ৰাসন আৰু শৱাসন। তেনেহ'লে আহকচোন আমি তাৰাসন কেনেদৰে কৰিব পাৰোঁ জানি লওঁ। প্ৰথমতে দুয়োখন ভৰি একেলগে বা সামান্য ফাক কৰি ৰাখি থিয় হৈ ল'ম। তাৰপিছত পিঠিখন চিধাকৈ ৰাখিম আৰু হাত দুখন শৰীৰৰ কাষত ৰাখিম। গভীৰভাৱে শ্বাস লৈ হাত দুখন ওপৰলৈ উঠাম আৰু ভৰিৰ আঙুলিৰ ওপৰত উঠি সমগ্ৰ শৰীৰ ওপৰলৈ টানিম। এনেদৰে প্ৰায় 10-20 ছেকেণ্ড ধৰি স্বাভাৱিকভাৱে শ্বাস প্ৰশ্বাস লৈ থাকিম। এনেদৰে লাহে লাহে আকৌ হাত দুখন তললৈ নমাই আনিম আৰু লগতে ভৰি দুখনো তললৈ নমাই আনিম। এনেকৈয়ে দৈনিক 5-10 বাৰ এই আসনটি কৰিব পাৰোঁ। এই ক্ষেত্ৰত খালি পেট থকাটো প্ৰয়োজনীয়। আৰু যদিহে আঁঠুৰ বিষ অত্যন্ত বেছি, তেন্তে আপুনি এগৰাকী অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰা এই আসনটি কৰাটো উচিত।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক গায়ত্ৰী চাংকাকতি। শ্রোতা, আজি বিশ্ব শিশু শ্রমিক বিরোধী দিবস। বিশ্বব্যাপী শিশুর অধিকার রক্ষা করবলৈ আৰু শিশু শ্রমিক নির্মূল করার উদ্দেশ্যে প্রতি বছরে 12 জুন তারিখে বিশ্ব শিশু শ্রমিক বিরোধী দিবস পালন করে অহা হৈছে। রাষ্ট্রসংঘৰ বিশেষ সহযোগী শাখা আন্তর্জাতিক শ্রমিক সংস্থার সহযোগত গোটেই বিশ্বতে এই দিবস পালন করা হয়। 2002 চনত আন্তর্জাতিক শ্রমিক সংস্থায় শিশু শ্রমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টির উদ্দেশ্যে এই দিবসের আরম্ভণি করেছিল। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ ইটালীৰ জ্যোতি পদাৰ্থ বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল আজিৰ তাৰিখত। বিখ্যাত লেখিকা এন ফ্ৰাংকৰ জন্ম হৈছিল আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী পদ্মিনীৰ জন্ম হৈছিল আজিৰ তাৰিখত। কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক জৰ্ডান পিটাৰছনৰ জন্ম হৈছিল আজিৰ তাৰিখত।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে
3: বিশেষ
7: লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ

0: আপুনি ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
2: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। 4 বছৰীয়া প্ৰতীক্ষা আৰু তীব্ৰ উৎকণ্ঠাৰ অন্ত পেলাই বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ল বিশ্বকাপ ফুটবলৰ মহাৰণ। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীত নীতি আয়োগৰ বৈঠক। বিকশিত ভাৰতৰ মূল চালিকা যুৱ প্ৰজন্ম আৰু নাৰী শক্তি বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা, 5 বছৰত 2 লাখ নিযুক্তিৰ 40% নিযুক্ত হ'ব শিক্ষা বিভাগত। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিৰ অনুমোদন ক্ৰমে কৰ্কট, গেষ্ট্ৰিকসহ 82বিধ ঔষধৰ দাম বৃদ্ধি। নতুন দিল্লীত কেন্দ্ৰ, অসম চৰকাৰ, নাগালেণ্ড চৰকাৰৰ মাজত সম্পন্ন হ'ল চুক্তি। অসম নাগালেণ্ড সীমান্তত চলিব প্ৰাকৃতিক গেছ আৰু তেলৰ সন্ধান। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰীয় বঁটা আৰু যুৱ পুৰস্কাৰত অসমৰ মুঠ 11গৰাকী স্বনামধন্য শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। বিশ্বজুৰি ৰন্ধন গেছৰ সংকটে ভয়াৱহ ৰূপ লোৱাৰ আশংকা। আমেৰিকাৰ উপৰ্যুপৰি আক্ৰমণৰ পিছতে হৰ্মুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ইৰাণে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। আজিৰে পৰা মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট আৰম্ভ। 14 জুনত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ ভাৰতৰ। বিশ্বকাপ ফুটবলৰ আজিৰ খেল কানাডা বনাম বস্নিয়া। অষ্ট্ৰেলিয়ান অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ তাৰকা ছাটলাৰ পি ভি সিন্ধু আৰু তন্বি শৰ্মাৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ আজি পোৱা অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত গীতি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল। হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
6: নলওঁ।
5: যোৱা মাহত সেইটো লৈছিলোঁ।
6: আৰু এযোৰ?
5: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
6: বৰ জ্ঞানী।
5: এতিয়া যোৱা।
7: RBI কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
8: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
9: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
8: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
9: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
8: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
9: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
8: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
10: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
11: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
12: হয়,
11: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
12: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
11: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
12: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
11: অঁ, সঁচাকৈ বৰ ভাল কথা,
12: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
13: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা। এতিয়া নতুন কাণফুলি? নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি।

0: শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ, আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচ, যাতে হৈ ৰয় টেনচন ফ্ৰী।
1: কিন্তু কাণফুলি কি হ'ব,
0: যাবানে ভিডিঅ' ইনজেকচন?
2: আৰবিআইয়ে কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
2: Both Assam and Nagaland is joining hands to share the proceeds of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately, people of the area is benefited from these hydrocarbon resources.
1: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BED আৰু TET পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি তেওঁ উল্লেখ কৰে। বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে বুলিও তেওঁ কয়। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে 8ম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল 2জন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা, অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে

0: খগেন মহন্তৰ কণ্ঠত অৰবিন্দ পাঠক ৰচিত গীতটি শুনিলে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া কেশৱ মহন্তৰ ৰচনাৰে খগেন মহন্তৰ কণ্ঠৰ গীত।

0: কেশৱ মহন্তৰ ৰচনাৰে খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: গুৱাহাটীৰ আহোমগাঁৱত থকা এচ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এচ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এচ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মিনতি চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা নলিনীবালা দেৱীৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

মিনতি চৌধুৰীৰ কণ্ঠৰ নলিনীবালা দেৱী ৰচিত গীতটি শুনিলে। আদৰৰ শ্ৰোতা, এইখিনিতে জনাই থৈছো আজি পুৱা 9:20 প্ৰভাতী তৰংগৰ বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন। আজিৰ অতিথি ডাক্তৰ প্ৰাণস্মিতা ডেকা, আঠ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী মিহিৰ বৰদলৈ, গীতিকাৰ লক্ষ্য হীৰা দাস।

0: লক্ষ্যহীৰা দাসৰ ৰচনাৰে মিহিৰ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ, আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া, আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
6: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ, 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা, আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 গ'লত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceed of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 চনৰ পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए हैं इसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा, अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा।
0: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BA

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: আৰু টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে।
1: লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যা আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে DL-ED BA-ED পাছ কৰিছে যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে ভাল।
0: স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে 8ম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু পৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ নামভৰ্তিৰ হাৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি, আন বিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনৰ দূৰত্ব কিমান আৰু বিদ্যালয়ৰ মাজৰ পথত যান বাহনৰ চলাচলে শিক্ষাৰ্থীক বিদ্যালয়লৈ অহা যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়সমূহ পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে। 30গৰাকীতকৈ কম শিক্ষাৰ্থী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণৰ বাবে যোগ্য হয় নে নহয় এই বিষয়টো চালি জাৰি চাবলৈ জিলা শিক্ষা বিষয়াসকলক কোৱা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকে কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈকো সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰে এতিয়ালৈকে 2900খন বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্ৰস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰীমল্ল বৰুৱাই কালি দিছপুৰত এখন প্ৰাক বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি প্ৰধান শিতানসমূহ আৰু ভৱিষ্যত ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ভৱিষ্যমুখী বাজেটৰ প্ৰস্তুতৰ লক্ষ্য লৈছে যাতে ৰাজ্যৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়নৰ হাৰ ত্বৰান্বিত কৰিবলৈ সমৰ্থ হয়। তেওঁ কয় যে ৰাইজৰ ওপৰত কৰৰ বোজা নিদিয়াকৈ কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পৰা যায় সেই বিষয়েও বাজেট প্ৰস্তুতিৰ সময়ত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহৰ সৈতে জড়িত বিত্ত, বন আৰু খনি বিভাগত লোকচান অপচয় ৰোধ কৰি ৰাজহ বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। বন বিভাগৰ ৰাজহ বৃদ্ধি হোৱাটো উচিত বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল 2জন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ ভাবৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্ত প্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কালি জিলাখনৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগডাঙ্গা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে।

0: শ্ৰীসিংহলে বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কালি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহেবজীত সেৱা জনাই জনসাধাৰণৰ মংগল কামনা কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত চাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা 12:30 কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ, 2024-25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা, ওমান উপকূলত ভাৰতীয় জাহাজত আমেৰিকাৰ আক্ৰমণৰ ফলত 3 নাৱিক নিহত আদি ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অসম কাকতৰ শিৰোনাম। বীজ নিগমৰ সঞ্চালক বিপুল দাসৰ নেতৃত্বত কেলেংকাৰী, কৃষিত জালিয়াতিৰে 683 কোটি লুণ্ঠন। দৈনিক অগ্ৰদূত কাকতে পুনৰ সহস্ৰাধিক বিদ্যালয় বন্ধৰ যুঁজা শিৰোনামেৰে চৰকাৰ গঠন কৰিয়েই শিক্ষা বিভাগৰ তৎপৰতাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে চাকিৰাৰ চমকেৰে আৰম্ভ হ'ল বিশ্বকাপ শিৰোনামেৰে আলোকচিত্ৰসহ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি শিৰোনামেৰে দৈনিক জনমভূমি কাকতে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদনলৈ সেউজ সংকেতৰ বাতৰি প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত মন্দাৱস্থাৰ সময়তো ভাৰত আগবাঢ়িছে বুলি কৰা মন্তব্যক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত সুৰংগই ভ্ৰমণৰ দূৰত্ব 85% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন অহা 6 জুলাইত অনুষ্ঠিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ উভতিছোঁ।
0: ওদালগুৰি জিলাৰ চুকলাই নিবাসী বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ শৰ্মা শিৱাকুটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। চুকলাইখুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ সৈতে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ প্ৰকাশ। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা আৰু মেক্সিকোৰ এষ্টেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 জয়লাভ।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক মৰিগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে মৰিগাঁও জিলাৰ আমাৰ সংবাদদাতা ডালিম ফুকন। মৰিগাঁও জিলাৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে বিদ্যালয়সমূহৰ শৈক্ষিক মান আৰু সামগ্ৰিক শিক্ষাৰ পৰিৱেশ উন্নয়নৰ বাবে বিস্তৃত নীতি নিৰ্দেশনাৰে এক SOP জাৰি কৰিছে। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ জৰিয়তে জিলাখনৰ সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা এই SOPত শিক্ষাৰ গুণগত মান বৃদ্ধি, ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ আৰু বিদ্যালয় সমাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে 15টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হৈছে। এই বিষয়ে অধিক জানোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: জিলা আয়ুক্তগৰাকীয়ে স্পষ্টভাৱে মত প্ৰকাশ কৰিছে যে শিক্ষাৰ উন্নয়ন কেৱল বিদ্যালয় বা শিক্ষকসকলৰ একক দায়িত্ব নহয়। ইয়াৰ বাবে অভিভাৱক, স্থানীয় সমাজ, বিদ্যালয় পৰিচালনা সমিতি আৰু সকলো অংশীদাৰৰ সমন্বিত প্ৰচেষ্টা একান্তভাৱে প্ৰয়োজন। এই উদ্দেশ্য পূৰণৰ বাবেই SOPখনত জিলাৰ বিদ্যালয়সমূহত সুস্থ, সৃজনশীল আৰু শিক্ষাৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। SOP অনুসৰি প্ৰতিখন বিদ্যালয়ত শ্ৰেণীকোঠাৰ পৰিৱেশ অধিক আকৰ্ষণীয় আৰু শৃংখলাবদ্ধ কৰি তোলাৰ লগতে ব্লেকবোৰ্ডখন, সামগ্ৰী, গ্ৰন্থাগাৰ, স্মাৰ্ট TV, ডিজিটেল বোৰ্ড আদি আধুনিক সঁজুলিসমূহৰ ফলপ্ৰসূ ব্যৱহাৰৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একে সময়তে ছাত্ৰ ছাত্ৰীৰ মাজত সহযোগিতামূলক শিক্ষণ, পঢ়াৰ অভ্যাস বৃদ্ধি আৰু শৃংখলাবোধ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই SOPৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে প্ৰতিখন বিদ্যালয়ত নিয়মীয়াকৈ শৈক্ষিক গাঁও সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ। এই সভাসমূহত 100% নামভৰ্তি আৰু উপস্থিতি নিশ্চিতকৰণ, বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীক পুনৰ শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনা, দক্ষতা বিকাশ উল্লাস আঁচনিৰ প্ৰচাৰ আৰু বিদ্যালয়সমূহৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত আলোচনা হ'ব। লগতে স্থানীয় গণ্যমান্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকক বিদ্যালয়ৰ উন্নয়নৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে জড়িত কৰাৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পাঠ পৰিকল্পনা অনুসৰি পাঠদান, নিয়মীয়া মূল্যায়ন পৰীক্ষা, হোৱাটছআপ গ্ৰুপৰ জৰিয়তে অভিভাৱকৰ সৈতে যোগাযোগ বৃদ্ধি, গৃহ কাৰ্যৰ তদাৰকী আৰু ছাত্ৰ ছাত্ৰীৰ নৈতিক শিক্ষা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।
1: মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সভাৰ মৰিগাঁও সদৰ শাখাৰ উদ্যোগত জিলা সমিতি আৰু এণ্টি গ্লোবেল ৱাৰ্মিং ছচাইটিৰ সহযোগত 5 জুনত মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও সদৰ বিহুতলিত ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
2: বিভিন্ন জাতৰ উক্ত মূল্যৱান গছপুলিসমূহ বিতৰণ কৰে অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডক্টৰ পুনিৰাম পাটৰে। মৰিগাঁও জিলাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, বিশিষ্ট লেখক, সমাজ সেৱক মহেন্দ্ৰ নাথ হাজৰিকা বিশ্ব পৰিৱেশ দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি প্ৰদান কৰা এক চমু ভাষণত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে সমাজৰ প্ৰতি, লোকক সকলো সময়তে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন হবলৈ আহ্বান জনায়।
1: তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত মৰিগাঁৱত হিতাধিকাৰীৰ মাজত এক সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও চহৰস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই সামগ্ৰী বিতৰণ অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36টা পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: এই সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষৰ উন্নয়ন পুঁজি কৃষি ক্ষেত্ৰৰ পৰা 200টা পাৱাৰ পাম্প, 1,067টা স্প্ৰে মেচিন, জনস্বাস্থ্যকাৰী ক্ষেত্ৰৰ পৰা 470টা দমকল, হস্ততাঁত ক্ষেত্ৰৰ পৰা বিভিন্ন ৰঙৰ 5,880 কেজি, থাইলেণ্ড সূতা 1,020 কেজি, মুঠ কপাহী সূতা আৰু স্বাস্থ্য ক্ষেত্ৰৰ পৰা 6,474খন আঁঠুৱা, কুটীৰ শিল্পৰ ক্ষেত্ৰৰ পৰা 370টা চিলাই মেচিন, পৰিবহণ ক্ষেত্ৰৰ পৰা 506খন চাইকেল, সমাজ কল্যাণ ক্ষেত্ৰৰ পৰা 1,818খন ত্ৰিপাল আৰু ক্ৰীড়া ক্ষেত্ৰৰ পৰা 1,470টা ফুটবল হিতাধিকাৰীসকলৰ বাবে মুকলি কৰি দিয়া হয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ডালিম ফুকন।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
7: মেঘে গাজে চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
8: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
7: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
8: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
7: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
8: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
7: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
9: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
10: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। প্ৰভাতী তৰংগ, বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন, আগধৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
3: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি।

এইচ অ'টি চৌব্বিশ ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোকৰ সৈতে কথা পাতিবলৈ মাইক্ৰফোনৰ সন্মুখত মই ইন্দ্ৰজিৎ দাস। প্ৰভাতী তৰংগ এই অনুষ্ঠানটিত আপোনালোকে প্ৰতিটো খণ্ডতে একো একোটা বিশেষ বিষয়ত আমাৰ আলোচনাত আপোনালোকেও ভাগ লয়, আপোনালোকে নিজৰ মতামত ব্যক্ত কৰে। আৰু আপোনালোকে জানে, প্ৰতি শুকুৰবাৰে আমাৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰি থকা হৈছে। আৰু আজিৰ এই খণ্ডটিৰ বিষয় হৈছে জৰুৰীকালীন স্বাস্থ্য যতন। আমি যিটো ইমাৰ্জেঞ্চি বুলি কওঁ, জৰুৰীকালীন অৱস্থাত আপোনালোকে কি কৰা উচিত, বা জৰুৰীকালীন স্বাস্থ্যসেৱা কি, আন স্বাস্থ্যসেৱাতকৈ জৰুৰীকালীন স্বাস্থ্যসেৱা কিদৰে পৃথক, আৰু জৰুৰীকালীন সময়ত কাৰোবাৰ হাৰ্ট এটেক হৈছে, সেইখিনি সময়ত আপোনালোকে তৎকালীনভাৱে কি কৰিব। আপোনালোকে 108 ডায়েল কৰিছে কিন্তু এম্বুলেঞ্চখন আহি পোৱা নাই, সেইখিনি সময়ত আপোনালোকে কিধৰণে স্বাস্থ্যৰ যতন ল'ব, এই সকলো কথা আজি বিতংকৈ পাতিম। আমি সাধাৰণতে এনেকুৱা বিষয়ত আমি কথা নাপাতোঁ, অন্যান্য যিবিলাক বিশেষ ৰোগৰ কথা পাতোঁ, কিন্তু এই জৰুৰীকালীন সময়ত আমিনো কি কৰা উচিত, এই কথাখিনি আচলতে জনাটো খুব প্ৰয়োজন। আৰু আপোনালোকে জানেই যে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে যিকেইটা খণ্ডত আমাৰ পৃষ্ঠপোষকতা আগবঢ়াইছে, তেওঁলোকে প্ৰতিটো খণ্ডতে একো একোটা বিশেষ বিষয়ত তেওঁলোকে কথা পতাৰ বাবে এটা সুযোগ সৃষ্টি কৰিছে। আৰু জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী আৰু এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে একেলগে এই অনুষ্ঠানখিনি প্ৰচাৰ কৰি আছে। গতিকে জৰুৰীকালীন স্বাস্থ্যসেৱা সম্পৰ্কে, স্বাস্থ্য যতন কিদৰে ল'ব, এই সম্পৰ্কে আমি আজি বিতংকৈ কথা পাতিম। অনুষ্ঠানটিৰ মাজলৈ আমি আগবাঢ়িম। ঠিক 9:30 পৰা আমি আলোচনাৰ মাজলৈ যাম, এই বিষয়ত আমি আলোচনা কৰিম। ইতিমধ্যে আমাৰ অতিথি ষ্টুডিঅ'ত উপস্থিত হৈছেহি। শ্ৰোতাসকল, অনুষ্ঠান আৰম্ভণিতে জনাওঁ, আমাৰ আকাশবাণীৰ অংশকালীন ঘোষক ঘোষিকাসকলৰ যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল, ইতিমধ্যে ফলাফলসমূহ আমাৰ ফেচবুক পেজত দিয়া হৈছে, আপোনালোকে সেয়া চাব পাৰে। আৰু যিসকলে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি জনাওঁ যে জুন মাহৰ শেষৰ সপ্তাহত, নহ'লে জুলাই মাহৰ প্ৰথম ভাগতে আমাৰ যি কণ্ঠস্থ পৰীক্ষা অনুষ্ঠিত হ'ব, সেই সম্পৰ্কে আপোনালোক ইমেইল যোগে জনোৱা হ'ব। যদি আপোনালোকে ইমেইল নাপায় তেতিয়াহ'লে কি কৰিব লাগিব, সেই সম্পৰ্কে আপোনালোকক আমি সবিশেষ আমাৰ AIR গুৱাহাটী ফেচবুক পেজত জনাম। আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰোঁ উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা সংযুক্ত হৈছে, আৰু আমাৰ শ্ৰোতাসকল সংযুক্ত হ'ব। যিসকল শ্ৰোতাই ফেচবুক পেজত আমাৰ অনুষ্ঠান উপভোগ নকৰে কিন্তু তেওঁলোকে ৰেডিঅ' চিটত শুনি থাকে, তেখেতসকলো আমাৰ অতি আপোন। কোনোবাই হয়তো এপত শুনি থাকে, নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত অনুষ্ঠানী শুনি থাকে, গতিকে তেখেতসকলকো আমি আদৰণি জনাইছোঁ। আৰু আজি আমাক ফেচবুক পেজত একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ হ'ব। ৰুচেং গগৈ আছে আমাৰ ফেচবুক পেজত, আমাৰ ছ'চিয়েল মিডিয়া টীমৰ ফালৰ পৰা তেওঁ পোনপটীয়াকৈ প্ৰচাৰৰ দায়িত্বত আছে। ডিউটি ৰুমত আছে আৰাধনা বৰা, আৰু মোক ষ্টুডিঅ'ত সহযোগ কৰিব বিনীতা ডেকাই। নিয়ন্ত্ৰণ কক্ষত এতিয়া দায়িত্বত আছে আতিকুৰ ৰহমান, নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা, আশিফ আহমেদ, আৰু FM ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, আৰু আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা, লগতে ডিউটি ৰুমত আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ দায়িত্বত আছে আশাদীপা শইকীয়া। লাহে লাহে আমাৰ অনুষ্ঠানলৈ, আমাৰ ফেচবুক পেজলৈ শ্ৰোতাসকল আহিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকক জনাওঁ যে অনুষ্ঠানী চলি থকাৰ সময়ত আপোনালোকে আমি যিটো আলোচনা কৰি আছোঁ সেই বিষয়ত আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ প্ৰেৰণ কৰিব, তেতিয়া আমাৰ আলোচনা কৰিবলৈ সুবিধা হ'ব। ইতিমধ্যে মই কৈছোঁ উৎপলা শইকীয়া যোৰহাটৰ পৰা সংযুক্ত হৈছে, মামুমাইনা ৰশ্মিৰেখা, দীপাঞ্জলি দাস বৰুৱা, মংকিম চন্দ্ৰ দাস লাচিত নগৰঙীয়া তিনিআলিৰ পৰা আপোনালোক সংযুক্ত হৈছে। আৰু ৰেডিঅ' চেটতো বহুতেই ৰেডিঅ'টো আপোন মনে শুনি আছে, আৰু যিসকলে বৰ্তমান কাৰ্যালয়লৈ গৈ আছে বা অন্যান্য গন্তব্য স্থানলৈ গৈ আছে, তেওঁলোকৰ অতি প্ৰিয় সময় 9:20 আমাৰ এই অনুষ্ঠানটি, কাৰণ তেওঁলোকে সদায় গাড়ীত সেই আমাৰ আকাশবাণী গুৱাহাটী মহাবাহু 101.6

0: হয় মেগাহাৰ্টছ 101.6 FM। তাত আপোনালোকে টিউন কৰি ধুনীয়াকৈ গাড়ীখন চলাই গৈ থাকে, অনুষ্ঠান শুনি গৈ থাকে, বহুতো জানিবলগীয়া কথা আপোনালোকে গম পায়। আৰু এই কথাখিনিৰ মাজে মাজে আপোনালোকে নিজেও কিছুমান কথা জুকিয়াই চাই, হয়তো আপোনাৰ জীৱনত তেনেকুৱা কিবা এটা হৈছে সেই সম্পৰ্কে বা আপোনাৰ জানিবলগীয়া আছিল সেই কথাখিনিও আপোনালোকে জানিবলৈ সক্ষম হৈছে। 9:30 বজাৰ লগে লগে আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ মাজত আজি উপস্থিত আছে ডাক্টৰ প্ৰাণস্মিতা ডেকা, মই যদি উচ্চাৰণটো ভুল কৰা নাই, আৰু তেখেত আমাৰ আজি অনুষ্ঠানৰ অতিথি। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা তেখেত আহিছে। জৰুৰীকালীন স্বাস্থ্য যতন সম্পৰ্কে তেখেতে আজি পোনপটীয়াকৈ আপোনালোকৰ সৈতে মত বিনিময় কৰিব, আমি কথা পাতিম আৰু একে সময়তে আপোনালোকৰ মন্তব্য আগবঢ়াব। তেজপুৰৰ পৰা পাপৰি দাস সংযুক্ত হৈছে, ৰুমি ভট্টাচাৰ্য বাইদেউ আহিছে, আপোনালোকে ক'ৰ পৰা লিখি আমাৰ অনুষ্ঠান সংযুক্ত হৈছে সেয়া লিখি দিলে ভাল হ'ব, আমি ক'বলৈও ভাল পাম। ডাক্টৰ প্ৰাণস্মিতা ডেকাক আজিৰ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ।
1: ধন্যবাদ। পোনপ্ৰথমতে মই আচলতে মোৰ তাৰ ফালৰ পৰা আকাশবাণীৰ আমাৰ গোটেই শ্ৰোতাবন্ধুসকল আৰু কৰ্তৃপক্ষলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। কাৰণ স্বাস্থ্যজনিত যোনখিনি আমাৰ সজাগতা আছে সেইখিনি ৰাইজৰ মাজত লৈ যাবলৈ মই ভাবোঁ প্ৰভাতী তৰংগৰ এইটো এটা খুব সুন্দৰ পদক্ষেপ।
0: আৰু একে সময়তে আপোনালোককো ধন্যবাদ জনাব লাগিব এপ'লো এক্সেল কেয়াৰ হাস্পাতালক, যিহেতু তেওঁলোকে আমাৰ সৈতে সংযুক্ত হৈ এনেদৰে অনুষ্ঠানটি আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে এপ'লো এক্সেল কেয়াৰ হাস্পাতালকো ধন্যবাদ জনাইছোঁ। নিবেদিতা ভূঞা, ইনামুল মজিদ ক্ৰণ্ডখিয়ালৰ সাতখলিৰ পৰা আপুনি ৰেডিঅ'ত শুনি আছোঁ বুলি কৈছে আৰু ফেচবুকতো আপুনি মন্তব্য আগবঢ়াইছে ভাস্কৰ ৰাভা ছয়গাঁৱৰ পৰা। আমি অনুষ্ঠানৰ মাজলৈ যাওঁ, আমি কথাখিনি পাতোঁ, পাতিবলৈ আৰম্ভ কৰোঁ। মাজে মাজে আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াব যে আপোনালোকে যদি কিবা জানিবলগীয়া কথা থাকে সেই সম্পৰ্কে আমি জানিবলৈ জনাবলৈ আপোনালোকৰ প্ৰয়াস কৰিম। ৰন্তু ডেকা নিয়মীয়া শ্ৰোতা, প্ৰভাতী তৰংগ স্বাস্থ্য সম্পৰ্কীয় আলোচনা অনুষ্ঠান শুনি উপকৃত হৈছোঁ, আকাশবাণীৰ সমূহ পৰিয়াললৈ আন্তৰিক শুভকামনা জনাইছে। মই এতিয়া ডাক্তৰ ডেকাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কথা কওঁ, জৰুৰীকালীন স্বাস্থ্য এটা বিভাগ আপোনালোকৰ থাকে, প্ৰতিখন হস্পিটেলতে থাকে, ইমাৰ্জেঞ্চি ব্যৱস্থা থাকে, কিবা এটা হ'লেই, ঘটনা এটা হ'লেই প্ৰথম ইমাৰ্জেঞ্চিলৈ যোৱা যায়। গতিকে জৰুৰীকালীন যিটো বিভাগ আৰু আন বিভাগ, ইয়াৰ মাজত প্ৰথমে এই পাৰ্থক্যটো কি, জৰুৰীকালীন বিভাগটোৰ গুৰুত্ব কেনেকুৱা ধৰণৰ, প্ৰথমে সেই কথাখিনিৰ পৰা আমি আগবাঢ়োঁ।
1: হয়, মই যদি ক'বলৈ যাওঁ জৰুৰীকালীন বিভাগটোৰ আচলতে কৰ্মখিনি অকণমান আন বিভাগতকৈ অলপ আমাৰ সুকীয়া হয়। সুকীয়া কিদৰে হয়, কাৰণ আমাৰ বিভাগটো আপোনাৰ বছৰৰ 365 দিন আৰু 24 ঘণ্টাই দিনে ৰাতিয়ে চলি থাকে। আপুনি যেতিয়া আন বিভাগলৈ যায়, যেনেকৈ আমি OPDলৈ যাওঁ, তেতিয়া আমি সদায় কৰোঁ যে আমি এটা এপইণ্টমেণ্ট লওঁ, প্ৰায়ৰ এপইণ্টমেণ্ট লৈ পেলাই আমি সেই ডিপাৰ্টমেণ্টত চিকিৎসকজনক কনচাল্ট কৰোঁ। কিন্তু যেতিয়া জৰুৰীকালীন বিভাগত সোমায় তেতিয়া ৰোগীজনৰ কাৰণে সেনেকুৱা কোনো এপইণ্টমেণ্টৰ প্ৰয়োজন নহয়। আমি যিকোনো সময়তে, ৰাতি ধৰক 1 বাজক 2 বাজক, ৰাতিপুৱা 4টা 5টা বাজক, যিকোনো সময়তে আমি ৰোগীজনক আমাৰ বিভাগত লৈ আহিব পাৰোঁ। দ্বিতীয়তে হয় যে আমি যেতিয়া জৰুৰীকালীন বিভাগত আমি ৰোগীসকল চাওঁ, আমি আচলতে জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ হিচাপে আমি এটা এনিমি টেৰিটৰীত কাম কৰাৰ নিচিনা। কিয়? কাৰণ আমাৰ তাত সকলো ধৰণৰ আপোনাৰ ৰোগী আহে, বিভিন্ন ধৰণৰ আপোনাৰ লক্ষণ লৈ পেলাই আহে। চ' আমাৰ কাৰণে কেতিয়াবা এনেকুৱা হৈ যায় যে, মই আপোনাক যদি এটা সাধাৰণ উদাহৰণ এটা দিবলৈ যাওঁ, চাপ'জ ৰোগীজন আমাৰ তাত অকল এটা পেটৰ বিষ লৈ আহিছে। এতিয়া আমি যদি চাবলৈ যাওঁ, পেটৰ বিষৰ আমাৰ তাত 10টা কাৰণ থাকিব পাৰে। চ' সেই 10টা কাৰণৰ কোনটোনো ৰোগীজনৰ আচলতে হৈ আছে সেইটো আমাৰ কাৰণে জানিবলৈ প্ৰয়োজনীয় হৈ পৰে, আৰু আমি সেইধৰণে ৰোগীজনক আমি চিকিৎসা প্ৰদান কৰিবলৈ আগবাঢ়োঁ। তৃতীয় নম্বৰ কথাটো, যোনটো ধৰক আমাৰ বেলেগ বিভাগতকৈ আমাৰ কামবোৰ অলপ বেলেগ হয়, সেইটো হয় যে বাকী ডিপাৰ্টমেণ্টত আপুনি যেতিয়া যাব তেতিয়া আপোনাৰ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভিচ হয়। তাৰমানে আপুনি যদি প্ৰথমতে গৈছে আপোনাক প্ৰথমতে চোৱা হ'ব, দ্বিতীয়তে যোনজন গৈছে তেওঁক দ্বিতীয়তে চোৱা হ'ব। কিন্তু জৰুৰীকালীন বিভাগত এই আপোনাৰ প্ৰচেছটো ফ'ল' নহয়। কাৰণ কিয়? জৰুৰীকালীন বিভাগত আমি এটা ট্ৰায়েজিং ছিষ্টেম ফ'ল' কৰোঁ। ট্ৰায়েজিং ছিষ্টেমটো কি হয়, য'ত ৰোগীজনৰ যিমান সংকট অৱস্থাত তেওঁ আহে সেই অনুযায়ী, সেই চিম্পটমছখিনি অনুযায়ীহে আমি তেখেতক চিকিৎসাটো প্ৰদান কৰোঁ। যদি আমি দেখিছোঁ যে আমাৰ তাত 5জন ৰোগী একেলগে আমাৰ বিভাগটোত সোমাইছে আৰু তাৰ মাজত দেখিছোঁ এজন ৰোগী খুবেই সংকটজনক বা ক্ৰিটিকেল অৱস্থাত আছে, তেতিয়া আমি পোনপ্ৰথমতে সেই ৰোগীজনৰহে চিকিৎসাটো আমি আৰম্ভ কৰোঁ।
0: হয়, কথাখিনি তেখেতে সুন্দৰকৈ বুজাই কৈছে আৰু ভাল লাগিছে, অতি সহজকৈ কথাখিনি কৈছে। ক্ষীৰোমণি বৰুৱা ডেকা, আপুনি অতিথিগৰাকীক নমস্কাৰ জনাই অনুষ্ঠানত ভাগ লৈছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা।

0: আমাৰ সৈতে সংযুক্ত হৈছে। অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে বুলি কৈছে। অতিথিগৰাকীক নমস্কাৰ জনাই দীপাঞ্জলি দাসবৰুৱাই বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতে কৈছে অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে, অতি গুৰুত্বপূৰ্ণ এটি অনুষ্ঠান। অতিথিগৰাকীক নমস্কাৰ জনাই ৰীতা ডেকাই বাৰ্তা প্ৰেৰণ কৰিছে। আপুনি ক'লে যে ইমাৰ্জেঞ্চি বিভাগটোৰ কথা ক'লে, বাকী বিভাগত আপুনি এপইণ্টমেণ্ট লৈ যাব লাগিব, কিন্তু এইটো বিভাগত আপোনাৰ এপইণ্টমেণ্টৰ কোনো কথা নাই। সময় যিয়েই নহওক, মাজনিশা হওক, পুৱতি নিশা হওক, আপুনি যেতিয়াই বিপদ এটা হৈছে তেতিয়া আপোনালোকে যাব লাগিব। এতিয়া এপল' এক্সেল কেয়াৰ হস্পিটেলৰ যদি কথা কওঁ, আপোনালোকে সাধাৰণতে ইমাৰ্জেঞ্চিত জৰুৰীকালীন বিভাগত কেনেকুৱা কেনেকুৱা ধৰণৰ জৰুৰীকালীন অৱস্থাত ৰোগীসকল আহে, কেনেকুৱা কেনেকুৱা ধৰণৰ আপোনালোকে ৰোগী পায়, বা আপোনালোকে বৰ্তমান সময়ত যদি জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই যিটো পেটাৰ্ণ এই ৰোগীসকলৰ সেইটো কেনেদৰে চেঞ্জ হৈছে বা পৰিৱৰ্তন হৈছে, সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ।
1: হয়, আমাৰ ইমাৰ্জেঞ্চি বিভাগত আচলতে আমি একদম ক'ব গ'লে অল এজ গ্ৰুপছ বুলি যদি কওঁ মই, মানে একদম শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে আমাৰ তাত ৰোগী আহে। তাৰ ভিতৰত যদি মই একদম ভালকৈ উল্লেখ কৰিব বিচাৰোঁ, তেনেহ'লে হাৰ্ট এটেক, ষ্ট্ৰোক, পথ দুৰ্ঘটনাত পতিত হোৱা লোকসকল, ছেপছিছ বা ইনফেকশ্যন যদি বুলি আমি যদি কওঁ, তেনেকুৱা ধৰণৰ ৰোগী আমি বেছিকৈ পাওঁ। আৰু লগতে আমি শিশুসকলৰ ভিতৰত, যিহেতু আমাৰ এপল' এক্সেল কেয়াৰ হস্পিটেলখন দাঁতিতে বহুতকেইখন স্কুল লাগি আছে, চ' তেখেতসকলৰ সেই তাৰে শিশুবিলাক কেতিয়াবা আহে সাধাৰণ ধৰক ইঞ্জুৰিজ লৈ পেলাই। আৰু লগতে শিশুসকলৰ ভিতৰত আমি ফেব্ৰাইল কনভালচন বুলি যোনটো কয়, য'ত ধৰক শিশুসকলৰ বৰ জ্বৰ উঠিলে তেখেতে হঠাৎ শিশুসকল অজ্ঞান হৈ পৰে, গা জিকাৰণি খাই উঠে, তো সেনেকুৱা ধৰণৰ ৰোগী আমি পাওঁ। আৰু তাৰ উপৰিও আমাৰ এপল' এক্সেল কেয়াৰখন যিহেতু অকণমান আপোনাৰ পাহাৰীয়া এলেকা এটাত স্থাপিত হয়, সেইটো কাৰণে কি হয়, আমি তাতে অকণমান ধৰক লোকেল আমি সমস্যাবোৰ যোনবোৰ কওঁ, যেনেকৈ আপোনাৰ সাপে খুটা, আৰু তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ ড্ৰাউনিং কেচেছ আমি কেতিয়াবা পাওঁ, তো এনেকুৱা ধৰণৰ আমি স্থানীয় কিছুমান ৰোগীকো আমি পাওঁ। কিন্তু অভাৰঅল যদি আমি চাব যাওঁ, তেনেহ'লে গোটেই এজ গ্ৰুপৰে, ধৰক একদম শিশুৰ পৰা আমি বয়োজ্যেষ্ঠজনলৈকে আমি ৰোগী পাওঁ। আৰু তাৰ ভিতৰত যিহেতু আমাৰ এখন মাল্টি স্পেচিয়েলিটি টাৰ্চিয়াৰী কেয়াৰ হস্পিটেল, তাৰ ভিতৰত হাৰ্ট এটেক কেচেছ, ষ্ট্ৰোক কেচেছ, হাৰ্ট ব্লক কেচেছ, কাৰ্ডিঅ'থৰাচিকৰ কেচেছ, এইবোৰ আমি উল্লেখনীয়ভাৱে অকণমান বেছিকৈ পাওঁ।
0: গতিকে আজিকালি কি ধৰণে পেটাৰ্ণটো চেঞ্জ হৈছে, ধৰণসমূহ সলনি হৈছে, বা কি কি ধৰণৰ স্থানীয়ভাৱে তেওঁলোকে জৰুৰীকালীন সেৱা আগবঢ়িব লগা হয়, তেনেকুৱা ৰোগীও আহে, এই কথাখিনি তেখেতে ক'লে। ৰীতা ডেকা, মুকুল ভাগৱতী, আজি বিষয়টোৰ পৰা সকলোৱে উপকৃত হ'ব। হয়, আপোনালোকে অনুষ্ঠানে শ্বেয়াৰ কৰিব যাতে সৰহসংখ্যক শ্ৰোতাই এই অনুষ্ঠানে উপভোগ কৰিব পাৰে, যিসকলে ফেচবুক পেজ চাই আছে আৰু যিসকলে আপোনাৰ ৰেডিঅ' চেটত শুনি আছে বা এপত শুনি আছে, তেওঁলোকেও অনুষ্ঠানে শুনিবলৈ পাব, এই মুহূৰ্তত শুনি আছে বা উপকৃত হ'ব। নিবেদিতা ভূঞা, আপুনি অতিথিগৰাকীক নমস্কাৰ জনাই বাৰ্তা প্ৰেৰণ কৰিছে। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, বহু সময়ত ৰাস্তাবোৰত এনে যানজঁট দেখা পাইছোঁ য'ত এম্বুলেঞ্চে চাইৰেন বজাই থাকিলেও তৎক্ষণাত আগৰ বাহনে বাতুলিয়াই দিব নোৱাৰে। এনে সমস্যা আঁতৰ কৰাৰ বাবে সকলো ৰাস্তাত বিশেষ লাইট আৰু সংকেত ধ্বনিৰ ব্যৱস্থা থাকিব লাগে, যিটো পথ এম্বুলেঞ্চে যাত্ৰাৰ আৰম্ভণিতে নিৰ্বাচন কৰাৰ লগে লগে সমগ্ৰ পথটোত সংকেত সক্ৰিয় হৈ থাকিব, ফলত বহু আগৰ পৰাই বাহনবোৰ সতৰ্ক হৈ থাকিব। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, এইটো যিটো পথেৰে যাব তাৰ আগতেই সেই লাইটবোৰ জ্বলি উঠিব বা সংকেত ধ্বনি বাজি থাকিব যে এইফালে এম্বুলেঞ্চ আহি আছে। হঠাৎ যদি এম্বুলেঞ্চখন আহি যানজঁটৰ মাজত সোমাই যায় তেতিয়া বহুতে হয়তো ইচ্ছা থাকিলেও কেতিয়াবা বাট এৰি দিবলৈ নোৱাৰা অৱস্থা হয়। এইটো বৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ধ্ৰুৱজ্যোতি কলিতা, ধন্যবাদ জনাইছোঁ আপোনাক। আকাশবাণীৰ এই প্ৰচেষ্টাই আচলতে গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে ধন্যবাদ জনাইছে পংকজ বৈশ্যই, তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এটা কথা জানিব বিচাৰোঁ, আমি সাধাৰণতে যেতিয়া কিবা এটা হয়, হঠাতে কিবা এটা হ'ল, দুৰ্ঘটনাই হওক বা অন্য কিবা এটা হ'ল, আচলতে জৰুৰীকালীন যেতিয়া পৰিস্থিতি এটা উদ্ভৱ হয় তেতিয়া আমি এটা শব্দ প্ৰায়ে শুনো যে গ'ল্ডেন আৱাৰ, এইখিনি অতি গুৰুত্বপূৰ্ণ সময়। কেতিয়াবা চিকিৎসালয় লৈ গ'ল, 90 মিনিট বা 1 ঘণ্টা বা 1.5 ঘণ্টা পলম হৈ গ'ল, ক'লে কি যে আপোনালোকে এইখিনি যদি পলম নহ'লহেঁতেন কিজানি ৰোগীজন বাচিলেহেঁতেন, গতিকে এনেকুৱা কিছুমান কথা হয়। গতিকে এই যে গ'ল্ডেন আৱাৰ, এই গোল্ডেন আৱাৰ বুলি ক'লে আচলতে কি বুজা যায়, ইয়াৰ গুৰুত্বটোৰ কথা আপুনি অলপ বুজাই কওকচোন।
1: গোল্ডেন আৱাৰ বা সোণালী ঘণ্টা বুলি যোনটো আমি ক'ব বিচাৰোঁ, আচলতে এই টাৰ্মটো আপোনাৰ 1970 চনত ডক্টৰ এডামছ কাউলি বুলি, তেওঁ এজন শল্য চিকিৎসক আছিলে, তেওঁ বেচিকেলি এজন মিলিটাৰী চাৰ্জন আছিলে, আৰু তেওঁ এই টাৰ্মটো কইন কৰিছিলে 1970 চনতে। তেওঁ লিখিছিলে যে আপোনাৰ যুদ্ধকালীন অৱস্থাত যোনসকল ৰোগী তেওঁ ওচৰত চিকিৎসা পাবলৈ সোনকালে আহিছিলে, সেইসকল ৰোগীৰ ক্ষেত্ৰত তেওঁ চিকিৎসা প্ৰদান কৰি সাফল্যটো অলপ বেছি পাইছিলে। আৰু সেই অনুসৰিয়ে আপোনাৰ গোল্ডেন আৱাৰ টাৰ্মটো আমাৰ ইমাৰ্জেঞ্চি বা জৰুৰীকালীন চিকিৎসাত

0: প্ৰযোজ্য হ'ল। এতিয়া আমি গোল্ডেন আৱাৰ বুলি যেতিয়া কওঁ, আচলতে যিকোনো আপোনাৰ দুৰ্ঘটনা বা মেডিকেল ইমাৰ্জেঞ্চি হোৱাৰ পিছত আপোনাৰ প্ৰথম 60 মিনিট, মানে 460 মিনিটছ আফটাৰ এনি কাইণ্ড অফ ইঞ্জুৰি, সেই বস্তুটোক আমি গোল্ডেন আৱাৰ বুলি কওঁ। এই গোল্ডেন আৱাৰখিনিত আচলতে শৰীৰটো যোনখিনি প্ৰক্ৰিয়া আপোনাৰ দুৰ্ঘটনাটো হওক বা ডিজিজটোৰ কাৰণে হওক চলি থাকে, এইখিনি সময়ত আমি যদি ভালকৈ তেওঁক ৰোগীজনক চিকিৎসাটো প্ৰদান কৰিব পাৰোঁ, তেনেহ'লে আমি যথেষ্ট পৰিমাণে এই ৰোগীজনক সুস্থ কৰি তুলিবলৈ আমি যথেষ্ট পৰিমাণে সাফল্য হওঁ। ছ' সেইকাৰণে গোল্ডেন আৱাৰটো যোনটো হয় কনচেপ্টটো, এইটো আচলতে বহুতেই বেছি ইম্পৰ্টেণ্ট আমাৰ মেডিকেল ছায়েন্সত।
1: হয়, আপুনি ক'লে যে যিকোনো এটা দুৰ্ঘটনা বা যিকোনো এটা ঘটনা হোৱাৰ পৰা এঘণ্টা সময়, সেইখিনি সময় আছে খুব ক্ৰিটিকেল বা খুব গুৰুত্বপূৰ্ণ, সেইখিনি সময়তকৈ পলম হৈ গ'লে কেতিয়াবা ৰোগীগৰাকীক তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ'বও পাৰে চিকিৎসকে যিমানেই চেষ্টা নকৰক। গতিকে এই গোল্ডেন আৱাৰৰ কথা কোৱাৰ লগে লগে ধৰি লওক কিবা এটা দুৰ্ঘটনা হ'ল বা কিবা এটা খুব জৰুৰীকালীন পৰিস্থিতি এটা উদ্ভৱ হৈছে স্বাস্থ্যজনিত, গতিকে এম্বুলেঞ্চ বিচাৰিলে, 108 ডাইল কৰিলে 108, তাৰপিছত কি হ'ল, এম্বুলেঞ্চখন আহি পোৱালৈকে এইখিনি সময়, গতিকে ৰোগীগৰাকীৰ কাষত যিসকল থাকে তেওঁলোকে সাধাৰণতে কি কেনেকুৱা ধৰণৰ কাম কৰা উচিত বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ পদক্ষেপ হোৱা উচিত যাৰ পৰা ৰোগীগৰাকী অন্ততঃ এম্বুলেঞ্চখন আহি পোৱালৈকে তেওঁক অন্ততঃ সকাহ দি ৰাখিব পাৰে।
0: আচলতে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমি প্ৰায়ে দেখোঁ যে এম্বুলেঞ্চখন ইফালে কল কৰে, এম্বুলেঞ্চখন আহি পোৱা নাই, ঘৰত মানুহখিনিৰ একদম এটা আতংকিত এটা অৱস্থা হৈ যায়। ছ' এইখিনিত মোৰ আমাৰ শ্ৰোতাসকলক ক'বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথম কথা, আপোনালোকে যেতিয়া 108 ডায়েল কৰিলে তাৰপিছত আপোনালোকে সেই সময়খিনিত কি কৰিব, প্ৰথম কথা আতংকিত নহ'ব আৰু আপোনাৰ ৰোগীজনকো আপুনি আতংকিত হ'ব নিদিব। মানুহজনক আপোনালোকে নিলেও নিজেও ৰিলেক্স হ'ব লাগিব, আশ্বস্ত হ'ব লাগিব যে আমি 108 এম্বুলেঞ্চখন মাতিছোঁ আৰু ৰোগীজনকো সেইখিনি কথা বুজাই তুলিব লাগিব। 2 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হয় যে ৰোগীজন যদি সেইখিনি সময়ত হঠাৎ অজ্ঞান হৈ পৰে বা মুমূৰ্ষু অৱস্থাত থাকে, সেইখিনি সময়ত আমি কেতিয়াও ৰোগীজনক পানী বা চাহ বা গৰম গাখীৰ খুৱাবলৈ আমি চেষ্টা কৰিব নালাগে। কিহৰ কাৰণে, যেতিয়া মানুহজন অজ্ঞান হৈ থাকে তেতিয়া আমি যদি সেইখিনি সময়ত মানুহজনক পানী বা গাখীৰ খুৱাবলৈ চেষ্টা কৰোঁ, সেই গাখীৰ বা পানীখিনি মানুহজনৰ লাংজত বা শ্বাসনলীত গৈ পেলাই সেইটো আৰুহে এটা বিপদৰ সৃষ্টি কৰিব পাৰে। 3 নম্বৰ কথাটো হ'ল, মানুহজনৰ যদি আগৰ পৰাই আপোনাৰ ডায়েবেটিছ থাকে, হাই প্ৰেছাৰ থাকে বা অন্য কিছু বেমাৰ থাকে, আৰু ঘৰত যদি আপোনালোকৰ আৰু যদি মানুহজনে কৈছে যে মোৰ বিৰাট বুকুৰ বিষ হৈছে, তেতিয়া আপোনালোকৰ ঘৰত যদি এস্পিৰিন টেবলেটটো থাকে তেনেহ'লে এস্পিৰিন 325 mg এই দৰৱটো আমি মানুহজনক চুবাই খাবলৈ দিব লাগে। এইটো কৰিলে যদি মানুহজনৰ হাৰ্ট এটেক হৈ আছে তেনেহ'লে সেইটো আমি কিছু পৰিমাণে হ'লেও আমি মানুহজনক অকণমান হ'লেও আৰাম দিব পাৰিম। 3-4 নম্বৰ কথাটো হ'ল যে কেতিয়াবা ধৰক ঘৰতেই হঠাৎ কটা ছিঙা হৈছে আৰু আমি দেখিছোঁ যে একদম তেজ একদম আপোনাৰ বহুত তেজ ক্ষয় হৈছে, তেতিয়া আমি কি কৰিব লাগে, বহুত ক্ষেত্ৰত আমি দেখোঁ যে মানুহে হালধি লগাই দিয়ে বা আপোনাৰ এনেকুৱা বনৰীয়া পাত আনি পেলাই লগাই দিয়ে, সেইবোৰ আচলতে কৰিব নালাগে। এনেকুৱা ক্ষেত্ৰত আমি যোনখিনি অংশত আপোনাৰ ঘাঁটো হয় সেই অংশখিনি ভালকৈ পানীৰে ধুই পেলাই এখন চফা কাপোৰ, যেনে এখন ৰুমাল হ'লেও হ'ব, ৰুমাল নি পেলাই সেই অংশটোত আমি ভালকৈ টেপি ধৰিব লাগে যাতে সেই অংশটোৰ পৰা আৰু বেছি তেজ ক্ষতি নহয়। আৰু 5 নম্বৰ কথাটো হ'ল যে এইখিনি কৰাৰ উপৰিও এজন আমাৰ পৰিয়ালবৰ্গৰ এজন মানুহক আমি বাহিৰত ঘৰৰ বাহিৰত থাকিব দিব লাগে যাতে সেই যে এম্বুলেঞ্চখন যোনখন আমি মাতিছিলোঁ সেইখন আমি ততাতৈয়াকৈ গাইড কৰি পেলাই আমাৰ ঘৰলৈকে লৈ আহিব পাৰোঁ। তো এইকেইটা কেইটামান কথা, জৰুৰী কথা যোনকেইটা আমি মনত ৰাখিব লাগে।
1: এই কথাখিনি আমি গম পালোঁ আদিত্য দোলাকাষৰীয়া, ছৈয়দ ইছমাইল আলী আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিছে, খিৰুমণি বৰুৱা ডেকা আপোনালোক অনুষ্ঠানলৈ আহিছে। আৰু যদি এই সম্পৰ্কীয় কিবা কথা আপোনালোকৰ ব্যক্ত কৰিব লগা আছে বা আপোনালোকে ক'ব বিচাৰে বা জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে আমাৰ পেজত আপোনাৰ মন্তব্য আগবঢ়াব পাৰে, তেতিয়া আমি সেই প্ৰশ্নটো আমি সুধিম। জগত বসুমতাৰী, আপোনালোকে স্বাস্থ্যৰ যতনৰ বাবে প্ৰভাতী তৰংগ অনুষ্ঠানে ভাল পাইছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি সাধাৰণতে কিবা এটা যদি আমাৰ স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হয় তেতিয়াহ'লে এটা কথা আছে যে আমি কাইলৈ ডক্টৰৰ ওচৰলৈ যাম, আমি এটা এপইণ্টমেণ্ট লৈ যাম, ডক্টৰক যোগাযোগ কৰিলোঁ, তেওঁলোকে কাইলৈ কিমান সময়ত তেওঁক লগ কৰিব পাৰিম সেই কথাটো আমি গম পাই যাম। আৰু এটা হৈছে জৰুৰী

0: কালীনভাৱে আমি চিকিৎসকৰ ওচৰলৈ যাম। এই কথাটো কোনো এগৰাকী ব্যক্তিক কেনেদৰে বুজিবলৈ সক্ষম হ'ব যে এইমাত্ৰ মই চিকিৎসকৰ ওচৰলৈ যোৱা উচিত বা মই এইমাত্ৰ নগৈ কাইলৈ গ'লেও হ'ব? এই কথাটো আচলতে আমি বহুতে বুজি নাপাওঁ। কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, জৰুৰীকালীন এটা স্বাস্থ্য সমস্যাৰ উদ্ভৱ হৈছে, কিন্তু আমি ভাবোঁ যে নাই ঠিকে আছে কাইলৈ যাম, কিন্তু তাৰ পাছত সমস্যা গুৰুতৰ হৈ পৰে। এই কথাটো কেনেকৈ বুজি পাব?
1: এইটো আচলতে আমি আপোনাৰ জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ হিচাপে আমি যেনেকৈ পেচেণ্ট এজন আমি এপ্ৰ'চ কৰোঁ, মই আচলতে আমাৰ শ্ৰোতাসকলক সেইটো বস্তুৱেই কৰিবলৈ ক'ম, আৰু সেই বস্তুটো মনত কৰিবলৈ বৰ সহজ। আমি এ বি চি ডি ই এই পাঁচটা এলফাবেটৰ মনত ৰাখিলেই হ'ব। এই হয় আমাৰ এয়াৰৱে, এয়াৰৱে মানে শ্বাসনলীডাল। তো আমি চাব লাগিব আমাৰ ৰোগীজনে ভালকৈ কথা পাতি আছেনে নাই, নৰ্মেল যেনেকৈ তেওঁ কথা পাতি সেই কথা পাতি আছেনে, আমাৰ ৰোগীজনে বহুত বেছি বমি কৰিছে নেকি, আমাৰ ৰোগীজনৰ মুখৰ পৰা তেজ চেজ ওলাইছে নেকি। বিট যদি আহোঁ আমি ব্ৰিডিং, আমাৰ ৰোগীজনে কেনেকৈ উশাহটো লৈ আছে, বহুত ঘনাই ঘনাই উশাহ লৈছে নে নৰ্মেল যেনেকৈ লয় তাতকৈ বহুত একদম পাতল পাতলকৈ লৈছে, তেওঁ উশাহ লওঁতে বহুত কষ্ট হৈছে নেকি, এইখিনি বস্তু। চি হৈছে চাৰ্কুলেশ্যন। চাৰ্কুলেশ্যনত আজিকালি আমাৰ, আমি জানো আমাৰ ঘৰে ঘৰে সকলোৰে এটা ৰক্তচাপ যন্ত্ৰ এটা থাকেই, সকলোৰে ঘৰত এটা অট'মেটিক আমাৰ বিপি মেচিন থাকে। চ' সেনেকুৱা ক্ষেত্ৰত আমি ততাতৈয়াকৈ এবাৰ ব্লাড প্ৰেছাৰটো ঘৰতে চাই ল'ব পাৰোঁ। আৰু আমি যদি চাওঁ যে মানুহজন হঠাৎ বহুত ঠাণ্ডা হৈ পৰিছে নেকি, তাৰপিছত যদি আহোঁ আমি ডি, ডিৰ পৰা হ'ল ডিচেবিলিটি। ডিচেবিলিটি মানে মানুহজনৰ কোনো এটা অংশই হঠাৎ কাম কৰিবলৈ বন্ধ কৰিছে নেকি, যেনেকৈ ধৰক সোঁফালৰ হাতখন হঠাৎ দাঙিব পৰা নাই, বা সোঁফালৰ ভৰিখন হঠাৎ দাঙিব পৰা নাই, বা হঠাৎ দেখিছোঁ মুখৰ এটা ছাইড আপোনাৰ বেঁকা হৈ গৈছে। তো এনেকুৱা ধৰণৰ ডিচেবিলিটি আমি কিবা দেখিছোঁ নেকি। আৰু ই হৈছে এক্সপ'জাৰ। এক্সপ'জাৰ মানে যেনেকৈ ধৰক মানুহজনৰ যদি জ্বৰ উঠি আছে, তেনেহ'লে মানুহজনৰ গাত কিবা এনেকুৱা ৰঙা ৰঙা দাগ দেখিছোঁ নেকি, বা ক'লা দাগ, ডাঙৰ ডাঙৰ দাগ দেখিছোঁ নেকি। আৰু যদি মানুহজন কিবা দুৰ্ঘটনা হৈছে বা ক'ৰবাত কিবা দুখ পাইছে, তেনেহ'লে ক'ৰবাৰ পৰা কিবা তেজৰ ক্ষয় হৈছে নেকি, এই বস্তুখিনি আমি চাব লাগে। আৰু লগতে আমি চাব লাগে চিম্পটমছ, মানে লক্ষণসমূহ কেনেকুৱা হ'ব লাগে। যদি বোলে বহুত বেছি মূৰৰ বিষ হৈছে, বহুত বেছি আপোনাৰ বুকুৰ বিষ হৈছে, মানুহজন ঘনাই ঘনাই অচেতন হৈ পৰিছে, তেনেকুৱা ধৰণৰ যদি আমি লক্ষণ দেখোঁ, তেনেহ'লে অনতি পলমে আমি দেৰি নকৰি পেলাই আমি এখন চিকিৎসালয়লৈ লৈ যাব লাগে। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ যে আমি প্ৰায়ে দেখা পাওঁ যেতিয়া এনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা দিয়ে, তেতিয়া আমাৰ এটা নেচাৰেল টেণ্ডেঞ্চি থাকে, যিহেতু আমাৰ সকলোৰে এটা এটা স্মাৰ্টফোন হাতত থাকে, আমাৰ নেচাৰেল টেণ্ডেঞ্চিটো এইটোৱেই হয় যে আমি চবেই গুগল কৰোঁ, চিম্পটমছবোৰ আমি গুগল কৰোঁ। কিন্তু অৱশেষত এইটো দেখা যায় যে সেইটোৱেই আচলতে আমাৰ সেই মূল্যৱান সময়খিনিহে আমাক নষ্ট কৰায়। সেইকাৰণে মই এটা দৰ্শকলৈ এইটো আমাৰ আহ্বান বুলি কওঁ, আমাৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ তৰফৰ পৰা, যে যেতিয়াই আপোনালোকে এনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা পায় বা আপুনি নিজেই সেই লক্ষণসমূহ ফিল কৰে, ততাতৈয়াকৈ এখন উন্নত মানদণ্ডৰ চিকিৎসালয়লৈ আপোনালোকে যাব।
0: কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। তেখেতে এ বি চি কৈ ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে, আপুনি ভালকৈ কথা ক'ব পাৰিছে নেকি, উশাহ লওঁতে অসুবিধা হৈছে নেকি, বা আপোনাৰ মুখখন কোনোবা এটা চাই ফাল বেঁকা হৈ গৈছে নেকি, বা এনেকুৱা ধৰণৰ লক্ষণসমূহৰ কথা কৈছে, যিখিনি কথাত দেখিলেই আপোনালোকে লগে লগে যে চিকিৎসকৰ ওচৰলৈ যাব লাগিব, যিকোনো এখন উন্নত চিকিৎসালয়লৈ যাব লাগিব, সেই কথাটো তেখেতে বুজাই দিছে যে আপোনালোক যোৱা উচিত। এইটো নহয় যে কাইলৈ যাম এনেকৈ থাকিলে নহ'ব। আৰতী বুজৰবৰুৱাই কৈছে যে গোল্ডেন আৱাৰ আৰু ৰোগীৰ জৰুৰী চিকিৎসাৰ বিষয়ে জানিব পাৰি বহুখিনি উপকৃত হৈছে, আপুনি কোৱা কথাখিনি ভাল পাইছে। আৰতী বুজৰবৰুৱাই মন্তব্য প্ৰেৰণ কৰিছে। জগত বসুমতাৰী, আপুনি অনুষ্ঠান ভাল পাইছে। দিলীপ ডেকাই কৈছে যে আলোচ্য বিষয়ে অতি গুৰুত্বপূৰ্ণ, বাইদেউৱে বিষয় সম্পৰ্কত খুব সুন্দৰকৈ বুজাই কৈ আছে, তেখেতলৈ নমস্কাৰ জনাইছোঁ, দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছোঁ। আপুনি ভাল পাইছে বাইদেউৱে কথাখিনি ধুনীয়াকৈ বুজাই কৈছে, ভাল লাগে। আচলতে যিসকল অতিথি এতিয়ালৈকে, মই ক'ব লাগিব যে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ফালৰ পৰা যিকেইগৰাকী চিকিৎসক আমাৰ ইয়ালৈ আহিছে, প্ৰত্যেকগৰাকী ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে, প্ৰতিবাৰে শ্ৰোতাসকলে খুব ভাল পাইছে। গতিকে আজিৰ অতিথিগৰাকীও কথাখিনি বুজাই কৈ আপুনি ভাল পাইছে বুলি দিলীপ ডেকাই ভেৰুৱাৰ পৰা, দৰঙৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। ৰিণু ভট্টাচাৰ্যই কৈছে আজি বিষয়বস্তু অতি দৰকাৰী, এই চেগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, এনে অনুষ্ঠানে জনসাধাৰণক বহু নজনা কথা বুজাত জনাত সহায় কৰিব। মোৰ এই ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰ কথা ক'বলৈ মন গৈছে। মোৰ শাহুৰ কেইবছৰমানৰ আগতে মাজৰাতি গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি হোৱাত অসম চিকিৎসা মহাবিদ্যালয়লৈ ততাতৈয়াকৈ লৈ গৈছিলোঁ। তেতিয়া দেখিছিলোঁ সেই সময়ত চিকিৎসকৰ দলে অতি ক্ষিপ্ৰতাৰে চিকিৎসা আৰম্ভ কৰিছিল। সেই পৰিৱেশ দেখি

0: বৰ ভাল লাগিছিল। ৰিণু ভট্টাচাৰ্যই জৰুৰীৰ পৰা কৈছে যে এইটোৱেই কথা, জৰুৰীকালীন চিকিৎসা সেৱাত যিসকল ব্যস্ত থাকে তেওঁলোকে আপুনি গৈ পোৱাৰ লগে লগে তেওঁলোকৰ বেলেগ কথা নাই, ৰোগীগৰাকী বচাব লাগিব, গতিকে ৰোগীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ত যিটো আপুনি দেখিছিলে চিকিৎসকসকলে কিমান ক্ষিপ্ৰতাৰে দায়িত্ব পালন কৰিছিল, তাৰ বাবে আপুনি এই চেগতে ধন্যবাদো জনাইছে ৰিণু ভট্টাচাৰ্য। আমি আৰু কথা পাতিম, এটা কথা আমি জৰুৰীকালীন স্বাস্থ্য যতনৰ কথা কৈ আছোঁ, কিন্তু আমি আচলতে নিজে কিধৰণে সাজু হৈ থকা ভাল, পৰিয়াল এটাত যেতিয়া আজি হোৱা নাই, ভগৱানে নকৰক বোলে কাইলৈ কিবা এটা ঘটনা হ'ল, গতিকে আমিতো নিজে সাজু হৈ থাকিবলৈ, অন্ততঃ ঘৰত আমি এইখিনি সাজু থাকিব লাগিব যে কিবা এটা হ'লে আমি তৎক্ষণাত ঘৰত যাতে কিবা এটা ব্যৱস্থা ল'ব পাৰোঁ। গতিকে কেনেকৈ আচলতে মেডিকেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমাৰ পৰিয়ালসমূহ বা জনসাধাৰণ কি ধৰণে সজাগ হৈ থাকিব লাগে বা কি কি ধৰণৰ সামগ্ৰী তেওঁলোকৰ লগত থাকিব লাগে, এই কথাখিনি অলপ বুজাই কওকচোন।
1: আচলতে ইমাৰ্জেঞ্চি প্ৰিপেয়াৰ্ডনেছ বুলি আমি কওঁ, এইটো মানে এটা বহুত প্ৰয়োজনীয় বস্তু। আজিকালি আমি এতিয়া গুৱাহাটীতেই দেখা পাইছোঁ যে যথেষ্টভাগ পৰিয়ালসমূহতে এনেকুৱা হৈছে যে ডেকাচাম আপোনাৰ চাকৰি সংক্ৰান্তে বাহিৰত থাকে আৰু ঘৰত হয়তো বয়োজ্যেষ্ঠ মাতৃ পিতৃগৰাকী লগত এজন নাৰ্ছ বা কেয়াৰটেকাৰ তেনেকৈ লগত থাকে। তো সেই ক্ষেত্ৰত আপোনাৰ কেতিয়াবা এনেকুৱা হয় যেতিয়া এই বৃদ্ধ মাতৃ পিতৃগৰাকীক হস্পিটেললৈ লৈ আহিব লগা হয় তেতিয়া বহু ক্ষেত্ৰত দেখা যায় যে সেই নাৰ্ছ বা সেই কেয়াৰটেকাৰজনে তেখেতৰ যোনখিনি স্বাস্থ্যৰ অৱস্থা সেইখিনি ভালদৰে অৱগত নহয়। তো তেনে ক্ষেত্ৰত মই আচলতে অকল বয়োজ্যেষ্ঠ বুলিয়েই নকওঁ, মই আচল এই আজি অনুষ্ঠানটোৰ যোগেদি পৰিয়ালৰ আচলতে মুৰব্বীজনক এইটো আহ্বান কৰিব বিচাৰোঁ যে আপোনাৰ পৰিয়ালৰ গোটেইখিনি মানুহৰে আপুনি এখন মেডিকেল ফাইল বনাওক। মেডিকেল ফাইলটো কি হয়, মেডিকেল ফাইলত আপুনি বেলেগ একো ৰাখিব নালাগে, য'ত সেই ব্যক্তিজনৰ আপোনাৰ কিবা যদি ইম্পৰ্টেণ্ট এনেকুৱা মেডিকেল হিষ্ট্ৰী আছে সেইখিনি আপুনি টুকি ৰাখক, তেওঁ কি কি দৰৱ খাই আছে সেইখিনি আপুনি টুকি ৰাখক, এইখন কাগজ সদায় এটা ইম্পৰ্টেণ্ট ফাইল হিচাপে ঘৰত মেইনটেইন কৰক। আৰু এইটো অকল এজন মানুহৰ নহয়, একদম শিশুটিৰ পৰা আপোনাৰ বয়োজ্যেষ্ঠজনলৈ প্ৰত্যেকজন ব্যক্তিৰে ঘৰখনৰ এই ফাইলটো মেইনটেইন কৰাটো অতিকৈ জৰুৰী। দুই নম্বৰ কথাটো হৈছে আমাৰ সকলোৰে হাততে এটা এটা স্মাৰ্টফোন, কিন্তু আমি যদি কণ্টেক্ট লিষ্টখন উলিয়াই চাওঁ তাতে মেডিকেল হেল্পলাইন নম্বৰ বুলি কেইটা নম্বৰ আছে মোৰ হয়তো ডাউট, হয়নে? আমি কোনেও এটা মেডিকেল হেল্পলাইন নম্বৰ বুলি কেতিয়াও ছেভ নকৰোঁ। তো এইটোও এটা কথা যে আপোনাৰ ফোনত আপোনাৰ যোনখন সবতছে ওচৰৰ চিকিৎসালয়, অকল ওচৰৰ চিকিৎসালয় বুলি নহয় এখন উচ্চ মানদণ্ডৰ চিকিৎসালয় য'ত আপুনি জানে যে আপুনি গ'লে আপোনাৰ সকলো ধৰণৰ যোনখিনি চিকিৎসা হয় সেইখিনি ভালদৰে হয়, এনেকুৱা এখন চিকিৎসালয়ৰ নম্বৰটো আপুনি আপোনাৰ কণ্টেক্ট লিষ্টত আজিয়ে ছেভ কৰক। এই সুযোগত মই কৈ থওঁ যে আমাৰ এপ'ল' এক্সেল কেয়াৰৰ হেল্পলাইন নম্বৰটো হ'ল 03617140101। আকৌ এবাৰ কৈছোঁ 03617140101, বা আমাৰ গভমেণ্টৰ ফালৰ পৰা যোনটো ছাৰ্ভিচ 108 সেইটোতো সদায় আছে। চ' এই দুটা নম্বৰ আপোনালোকে আজিয়ে আপোনালোকৰ কণ্টেক্ট লিষ্টত ছেভ কৰক। তিনি নম্বৰ কথাটো হ'ল আমাৰ সকলোৰে ঘৰতে এটা প্ৰাথমিক চিকিৎসা বাকচ বা ফাৰ্ষ্ট এইড কিট বুলি আমি যোনটো কওঁ সেইটো এটা আমি সকলোৰে ঘৰতে ৰাখিব লাগে। এতিয়া সেই বাকচটোতনো আমি কি ৰাখিব লাগে, সেই বাকচটোত আমি এটা জ্বৰৰ দৰৱ যেনেকৈ পেৰাচিটামল বুলি ক'লোঁ, এটা বেণ্ডেজ, এটা ঘাঁহ পুৰিলে আপোনাৰ লগাবলৈ এটা অইনমেণ্ট, অ'কে, দুটামান ORSৰ পেকেট, ORSৰ পেকেটতো লিকুইড পেকেটটো নহয় কিন্তু যোনটো আপোনাৰ পাউডাৰ পেকেটটো সেইটো, চাৰি নম্বৰ বস্তুটো হৈছে এটা গ্লুক'মিটাৰ, গ্লুক'মিটাৰটো য'ত আমি চুগাৰটো চাব পাৰোঁ, এইটো খুব আপোনাৰ উপলব্ধ ফাৰ্মাচীবিলাকত সেইটো এটা, আৰু পাঁচ নম্বৰ বস্তুটো হৈছে এটা বিপি জোখা যন্ত্ৰ। এই বস্তুকেইটা দি আমি এটা ঘৰতে এটা প্ৰাথমিক চিকিৎসা বাকচ এটা তৈয়াৰ কৰিব লাগে। চ' এইকেইটা হ'ল আমাৰ ইমাৰ্জেঞ্চি প্ৰিপেয়াৰ্ডনেছ বুলি যদি কওঁ মই, এইকেইটা কেইটামান জৰুৰী বস্তু যোনখিনি আমি আমাৰ লগত ৰখা উচিত।
0: মই আচলতে মই নিজেই শুনি আছোঁ, বহুত কথা আমিয়ে নাজানো, আমি পৰিয়াল এটাত এনেকৈ যে সাজু হৈ থাকিব লাগে কথাখিনি আমি নাজানো। মই নিজে যদি ঘৰৰ কথা চাবলৈ যাওঁ, আমাৰ যদি কাৰোবাৰ কিবা আছে এনেকুৱা আমি কোনো ফাইল কৰি থোৱা নাই
1: এতিয়ালৈকে,
0: বা এনেকৈ ইমাৰ্জেঞ্চি কিট এটা আমি বনাই থোৱা নাই, আৰু যিটো খুব প্ৰয়োজনীয়। কেইদিন বাৰটা

পঢ়ি লওঁ। বৰ সুন্দৰকৈ বাইদেউ কথাখিনি বুজাই দিছে। ৰুমি ভট্টাচাৰ্যই কৈছে, অকলে থকাসকলৰ বাবেহে চিন্তনীয়, আপোনাৰ এই বহুমূলীয়া পৰামৰ্শ নিশ্চয় সকলোকে উপকৃত কৰিব। বহুত ধন্যবাদ জনাইছোঁ এছ বি আই কলনী সৰু মটৰীয়াৰ পৰা, তেখেতে কৈছে। আপুনি বুজাই কোৱা কথাখিনি খুব ভাল পাইছে তেখেতে। কিন্তু অকলে যিসকল থাকে তেওঁলোকৰহে এটা ডাঙৰ সমস্যা এইটো কৈছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা তেওঁ কৈছে, বাইদেউগৰাকীয়ে জৰুৰী সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে বৰ সুন্দৰকৈ বুজাই কৈছে, তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইনামুল মজিদ, আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ। আজি বিহু সম্ৰাট গণশিল্পী খগেন মহন্তদেৱৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে কৰিছোঁ। আশা কৰিছোঁ খগেন মহন্তদেৱৰ

আপোনালোকে বুজাই কৈছে, তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইনামুল মজিদ, আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ। আজি বিহু সম্ৰাট গণশিল্পী খগেন মহন্তদেৱৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে কৰিছোঁ। আশা কৰিছোঁ খগেন মহন্তদেৱৰ যিকোনো এটি গীত বজাই শুনাবলৈ অনুৰোধ কৰিছোঁ। ইনামুল মজিদ ক্ৰন্দশিয়ালৈ সাতখলি চিপাঝাৰৰ পৰা। দীপাঞ্জলি দাসবৰুৱাই কৈছে, 108 অহাৰ আগতে ল'ব লগা সাৱধানতাৰ বিষয়ে জানিব পাৰি উপকৃত হৈছোঁ। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, যিকোনো জৰুৰীকালীন ঘটনাৰ বাবে চিকিৎসালয় এম্বুলেঞ্চ পঠোৱাৰ লগতে এম্বুলেঞ্চ গৈ নোপোৱালৈকে ল'বলগীয়া প্ৰাথমিক ব্যৱস্থাৰ বিষয়ে ফোনযোগে বিতং পৰামৰ্শ দিয়াৰ এটা সুব্যৱস্থা সেয়া হস্পিটেলসমূহে কৰিব লাগে বুলি তেখেতে কৈছে, পৰামৰ্শ দিছে। যদি আপোনালোকৰ হস্পিটেলত ফোন কৰিলে এম্বুলেঞ্চখন আহি পোৱাৰ আগতে আপুনি কি কৰিব সেইখিনি হস্পিটেলৰ ফালৰ পৰা বুজাই ক'ব লাগে বুলি তেওঁ কৈছে। বৰ্ণালী তালুকদাৰে কৈছে, আজি অনুষ্ঠানত ভাগ ল'বলৈ পাই খুব ভাল লাগিছে বুলি কৈছে। অনিন্দিতা শৰ্মা, খুবেই প্ৰয়োজনীয় কথা আলোচনা হৈছে। বিপুল তালুকদাৰে কৈছে, জৰুৰীকালীন অৱস্থাত চিকিৎসা কৰ্মীসকলৰ ধৈৰ্য, তেওঁলোকৰ সহিষ্ণু, মৰমীয়াল আৰু মানৱ সেৱাৰ মানসিকতা থকা উচিত। চিকিৎসা কৰ্মীসকল যিহেতু একোজন মানুহ, তেওঁলোকৰো দুখ ভাগৰ থাকে। তেনেস্থলত ৰোগীসকলো সংযম হৈ থকা উচিত, তেওঁ ধৈৰ্য ধৰা উচিত। চিকিৎসা কৰ্মী আৰু ৰোগীৰ মৰমীয়াল ব্যৱহাৰে এজন ৰোগীক সুস্থ হোৱাত মনোবল প্ৰদান কৰে কৈছে। আপোনালোকৰো মানসিক অৱস্থা, আপোনালোকো মানুহ, গতিকে আপোনালোকৰো এটা মানসিক অৱস্থা থাকিব পাৰে, দুখ ভাগৰ থাকিব পাৰে, গতিকে আপোনালোকেও ধৈৰ্য ধৰিব লাগে, ৰোগীগৰাকীও ধৈৰ্য ধৰিব লাগে। গতিকে জৰুৰীকালীন এটা অৱস্থা হৈছে বুলি যাতে পৰিস্থিতিটো বেয়া নহয়, গতিকে সকলোৱে ধৈৰ্যৰে, মৰম লগা ব্যৱহাৰৰ মাজেৰে আচলতে আগবাঢ়িব লাগে, সেই ৰোগী এগৰাকী সুস্থ কৰাৰ মনোবল প্ৰদান কৰে। ধন্যবাদ বিপুল তালুকদাৰ। ভদ্ৰাৱতী বৰ্মন, খুব সুন্দৰ অনুষ্ঠান শুনি আছোঁ বুলি কৈছে। আপোনালোক সকলোকে শ্বেয়াৰ কৰক। আমাৰ প্ৰায় আধা ঘণ্টা সময় আমি কথা পাতিলোঁ। আমাৰ অতিথিগৰাকীও অলপ বহুখিনি কথা ক'লে, অলপ তেখেতকো বিৰাম দিছোঁ। আমি গান এটা শুনি লওঁ, যিহেতু খগেন মহন্তদেৱৰ আজি স্মৃতি দিৱস, এটা গান আমি শুনি লওঁ তেখেতৰ কণ্ঠৰ, তাৰ পাছত আকৌ আমি আলোচনাৰ মাজলৈ আগবাঢ়িম।

0: স্মৰণ কৰিছোঁ। আৰু লগতে জুন মাহ, এই জুন মাহত বিষ্ণুপ্ৰসাদ ৰাভাদেৱকো আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। আৰু এই মাহতেই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ উপজা দিন, গতিকে একেলগে সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। পৰৱৰ্তী সময়ত এই দিনবোৰত আমাৰ বিশেষ বিশেষ অনুষ্ঠান আপোনালোকে শুনিবলৈ পাব। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠান আমি কথা পাতি আছোঁ জৰুৰীকালীন স্বাস্থ্য যতনৰ বিষয়ে, আৰু এই অনুষ্ঠানটি আজি প্ৰচাৰ কৰাত সহযোগ কৰিছে, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, এপ'লো এক্সেল কেয়াৰ হাস্পাতালক।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: 10 বজাৰ লগে লগে ডিউটি ৰুমত আমাৰ দায়িত্বত আৰাধনা বৰা আছে, কিন্তু নিয়ন্ত্ৰণ কক্ষত এতিয়াৰে পৰা পপী চন্দ, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আয়ুষ JC, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰয়, আৰু FM ট্ৰান্সমিটাৰ দায়িত্ব লৈছে কৌস্তভ দাসে। শ্ৰোতাসকল, এইমাত্ৰ যিটো বিজ্ঞাপন প্ৰচাৰ হ'ল তাত এপ'লো এক্সেল কেয়াৰ হাস্পাতালত 24 ঘণ্টাই যিটো স্বাস্থ্যসেৱাৰ কথা কৈছে, গতিকে আমি যি অতিথিগৰাকীৰ পৰা আমি জানি লওঁ যে নিশা মাজনিশা 2 বজাত গ'লো এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ যিটো স্বাস্থ্যসেৱা ইমাৰ্জেঞ্চি বিভাগৰ, আৰু গোটেই 24 ঘণ্টাই কিদৰেনো আপোনালোকে পাব পাৰে ইমাৰ্জেঞ্চি সেৱা বা জৰুৰীকালীন সেৱা, সেই বিভাগটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা। এপ'লো এক্সেল কেয়াৰ হাস্পাতালত কি ধৰণৰ সুবিধা জৰুৰীকালীন স্বাস্থ্যসেৱাৰ?
2: আপুনি যদি মাজনিশা বা ৰাতি 2টা বজাতো আমাৰ এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ জৰুৰীকালীন বিভাগটিলৈ আহে, আপুনি দিনৰ 2টা বজাত যোনটো সক্ৰিয়তা দেখিবলৈ পাব, আপুনি ৰাতিৰ 2টা বজাতো সেইটো সক্ৰিয়তাই দেখিবলৈ পাব। মই এইটোত এইখিনিতে এটা কথা জনাবলৈ বিচাৰোঁ যে উত্তৰ পূব ভাৰতত হয়তো বহুত কম চিকিৎসালয় আছে য'ত আপোনাৰ এজন জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ, যাক আমি ইমাৰ্জেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট বুলি কওঁ, থাকিব, যোনে আপোনাৰ ৰোগীজনক চাই চিকিৎসা প্ৰদান কৰিব। আৰু এপ'লো এক্সেল কেয়াৰ হস্পিটেল তাৰে ভিতৰতে এখন। আমাৰ নাৰ্ছবোৰ একদম পাৰফেক্টলি ৱেল ট্ৰেইনড হয়, আমাৰ টেকনিচিয়ানছবোৰ ৱেল ট্ৰেইনড হয়, আৰু আমি দিনে নিশাই ৰোগীসকলক সেৱা কৰিবলৈ আমি সদায় তৎপৰ হৈ থাকোঁ। দ্বিতীয়তে হ'ল, যেতিয়া আমাৰ তাত ৰোগী এজন এনেকৈ আহে ৰাতিৰ ভিতৰতে, আমাৰ প্ৰথম যোনখিনি আমি প্ৰাইমেৰী এছেছমেণ্ট বুলি কওঁ, মানে ৰোগীজনক আমি প্ৰথমতে নিৰীক্ষণ কৰাৰ পিছতে আমি কিছুমান টেষ্ট কৰোঁ। এই টেষ্টবোৰ আমাৰ পইণ্ট অফ কেয়াৰ টেষ্টিং, মানে আমি 10-15 মিনিটৰ ভিতৰতেই আমি গোটেইখিনি ব্লাড টেষ্ট যোনখিনি আমাক দৰকাৰী সেইখিনি আমাৰ হাতত আমি ৰিপৰ্ট লৈ আহিব পাৰোঁ। এটা আমাৰ ABG মেচিন, মানে আৰ্টেৰিয়েল ব্লাড গেছ এনালাইচিছ মেচিন, হাৰ্ট এটেকটো চাবৰ কাৰণে ট্ৰপনিন মেচিন, এইখিনি অত্যাধুনিক যোনখিনি আপোনাৰ যন্ত্ৰ সেইখিনি আমাৰ জৰুৰীকালীন বিভাগত আছে। ইয়াৰ উপৰিও আপোনাৰ ECG মেচিন, বেডচাইড যদি আমাক আল্ট্ৰাছ'ন'গ্ৰাফি প্ৰয়োজন হয় সেইখিনি, আৰু আমাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আমাৰ CT স্কেনছ, MRI, এই গোটেইখিনি বস্তু আমাৰ 24 ঘণ্টা একদম ধুনীয়াকৈ সক্ৰিয়ভাৱে চলি থাকে। তাতে যদি আমি দেখোঁ যে আমাক ধৰক কেথ লেবৰ প্ৰয়োজন হয় বা ইমাৰ্জেঞ্চি আমি OT এক্টিভেট কৰিব লাগে, আমি সেইখিনি কামত ধুনীয়াকৈ নিয়াৰিকৈ কৰি নিওঁ। ইয়াৰ লগতে আমাৰ ব্লাড বেংক, আমাৰ ব্লাড বেংকটো আপোনাৰ 24 ঘণ্টাই আপোনাৰ চলি থাকে, আৰু লগতে আমাৰ ইনড'ৰ ফাৰ্মাচী, এই গোটেইখিনি বস্তু মিলি পেলাই আমাৰ এপ'লো এক্সেল কেয়াৰৰ যোনটো জৰুৰীকালীন বিভাগ সেইটো মই একদম উন্নতম বুলি, এটা শ্ৰেষ্ঠ বিভাগ বুলি মই ভাবোঁ।
0: এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ বিষয়ে আপুনি ক'লে, আৰু সেই বিষয়ে পাতিম জৰুৰীকালীন সেৱাৰ বিষয়ে। কেইবাটাও বাৰ্তা আহিছে, কৰবী গগৈয়ে তেখেতে কৈছে তেজপুৰৰ পৰা যে বৰ সুন্দৰ অনুষ্ঠান, যথেষ্ট উপকৃত হৈছোঁ, অতিথিগৰাকী চিকিৎসকগৰাকীক নমস্কাৰ জনাইছে কৰবী গগৈয়ে তেজপুৰৰ পৰা। বনশ্ৰী হাজৰিকাই কৈছে পুৱাৰ সম্ভাষণ জনালোঁ, বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছে, ভাল লাগিছে। বিষাক্ত সাপৰ দংশনত অহা ৰোগীৰ ক্ষেত্ৰত প্ৰথমতে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ কি ব্যৱস্থা লয় সেইটো জানিব বিচাৰিছে।
2: আচলতে সাপৰ দংশন ৰোগীবোৰ, সাপ বুলি যেতিয়া আমি কওঁ, আমাৰ উত্তৰ পূবত বা স্পেচিয়েলি আমাৰ অসমত সাপটো আপোনাৰ হয়তো বিষাক্ত হ'ব পাৰে বা অবিষাক্ত।

0: থাকিব পাৰে, পয়জনাছ বা নন পয়জনাছ। এতিয়া আমি যদি আমাৰ অসমত চাওঁ তেনেহ'লে আমি চাৰিবিধৰ আপোনাৰ বিষাক্ত সাপ পাওঁ। এটাটো হৈছে কোব্ৰা, যোনটো আমি ফেটি বুলি কওঁ, তাৰপিছত হৈছে আমাৰ গ্ৰেট, তাৰপিছত হৈছে আপোনাৰ ৰাছেল ভাইপাৰ, আৰু এটা হৈছে আমাৰ স্কেল ভাইপাৰ। ছ' এই চাৰিবিধৰে আমাৰ বিষাক্ত সাপ থাকে, আৰু প্ৰায় যোনবোৰ আমাৰ সাপৰ দংশন হয় সেইবোৰ অবিষাক্ত থাকে। অবিষাক্ত সাপবোৰত ভয় খাবলগীয়া একো নাই, কিন্তু যোনটো আপোনাৰ ভয় খাবলগীয়া কথা হয় সেইটো হৈছে আমাৰ বিষাক্ত সাপখিনিৰ পৰা। এতিয়া এইখিনিত আমি কি কিনো, আমি প্ৰিকশ্যন বা প্ৰিভেনশ্যন ল'ব পাৰোঁ। যেতিয়া আমাক সাপে কামোৰে, এটা আগৰ পৰাই এটা প্ৰচলিত নিয়ম আছে যে সাপে কামোৰা আপোনাৰ এৰিয়াটো বা অংশটো কাটি পেলায়, কাটি পেলায়। এইটো আমি আগতে হিন্দী চিনেমাবিলাকতো বিৰাট দেখোঁ যে জাগাখিনি কাটি দিয়ে, কাটি পেলাই তাৰ পৰা তেজটো শুহি পেলাই উলিয়াই দিয়ে। এইটো আচলতে এটা মিছা কথা, আৰু এইটো কেতিয়াও কৰিব নালাগে। প্ৰথম কথাটো হ'ল, যেতিয়াই আমি এনেকুৱা এজন সাপে দংশন কৰা ৰোগী পাওঁ, সেই ৰোগীজনক আমি মাটিত ধুনীয়াকৈ শুৱাই দিব লাগে, আৰু যোনখিনি অংশ দংশন হয় সেই অংশটো আমি বেছি লৰচৰ কৰি থাকিব নালাগে। আমাৰ মেডিকেল টাৰ্মত আমি সেইটোক ইমোবিলাইজেশ্যন বুলি কওঁ। তাৰমানে কি কৰিব লাগে, যদি আমাৰ ধৰক ভৰিখনত যদি সাপে দংশন কৰিলে, সেই ভৰিখন আমি যিমান পাৰোঁ অচল কৰি ৰাখিব লাগে। কেনেকৈ কৰি ৰাখিব লাগে, আমাৰ ঘৰত যদি কাৰ্ডবৰ্ড আছে, সেই কাৰ্ডবৰ্ড আমি ভৰিখনত চাৰিওফালৰ পৰা বান্ধি আমি সেই ভৰিখন যাতে বেছি লৰচৰ নকৰে, কাৰ্ডবৰ্ড বা কাঠ যি ধৰণৰ বস্তুৱেই নহওক, সেই ভৰিখন আমি যিমান পাৰি কমকৈ আমি মুভমেণ্টটো কৰাব লাগে। দুই নম্বৰ কথাটো হয়, সেই ঘাঁহ টুকুৰাত আমি বেলেগ যেনেকৈ চূণ বা হালধি বা নিমখ এনেকুৱা ধৰণৰ বস্তু আমি লগাব নালাগে। তিন নম্বৰ কথাটো হ'ল যে, যদি বিষাক্ত সাপ হয় তাৰ মাত্ৰ এটাই উপায় থাকে, হয় সেইটো হয় আপোনাৰ পলিভেলেণ্ট এণ্টিস্নেক ভেনম। এণ্টিস্নেক ভেনমেহে আপোনাৰ বিষাক্ত সাপৰ যোনটো বিষক্ৰিয়া হয় সেইটো আপোনাৰ মাৰিব পাৰে। সেইকাৰণে লোকেল আপোনাৰ বেজ বা এনেকুৱা হেৰি তাত নগৈ পেলাই ততাতৈয়াকৈ আপোনালোকে এনেকুৱা এখন চিকিৎসালয়ত আহিব লাগে য'ত সদায় এণ্টিস্নেক ভেনমটো উপলব্ধ থাকে। আমাৰ এপ'লোকে এক্সেল হস্পিটেলত আমি পলিভেলেণ্ট এণ্টিস্নেক ভেনমটো আমি সদায় উপলব্ধ ৰাখোঁ, আৰু আমি ততাতৈয়াকৈ যদি প্ৰয়োজন ভাবোঁ যে এইটো প্ৰয়োজন হৈছে, তেতিয়া আমি ততাতৈয়াকৈ সেই পলিভেলেণ্ট এণ্টিস্নেক ভেনমটো ৰোগীজনক দিয়াৰ আমি যা যোগাৰ চলাই লওঁ। আৰু এটা কথা হৈছে, এইটোতো হ'ল বিষাক্ত, যদি সাপডাল অবিষাক্ত হয় তেতিয়া কি কৰিব লাগে, তেতিয়াও আমি সেই মানুহজনক যেতিয়া আমি চিকিৎসালয়লৈ লৈ যাওঁ, এটাটো হৈছে আমি ভৰিখন ধৰক সেই অংশটো আমি ইমোবিলাইজ কৰি ৰাখিলোঁ, আৰু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে একদম জোৰকৈ সেই ভৰিখনত বা হাতখনত গাঁঠি মাৰি দিয়ে, হয়তো ৰছী দি গাঁঠি মাৰি দিলে, নহ'লে গামোচা দি গাঁঠি মাৰি দিলে। গাঁঠি মাৰি দিব লাগে, কিন্তু আমি যেতিয়া গাঁঠি মাৰি দিওঁ তেতিয়া আমি চাব লাগে যে যোনখিনি জেগাত আমি গাঁঠিটো মাৰিছোঁ সেই ৰছীডাল বা সেই কাপোৰখনৰ মাজত আৰু সেই অংশটোৰ মাজত আমি এটা আঙুলি সোমাব পৰাকৈ সদায় এটা ডিষ্টেন্স ৰাখিব লাগে। এইটোৱে আমাৰ হাতখনৰ বাকীখিনি অংশত তেজৰ চলাচলটো সেইটো ঠিকে ৰাখে, সেইখিনি জেগাত আমাৰ তেজৰ চলাচলটো কমি যাব নিদিয়ে। ছ' এইখিনি হ'ল আপোনাৰ জানিবলগীয়া কথা যেতিয়া আমি কোনো সৰ্প দংশন কৰা ৰোগীক আমি আমাৰ ওচৰত পাওঁ।
1: হয়, বনশ্ৰী হাজৰিকা, আপুনি সুধিছিলে কথাটো, তেওঁ বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে। অজয় চক্ৰৱৰ্তী, আপুনি অনুষ্ঠানলৈ আহিছে, অতি সুন্দৰ অনুষ্ঠান এটি চাই আছো কাহিলীপাৰাৰ পৰা, কল্পনা কলিতাই উল্লেখ কৰিছে। অবনীকান্ত শৰ্মাই কৈছে, অতি প্ৰয়োজনীয় অনুষ্ঠানৰ বাবে অশেষ ধন্যবাদ। বৰ্তমান সময়ত মাদক দ্ৰব্যৰ অধিক ব্যৱহাৰ, ফাষ্টফুডৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ, আৰু তাৰ লগত ৰোগৰ সম্পৰ্কৰ বিষয়ে অলপ আলোকপাত কৰা উচিত। তেখেতে কৈছে ফাষ্টফুডৰ যিটো ব্যৱহাৰৰ ফলত যিটো ক্ষতি হৈছে মাদক দ্ৰব্যৰ সৈতে, এই কথাটো অবনীকান্ত শৰ্মাই আমাক জনাইছে। বৰ্ণালী তালুকদাৰ, একেবাৰে অকলশৰে থকা মানুহৰ বাবে ৰখা পৰিচাৰিকাসকলৰ সুব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া এইটো পৰিয়ালে আচলতে ব্যৱস্থা কৰিব, আৰু অকলশৰে থকাবিলাক চিকিৎসালয়ৰ ফালৰ পৰা যদি কিবা আপোনালোকে সহযোগ লাভ কৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকেও সেইটো ব্যৱস্থা কৰিব। কথাবোৰ ইমান সুন্দৰকৈ কৈ আছে বাইদেউগৰাকী, বহুত বহুত ধন্যবাদ। কল্পনা কলিতাই ধন্যবাদ জনাইছে আপোনাক। উত্তম কুমাৰ ৰয় আমাৰ অনুষ্ঠানলৈ আহিছে, কল্পনা কলিতা আপুনি কাহিলীপাৰাৰ পৰা, অবনীকান্ত শৰ্মাই যিটো কথা কৈছে ফাষ্টফুডৰ কুপ্ৰভাৱ, মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু ৰোগৰ লগত ইয়াৰ সম্পৰ্ক, সেই বিষয়ে অকণমান আপুনি কোৱাটো বিচাৰিছে তেখেতে।
0: অ'কে, নিশ্চয়। আচলতে আমাৰ লাইফষ্টাইলটো এতিয়া ক'ব গ'লে আমি সকলো এটা এটা যন্ত্ৰ হৈ পৰিছোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দৌৰোঁ, আৰু তাৰ মাজতে সময় পালে ফাষ্টফুড খাওঁ।

0: দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ। আৰু এইটো চাওঁতে চাওঁতে আমাৰ লাইফষ্টাইলটোৱে আমাক এনেকুৱা ধৰণে আপোনাৰ আসক্ত কৰি লৈছে যে আমি গমেই নাপাওঁ। এতিয়াও আমি আমাৰ চিকিৎসালয়ত দেখিবলৈ পাওঁ যে আগতে যোনবোৰ বেমাৰ ধৰক বয়োজ্যেষ্ঠ লোকজনৰ হৈছিলে, যেনেকৈ হাৰ্ট এটেক হওক, ষ্ট্ৰোক হয়, এতিয়া সেইবোৰ ধৰণৰ বেমাৰ আমি একদম ষ্ট্ৰোক ইন ইয়াং বা হাৰ্ট এটেক ইন ইয়াং আপোনাৰ 30 বছৰ 19 বছৰৰ ল'ৰাও আমি পাইছোঁ যোনে হাৰ্ট এটেক লৈ পেলাই আহিছে। সেই 19 বছৰীয়া ল'ৰাটোক এতিয়া মাক দেউতাকক ক'বলৈ যে আপোনাৰ ল'ৰাটোৰ হাৰ্ট এটেক হৈছে, এইটো আমাৰ কাৰণে বুজাবলৈও বহুত টান হয়, মাক দেউতাকৰো উপলব্ধি কৰিবলৈ বহুত টান হয় যে ইমান সৰুতে মোৰ ল'ৰাটোৰনো কেনেকৈ হাৰ্ট এটেক হ'ব পাৰে। কিন্তু এইবোৰ আচলতে চব আমাৰ লাইফষ্টাইলটোৰ ওপৰতহে জড়িত। আমি যিটো খাইছোঁ, আমাৰ খোৱা বোৱাৰ একো নিয়ম নাই, আমাৰ টোপনিৰ একো নিয়ম নাই, আমি মোবাইল অনবৰতে মোবাইল, এইটো এটা মোবাইলৰ যোনটো এডিকশ্যন হৈছে সেইটোতো সৰু ল'ৰা ছোৱালীৰ মই নকওঁৱে, আমাৰ ডাঙৰবিলাকৰো আচলতে আমি সকলোবোৰেই আমি মোবাইল এডিকশ্যনত ভুগি আছোঁ। চ' এইখিনি হয়, আমি লাইফষ্টাইলটো আমি ডেফিনেটলি আমি মডিফাই কৰিবই লাগিব। এইটো এই প্ৰচেষ্টাটো আমি নিজেই ল'ব লাগিব, কাৰণ আমাৰ স্বাস্থ্যটো, আমাৰ স্বাস্থ্যৰ যতনটো আমাৰ হাতত। চ' এইখিনি কাম যদি আমি কৰিবলগীয়া, আমি নিজৰ কাৰণে নকৰিলে আন কোনো মানুহে আহি আমাৰ কাৰণে কৰি দিব নোৱাৰে।
1: আজি সঁচাকৈ ভাল লাগিছে কথা পাতি, আৰু জোনমণি কলিতাই কৈছে অতি সুন্দৰ অনুষ্ঠান, ভাল লাগিছে। চালমা হাসনা তেখেতে কৈছে বাইদেউগৰাকী ধন্যবাদ, বৰ ধুনীয়াকৈ কথাবিলাক বুজাই দিছে আপুনি। এই কথাবিলাক আচলতে এনেকৈ বুজাই দিলে শ্ৰোতাসকলেও ভাল পায় আৰু প্ৰতিগৰাকী ব্যক্তিয়ে বুজাত সহজ হয়। বৰ ধুনীয়াকৈ কথাখিনি কৈছে, গতিকে মোৰো ভাল লাগিছে আজি অনুষ্ঠানটি বহি একেলগে থাকি এনেকৈ কথা পাতি আছোঁ। আৰু আপোনালোকৰ ফালৰ পৰা এটি বাৰ্তা আহিছে, মই বহু সময় বাৰ্তাটো শুনাব বিচৰা নাছিলোঁ কাৰণ মই গম পোৱা নাই বাৰ্তাটোত কি আছে, কাৰণ এই সময়ত যিহেতু বিবিধ ভাৰতীত আকৌ গানৰ অনুষ্ঠান এটা প্ৰচাৰ হয়, গতিকে কোনোবাই আকৌ ইয়াত দি দিলে মই বজাই দিলে অলপ অসুবিধা হ'ব। কিন্তু ৰোচেঙে কথাটো শুনিছে, ৰোচেঙে শুনি বাৰ্তাটি বজাব পাৰি বুলি কৈছে। মাধুমী নাথ আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতে দৃষ্টিশক্তি নাথাকিলেও মনৰ দৃষ্টিৰে আমাক সকলোকে ভাল পায়, তেখেতে লিখি দিব নোৱাৰে, সেইকাৰণে শ্ৰব্য বাৰ্তা এটা প্ৰেৰণ কৰিছে। আমি বাৰ্তাটি শুনি ল'ব বিচাৰিছোঁ, শুনাই ল'ব বিচাৰিছোঁ, আৰু বাৰ্তাটো শুনোৱাৰ পাছত আমাৰ অতিথিগৰাকীক আমি সেয়া সুধিম।
2: নমস্কাৰ, সুপ্ৰভাত। প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনি আছোঁ, যিহেতু কমেণ্ট দিব নোৱাৰোঁ, ফেচবুকত আপোনাৰ জৰিয়তে সমল ব্যক্তিগৰাকীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাচিলোঁ। তেখেতে সুন্দৰকৈ কথাখিনি বুজাই দি আছে, বহুত ভাল লাগিছে। আশা কৰোঁ সকলো শ্ৰোতাই উপকৃত হ'ব বুলি, লগতে আমিও উপকৃত হৈছোঁ। এনেধৰণৰ দিহা পৰামৰ্শ আপোনালোকৰ পৰা সদায় পাম বুলি আশা কৰিলোঁ। ধন্যবাদ মাধুমী নাথ।
1: মাধুমী বাইদেউ ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি যদিও লিখিব পৰা নাই, তথাপিও আপুনি শ্ৰব্য বাৰ্তা এটা প্ৰেৰণ কৰি হ'লেও আপুনি কথাখিনি জনাইছে, গতিকে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি কথা পাতিম, যিহেতু শ্ৰোতাসকলেও খুব ভাল পাইছে, আনোৱাৰা বেগমে বহুত ভাল লাগিছে বুলি কৈছে। শ্ৰোতাসকল, আপোনালোকে অনুষ্ঠানটি শুনি আছে, এই কথাখিনি আচলতে মই ইয়াৰ কাষতে বহি থাকি, অতিথিগৰাকীৰ কাষতে বহি থাকি বহু কথা নাজানো, বহু কথা মই শিকিছোঁ, আপোনালোকেও শুনি শিকিছে। বহুতে হয়তো এই মুহূৰ্তত অনুষ্ঠানটি উপভোগ কৰিব পৰা নাই, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে অনুষ্ঠানটি উপভোগ কৰিব। আপোনালোকে শ্বেয়াৰ কৰক, এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা আকাশবাণী গুৱাহাটীৰ এই স্বাস্থ্য সজাগতাৰ এক অনন্য অনুষ্ঠান প্ৰভাতী তৰংগ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক, সেয়া আশা কৰিছোঁ। এতিয়া হাৰ্ট এটেকৰ কথা ওলাইছে, ষ্ট্ৰকৰ কথা ওলাইছে, এই কথাটো আমি সাধাৰণতে প্ৰায়ে শুনি থাকোঁ। যেতিয়া এগৰাকী হাৰ্ট এটেক বা ষ্ট্ৰক হোৱাৰ পাছত এগৰাকী ৰোগী আপোনালোকৰ ওচৰলৈ যায়, ইমাৰ্জেঞ্চি বিভাগলৈ যায়, যেতিয়া জৰুৰীকালীন স্বাস্থ্যসেৱা ল'বলৈ দেখে তেওঁলোক আপোনালোকৰ তাত উপস্থিত হয়, আপোনালোকে প্ৰথমে কি কি কাম কৰে? আৰু লগতে জানিব বিচাৰিম, এইখিনি কোৱাৰ লগতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যে হাৰ্ট এটেক বা ষ্ট্ৰক বহুতৰে হয় আমি গমেই নাপাওঁ, আচলতে কেনেকুৱা কেনেকুৱা লক্ষণ দেখা দিলে আচলতে আমি অলপ সতৰ্ক হ'ব লাগে, সেই কথাখিনি প্ৰথমে আপোনালোকৰ ওচৰলৈ ৰোগীগৰাকী যেতিয়া লৈ যায় তেতিয়া কি ধৰণে আপোনালোকে চিকিৎসা সেৱা আগবঢ়ায়, সেই কথা।
0: আচলতে মই সেইখিনি কোৱাৰ আগতে মই লক্ষণসমূহ যদি কৈ লওঁ তেনেহ'লে শ্ৰোতাসকল বেছি উপকৃত হ'ব। এতিয়া হাৰ্ট এটেকৰ লক্ষণসমূহনো কি হয়, আমি চবেই জানোঁ যে বুকুৰ বিষ হ'লেহে আচলতে হাৰ্ট এটেক, সেইটোক আমি বুকুৰ বিষটোক আচলতে আমি টিপিকেল ছাইন বুলি কওঁ। কিন্তু এই টিপিকেল ছাইনৰ বাহিৰেও বহুত এটিপিকেল ছাইন থাকে, যোনখিনি হয়তো অকল যে বুকুৰ বিষ হৈছে তেনেকুৱা নহয়, তাৰ লগত আনুষাংগিক আৰু বহুত কিবাকিবি থাকিব পাৰে। কি হ'ব পাৰে, যদি মানুহজনে হঠাৎ বহুত ঘামি ধৰিছে, যদি মানুহজনৰ মূৰটো বেয়া লাগিছে, কেতিয়াবা যে আমি হঠাৎ কওঁ মূৰটো হঠাৎ দেখোন বেয়া লাগি গ'ল, এনেকুৱা যদি বহুত ঘনাই ঘনাই হৈ থাকে, মানুহজনৰ যদি বাওঁহাতখন বিষাইছে, আপোনাৰ বিষটো অকণ অকণ এটা যেন ডিসকমফর্ট এটা

কুকুখনত আছে, কিন্তু সেইটো বিষ বুলিও ক'ব নোৱাৰে। আৰু সেই বস্তুটো আপোনাৰ আপোনাৰ জলৈকে গৈছে বা আপোনাৰ পিঠিলৈকে গৈছে বা আপোনাৰ হাতলৈকে গৈছে, এইবোৰ হ'ল আমাৰ এটিপিকেল চাইন্স। আৰু এইটো এটা ষ্টেটিষ্টিকেলি প্ৰুভেন হয় যে 40-50% কেচেছত আচলতে চাইলেণ্ট কিলাৰ, মানে এই চিম্পটমছবিলাকে চাইলেণ্ট কিলাৰৰ নিচিনা কাম কৰে হাৰ্ট এটেকৰ কাৰণে। কাৰণ বহু সময়ত ৰোগীবিলাকে এইটো ধৰিবই নোৱাৰে, বুকুখন বেয়া লাগিছে, বেয়া লাগিছে আৰু কিনো, অকণমান শুই দেচোন, আমাৰ ঘৰত এইটোৱেই হয় যে অকণমান যাচোন শুই দে, অকণমান গাখীৰ একাপ খাই দেচোন ভাল পাবি, কিন্তু এইটো আচলতে নহয়। আৰু চবতকৈ ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ কথাটো হ'ল গেছ। এই গেছে যে আমাৰ কিমান মানে মানুহ আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে এইটো মই আপোনালোকক বুজাব নোৱাৰোঁ। গেছ, চব বস্তুৱেই গেছ নহয়। আমাৰ যেতিয়া জৰুৰীকালীন বিভাগত পেচেণ্টবোৰ আহে, বহুতেই কয় বাইদেউ বহুত গেছ হৈছে, আজি ৰাতিপুৱাৰ পৰা গেছেই হৈ আছে, মই পেণ্টপ খাই দিলোঁ, এইটো হৈছে ফাৰ্মাচীৰ আপোনাৰ সেয়া অ'ভাৰ দ্য কাউণ্টাৰ মেডিকেশ্যন, পেণ্টপ এটা আনিলে, এটা কিবা গেছৰ আৰু বেলেগ এটা দৰৱ আনিলে, মই গেছৰ দৰৱকেইটা খালোঁ কিন্তু মই বাইদেউ ভাল পোৱা নাই। আৰু যেতিয়া সেই ৰোগীজনক আমি লগে লগে যেতিয়া ECG কৰোঁ বা হেৰি কৰোঁ, আমি দেখোঁ একদম ডাঙৰ এটা মেজৰ হাৰ্ট এটেক হৈ আছে। চ' এইটো হৈছে আপোনাৰ হাৰ্ট এটেকৰ লক্ষণ, বুকুৰ বিষ হৈছে, খামি গৈছে, হঠাৎ বুকুখন অলপ বেয়া লাগিছে, বুকুখন ধপধপাইছে, সঘনাই আপুনি অচেতন হোৱাৰ নিচিনা হৈছে, এইবোৰ হ'ল হাৰ্ট এটেকৰ লক্ষণ। এতিয়া ষ্ট্ৰকৰ লক্ষণটোনো কি? ষ্ট্ৰকৰ লক্ষণটো মই যদি আপোনালোকক একদম সহজ কৰি দিওঁ, বি ফাষ্ট। বি ফাষ্ট মানে কি? বি ফৰ বেলেঞ্চ। আপুনি যদি হঠাৎ দেখিছে আপোনাৰ মূৰটো ভাল লগা নাই, হঠাৎ আপুনি খোজকাঢ়ি আছে, বেলেঞ্চটো লুজ কৰিছে। ই ফৰ আইজ, আইজত আপুনি যদি দেখিছে আপুনি চকুকেইটা দি ভালকৈ জানো দেখা নাই, বস্তুকেইটা দুটা দুটা দেখিছে বা অলপ অলপ আন্ধাৰ আন্ধাৰ দেখিছে, সেইকেইটা হ'ল আপোনাৰ চকুৰ আপোনাৰ লক্ষণকেইটা। তাৰপিছত ফাষ্ট, এফৰ পৰা আহিলে আপোনাৰ কি? ফেচ। আপোনাৰ মুখখন যদি হঠাৎ এটা ফালে বেঁকা হৈ গৈছে, আপোনাৰ যদি চকু পতাটো এটা ফালে দেখিছে যে হঠাৎ নামি আহিছে, তেনেহ'লে ফেচৰ। তাৰপিছত আহিলে এ ফৰ আৰ্মছ। মই যেনেকৈ আগতেও কৈছিলোঁ, আপোনাৰ যদি হঠাৎ আপোনাৰ কোনোবা এখন হাত বা কোনোবা এখন ভৰি আপোনাৰ লাগিছে নৰ্মেলখনতকৈ যেন ভালকৈ আপুনি উঠাব পৰা নাই বা চলাব পৰা নাই, সেইটো হৈছে আৰ্মছ। এছ হৈছে স্পীচ। স্পীচ মানে আপুনি কথাকেইটা কওঁতে যদি আপুনি নৰ্মেলি যেনেকৈ কয়, সিদিনাখন আপুনি কথাকেইটা কওঁতে আপোনাৰ লাগিছে আপোনাৰ কথাকেইটা লাগি লাগি ধৰিছে, আপুনি ভালকৈ কথা ক'ব পৰা নাই, বা বহু ক্ষেত্ৰত এনেকুৱা হয় যে কথাটোৱেই ক'ব পৰা নাই। চ' এইকেইটা হৈছে বি ফাষ্ট। আৰু টিটো হৈছে টাইম টু কল। এইকেইটা লক্ষণ যদি আপুনি দেখিছে তেনেহ'লে দেৰি নকৰিব, লগে লগে 108 মাতক, বা আপোনাৰ ওচৰত যদি আপোনাৰ নিজৰ গাড়ী আছে কোনোবা এজনক কওক মোক হস্পিটেললৈ লৈ যাওক। তো এইখিনি হ'ল আমাৰ হাৰ্ট এটেক আৰু ষ্ট্ৰকৰ আপোনাৰ যোনখিনি চিম্পটমছ। এতিয়া আমাৰ তাত যেতিয়া এজন হাৰ্ট এটেকৰ ৰোগী আহে, আমিনো কি কৰোঁ? চ' যেতিয়াই আমি আমাৰ তাত এনেকুৱা এজন পেচেণ্ট আহিলে, আমাৰ একচুৱেলি কিছুমান পাথৱেইজ থাকে, আমি প্ৰট'কলছ বুলি কওঁ, সেইটো আপোনাৰ এজন হাৰ্ট এটেকৰ কাৰণে, এজন ষ্ট্ৰক পেচেণ্টৰ কাৰণে, এজন RTA মানে ৰোড ট্ৰেফিক এক্সিডেণ্টৰ কাৰণে, বা এজন ছেপচিছৰ কাৰণে ইনফেকশ্যনত অহা পেচেণ্টৰ কাৰণে আমি বেলেগ বেলেগ পাথৱেইজ ইউজ কৰোঁ। চ' যেতিয়া এজন হাৰ্ট এটেকৰ ৰোগী আমাৰ তাত আহে, আমি পেচেণ্টজন প্ৰাইমেৰী এছেছমেণ্ট কৰাৰ লগে লগে প্ৰথম 10 মিনিটৰ ভিতৰত ECG এখন আৰু ট্ৰপনিন, এই দুটা টেষ্ট আমি কৰোঁ। তাৰপিছত এই 10-ৰ পৰা আধা ঘণ্টা, এই 10-ৰ পৰা আধা ঘণ্টাৰ ভিতৰত যেতিয়া আমি দেখোঁ যে যদি আমাৰ সেইটো হাৰ্ট এটেক বুলি আমাৰ সেইটো আমি ডায়েগনচিছ কৰি ল'লোঁ, লগে লগে আমি আমাৰ কাৰ্ডিঅ'লজিষ্ট আৰু আমাৰ কেথলেবৰ যোনটো টীম থাকে সেইটো আমি এক্টিভেট কৰি দিওঁ। তাৰপিছত আমাৰ এটা কনচেপ্ট আছে ডোৰ টু নিডল। ডোৰ টু নিডল মানে কি? ৰোগীজন যেতিয়া আমাৰ হস্পিটেলত প্ৰথম সোমায়, তাৰপিছত এটা প্ৰচেছ আছে যোনটো কয় পাৰকিউটেনিয়াছ কৰোনাৰী ইণ্টাৰভেনশ্যন, যোনটোক আমি এনজিঅ'প্লাষ্টি বুলি কওঁ। চ' আমি ৰোগীজনক ততাতৈয়াকৈ আপোনাৰ 90 মিনিটৰ ভিতৰত কেথলেবত নি পেলাই এই PCI প্ৰচেছটো আমি আৰম্ভ কৰোঁ। তো ঠিক তেনেকৈ যেতিয়া সেইখিনি হৈ যায়, তাৰপিছত আমি ৰোগীজনক আপোনাৰ CCU বা কৰোনাৰী কেয়াৰ ইউনিটত এডমিট কৰি দিওঁ। তো এইখিনি হয় আমাৰ হাৰ্ট এটেকৰ লগত থকা ৰোগীসকলৰ কথা। এতিয়া ষ্ট্ৰকতনো আমি কি কৰোঁ? ষ্ট্ৰকত আমি যেতিয়া ৰোগীজন আমাৰ তাত আহে, লগে লগে আমি 20 মিনিটৰ ভিতৰত ৰোগীজনক আমি CT স্কেন কৰাওঁ, মূৰৰ এখন CT স্কেন কৰাওঁ। CT স্কেনখন কৰাই পেলাই মই যেনেকৈ আগতে আপোনাক গ'ল্ডেন আৱাৰৰ কথা কৈছিলোঁ, চ' ইয়াতেও আমাৰ এটা গ'ল্ডেন আৱাৰ থাকে যোনটো আপোনাৰ 4.5 ঘণ্টা, মানে এই লক্ষণখিনি দেখা দিয়াৰ পৰা 4.5 ঘণ্টা আমাৰ হাতত এটা সময় থাকে, য'ত আমি ষ্ট্ৰকৰ যোনখিনি ধৰক তেজৰ চলাচলটো বন্ধ হৈ যায় মগজুৰ ভিতৰত, সেই তেজৰ চলাচলটো আমি নলীডাল আৰু খুলি দিব পাৰোঁ। চ' সেই প্ৰক্ৰিয়াটো

0: আমি কওঁ থ্ৰম্বোলাইচিছ। চ' ৰোগীজন যদি আমাৰ তাত সেই চাৰে চাৰি ঘণ্টাৰ ভিতৰত, আৰু কিছু কিছু ক্ষেত্ৰত আমি ন ঘণ্টালৈও সেইটো এক্সটেণ্ড কৰোঁ, সেই সময়ছোৱাৰ ভিতৰত যদি ৰোগীজন আমাৰ তাত আহি পায়, তেনেহ'লে আমি থ্ৰম্বোলাইচিছ কৰি পেলাই ৰোগীজনক আকৌ এটা আগৰ তেওঁৰ সুস্থ জীৱন এটালৈ ঘূৰাই আনিব পাৰোঁ।
1: কথাখিনি শুনি বহুখিনি কথা বুজিও পাইছোঁ বা জানিবলগীয়া কথা এখিনি। কল্পনা কলিতাই কৈছে যে বাইদেউগৰাকী কথাবোৰ জানিব পাৰি আধা ভাল পোৱা যেন অনুভৱ হৈছে। ইমান ধুনীয়াকৈ কৈছে যে তেওঁ তেখেতক ৰোগীয়ে লগ পালে আধা ভাল পাই যাব তেওঁৰ কথা শুনি, ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। জোনমণি কলিতা, আপুনি ষ্ট্ৰোক হোৱাৰ লক্ষণৰ বিষয়ে জানিব বিচাৰিছিল, ইতিমধ্যে তেখেতে কৈছে। আতিফুর রহমান, বহুত ধুনীয়াকৈ কথাবোৰ উপস্থাপন কৰিছে, বুজি পোৱাত সহজ হৈ পৰিছে, আশা কৰোঁ আমাৰ সকলোৰে উপকৃত হ'ব। আপুনি কথাবোৰ ইমান ধুনীয়াকৈ কৈছে যে বুজি পোৱাত সহজ হৈছে বুলি আতিফুর রহমানে উল্লেখ কৰিছে। বকুলি বৈশ্য, ভালেমান দিনৰ পিছত বাইদেউ আপুনি প্ৰভাতী তৰংগ অনুষ্ঠানলৈ আহিছে, অনুষ্ঠান শুনি বহুত কথা জানিব পাৰিছোঁ, ধন্যবাদ জনাইছোঁ বকুলি বাইদেউ। আমাৰ আচলতে নিয়মীয়া শ্ৰোতা বহুতো আহিছে আৰু কাৰোবাৰ যদি মাজতে বাৰ্তা ৰৈ গৈছে পঢ়িবলৈ, বেয়া নাপাব, কেতিয়াবা কেতিয়াবা বাৰ্তাটি অহাৰ পাছত স্ক্ৰীণত ওপৰলৈ গুচি যায় আনিটি বাৰ্তা, গতিকে তেতিয়া ৰৈ যাব পাৰে, তাৰ কাৰণে আৰু আপোনালোকে বেয়া নাপাব সেইটো আশা কৰিছোঁ। ৰুমি ভট্টাচাৰ্যই খুব ভাল পাইছে। আমি কথা পাতি আছোঁ, এতিয়া আমি হাৰ্টৰ কথা পাতিলোঁ, হাৰ্ট এটেকৰ কথা পাতিলোঁ, ষ্ট্ৰকৰ কথা পাতিলোঁ। আৰু এটা কথা জানিব বিচাৰিম, যদি এগৰাকী ৰোগী এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ যায়, গতিকে কিমান তাৎক্ষণিকভাৱে কোনো সময় অপচয় নকৰি আপোনালোকে চিকিৎসা সেৱা আৰম্ভ কৰে, বা কিমান একিউৰেট, একেবাৰে সঠিককৈ আপোনালোকে চিকিৎসা কৰাৰ ব্যৱস্থা আপোনালোকৰ আছে, সেই কথাখিনি কওকচোন। আৰু লগতে আৰু এটা কথা ইয়াৰ সৈতে যোগ দিব বিচাৰোঁ, যদি কোনোবা এগৰাকী খুব বিপদজনক অৱস্থাত গৈছে, তেতিয়া আপোনালোকে দেখিছে যে কোনোবা এগৰাকী আৰু বিশেষজ্ঞ চিকিৎসকৰ লগত আপোনালোকে সমন্বয় স্থাপন কৰিবলৈ যোগাযোগ কৰিব লাগিব। গতিকে এপ'লো এক্সেল কেয়াৰ হাস্পাতালে সেইটো কিমান ভালকৈ সেই কোঅৰ্ডিনেট কৰে, সেই কথাখিনি একেলগে কওঁ।
0: হয়, মই যেনেকৈ ইতিমধ্যে আপোনালোকক জনালোঁ, আমি এই পাথৱেজবোৰ যে ফ'ল' কৰোঁ, একচুৱেলি আমাৰ এপ'লোৰ ফালৰ পৰা এইবোৰ সদায় আমাৰ অডিট হয়। চ' অডিটত আমি বহুত ষ্ট্ৰিক্ট হয় যে আমি এই টাইমলাইনবোৰ আমি মেইনটেইন কৰিবই লাগিব। যেনেকৈ মই আপোনাক ক'লোঁ, ৰোগীজন ষ্ট্ৰোক ৰোগী যদি আমাৰ তাত আহিলে, তেনেহ'লে 20 মিনিটৰ ভিতৰত আমি চিটি স্কেনখন কৰি তেওঁক উলিয়াবই লাগিব। ঠিক তেনেকৈ আমি যেতিয়া এটা ডায়েগনচিছ আমাৰ হাতত পাই যাওঁ, উইদিন হাফ এন আৱাৰ নৰ্মেলি আমি যেতিয়া ৰোগীজন আমাৰ তাত আহে, চিম্পটমছখিনি চায়েই আমি যোনজন ধৰক কনচালটেণ্ট হয় বা স্পেচিয়েলিষ্ট হয় তেওঁক আমি ইনফৰ্ম কৰিয়ে দিওঁ যে এনেকুৱা এনেকুৱা এজন ৰোগী আমাৰ হাতত আছে আৰু আমি এইখিনি ইনভেষ্টিগেশ্যনছ কৰি আছোঁ। চ' সেইখিনি কৰাৰ লগে লগে আমি স্পেচিয়েলিষ্টজনক ধৰক উইদিন হাফ এন আৱাৰ নৰ্মেলি আমি যদি হাৰ্ট এটেক কেছ হয় আমি কেথ লেবলৈ শ্বিফ্ট কৰোঁ, আৰু যদি আপোনাৰ থ্ৰম্বোলাইচিছৰ পেচেণ্ট হয়, থ্ৰম্বোলাইচিছৰ পেচেণ্ট হ'লে আমি ফেমিলি মেম্বাৰ্ছৰ লগত এইখিনি আলোচনা কৰি পেলাই তাৰপিছত আমি এই বস্তুটোলৈ আগবাঢ়োঁ। ইয়াতে কিছুমান কথা থাকে যে বহু সময়ত আমাৰ এনেকুৱা হয় যে ফেমিলি মেম্বাৰ্ছবোৰো প্ৰিপেয়াৰ্ড নহয়, তেওঁলোকে একচুৱেলি সেই উপলব্ধি কৰিব নোৱাৰে যে হয় তেওঁলোকৰ ৰোগীজনৰ সঁচাকেই হাৰ্ট এটেক হৈছে বা সঁচাকেই আপোনাৰ ষ্ট্ৰোক হৈছে। তো সেইখিনি সময় আমাৰ কাৰণে বহুত মূল্যৱান। তো কেতিয়াবা আমাৰ এনেকুৱা হয়, যিহেতু আমাৰ টীম অফ ডক্টৰ্ছ থাকে, চ' আমাৰ এজন ডাক্তৰে এই ৰোগীসকলৰ যোনখিনি আত্মীয় মানুহ থাকে, আত্মীয় কেইজনৰ লগত আমি এটা কাউন্সেলিং ছেশ্যন কৰোঁ যে এনেকুৱা এনেকুৱা হৈছে, আমি যদি থ্ৰম্বোলাইচিছ কৰিব লাগে তাৰে ৰিস্কবোৰ কি কি এছ'চিয়েটেড হৈ থাকে আমি সেইখিনি কথাও ৰোগীসকলক আত্মীয়সকলক জনাওঁ। আৰু যোনটো আপুনি কৈছে অত্যাধুনিক আমাৰ যোনখিনি সঁজুলি আছে, তাতে আমি আচলতে গোটেইখিনি বস্তুৱেই আমি ইমাৰ্জেঞ্চিত উইদিন ওৱান আৱাৰ আমি গোটেইখিনি বস্তুৱেই মানুহজনৰ সঠিক এটা ৰোগৰ ডাইৰেকশ্যনটো আমি পাই যাওঁ। কাৰণ আমাৰ তাত আপোনাৰ উচ্চ মানদণ্ডৰ আপোনাৰ যোনখিনি পইণ্ট অফ কেয়াৰ টেষ্টিং, যেনেকৈ মই ক'লোঁ ABG মেচিন, ট্ৰপনিন মেচিনচ, ECG, আল্ট্ৰাচাউণ্ড, ৰেডিঅ'লজি, যোনখিনি আমাৰ ইনভেষ্টিগেশ্যনছ, আমাৰ তাত গোটেইখিনিয়ে উপলব্ধ আছে। চ' সেইকাৰণে আমাৰ তাত ৰোগী এজন গ'লে আমি এইখিনি আপোনালোকক ক'ব পাৰোঁ যে আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰত আমি সেই ৰোগী
1: যিখিনি সুবিধা সেই সম্পৰ্কে ইতিমধ্যে আপোনালোকে শুনিছে, তেওঁলোকে কিমান একিউৰেটলি, কিমান সঠিকভাৱে আৰু অতি কম সময়ত তেওঁলোকে কামখিনি কৰে, প্ৰয়োজন হ'লে আৰু বিশেষজ্ঞ চিকিৎসকৰ লগত তেওঁলোকে যোগাযোগ কৰে। গতিকে আৰু তেওঁলোকে কৈছে যে এই ক্ষেত্ৰত অডিট হয়, যে তেওঁলোকে যিখিনি টাইম সময়ৰ ভিতৰত কামখিনি কৰিব লাগিব সেইখিনি কৰিছে নে নাই, আৰু এই ক্ষেত্ৰত এপ'লো এক্সেল কেয়াৰ হাস্পাতালত খুব ষ্ট্ৰিক্ট, তেওঁলোক কঠোৰ যাতে সেইখিনি যাতে খুব ভালদৰে পালন কৰা হয়। গতিকে ৰোগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ খেলিমেলি নাই, গোটেইখিনি তেওঁলোকে সঠিকভাৱে কৰিবলৈ প্ৰয়াস কৰি আহিছে আৰু কৰি যাব। গতিকে ধন্যবাদ জনাইছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, আপোনালোকৰ ফালৰ পৰা আজিৰ অনুষ্ঠানটি আমাৰ প্ৰচাৰ কৰা হৈছে।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি

0: বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেন্সি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: শ্ৰোতাসকল, আমি চাওঁতে চাওঁতে আৰু 5 মিনিট সময়হে পাম আৰু আলোচনাৰ বাবে। গতিকে শেষৰ ডাক্তৰ ডেকাৰ পৰা আমি আৰু অলপ কথা জানিব বিচাৰিছোঁ। জৰুৰীকালীন অৱস্থাত নিজে যদি চিকিৎসক হ'বলৈ যাওঁ, আমি নিজেই বোলে এইটো খাই লওঁ, এইটো কৰিলে ভাল হ'ব, বা কোনোবা পৰিয়ালৰ কোনোবা ব্যক্তি এগৰাকী নিজেই মানে কিছুমান পৰামৰ্শ দি আছে যে এনেকুৱা কৰা তেনেকুৱা কৰা, গতিকে আমি ছেল্ফ মেডিকেশ্যন কৰাটো ইমাৰজেঞ্চি চিটুৱেশ্যনত, জৰুৰীকালীন সময়ত কিমান বিপদজনক?
2: আচলতে মোৰ আজি সকলো শ্ৰোতালৈ এটা কাটৰ আহ্বান বুলি কওঁ। এজন মই জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ হিচাপে বহু সময়তে এনেকুৱা পাওঁ যে আমি ৰোগীজন আমাৰ তাত এনেকুৱা এটা সময়ত আহি পায় যে আমি আমাৰ অপাৰ চেষ্টা কৰিও সেই ৰোগীজনক আমি ঘূৰাই আনিব নোৱাৰোঁ। তেতিয়া আমাৰ কাৰণে সেই বস্তু বহুত হৃদয় বিদাৰক হয় আচলতে, যেতিয়া আমি ক'ব লগা হয় যে আৰু অলপ যদি সোনকালে আহিলেহেঁতেন। আৰু বহুত সময়তে এনেকুৱা হয়, ঘৰত হয়তো এই গুগল ছাৰ্চ কৰিছে, কিবা ওচৰৰে ফাৰ্মাচীৰ পৰা গৈ পেলাই দৰৱ আনিছে, চ' এনেকুৱা ধৰণৰ কামবোৰ চলি থাকে। মই এটা কথা আমাৰ ৰাইজক আহ্বান জনাব বিচাৰোঁ যে আপোনাৰ প্ৰিয়জনৰ জীৱনটো আপোনাৰ কাৰণে অতি মূল্যৱান। সেই সময়খিনি আপুনি ওচৰৰ ফাৰ্মাচীত গৈ, ওচৰৰ এনেকুৱা এখন স্বাস্থ্যকেন্দ্ৰত গৈ, য'ত প্ৰয়োজনীয় অনুসৰি আপোনাৰ যোনখিনি ফেচিলিটি থাকে সেইখিনি নাই, তেনেকুৱা জেগাত গৈ পেলাই সময় নষ্ট নকৰিব। আপোনালোকে সদায় এনেকুৱা এখন চিকিৎসালয় বাছি ল'ব য'ত আপুনি জানে যে গোটেইখিনি বিশেষজ্ঞ চিকিৎসক আৰু তাৰ লগত যোনখিনি অত্যাধুনিক ফেচিলিটি দৰকাৰ সেইখিনি প্ৰয়োজন ৰোগীজনক হ'ব, এনেকুৱা এখন জেগালৈহে ৰোগীজনক সদায় লৈ যাব। আৰু অভাৰ দ্য কাউণ্টাৰ মেডিকেশ্যন এইটো আচলতে মানে যদিও আমাৰ কাৰণে বহুত সহজ হয় কেতিয়াবা, কিন্তু আচলতে ই লং টাৰ্মত চাব গ'লে আমাৰ কাৰণে বিপদহে কঢ়িয়াই আনে। মই যেনেকৈ এটা সৰু উদাহৰণ যদি দিওঁ, বিষৰ দৰৱটো আজি পেট বিষাইছে, গৈ পেলাই পটককৈ ফাৰ্মাচীখনৰ পৰা বিষৰ দৰৱ এটা লৈ আহিলোঁ, আৰু এনেকৈ আমাৰ তাত বহুত ৰোগী আহে যোনে কিমান বছৰ ধৰি বিষৰ দৰৱ হয়তো খাই আছে, তেওঁ নিজেও নাজানে। এনেকুৱা ক্ষেত্ৰত কি হয়, লাহে লাহে আমাৰ যোনকেইটা কিডনিজ থাকে, আমাৰ যোনটো লিভাৰ থাকে, এইবোৰ হেম্পৰ হ'ব ধৰে। আৰু এইটো এনেকুৱা হয় যে আপুনি সেইটো চকুৰে দেখা নাপায়, আপোনাৰ ততাতৈয়াকৈ লাগিব হয়তো মোৰ বিষটো ভাল হৈ গ'ল, কিন্তু এই যে আপোনাৰ লং টাৰ্ম যোনটো এটা আপোনাৰ কমপ্লিকেশ্যন ক্ৰিয়েট কৰে সেইটোহে আচলতে বেছি বিপদজনক হয়। চ' সেইকাৰণে অভাৰ দ্য কাউণ্টাৰ মেডিকেশ্যন ইউজ নকৰি পেলাই সঠিক জেগাত গৈ পেলাই সঠিক চিকিৎসাটো লোৱাহে মই চবকে আহ্বান জনাওঁ।
1: ধন্যবাদ বুলুমণি হাজৰিকা, খুব ভাল পাইছে অনুষ্ঠানে। ভাৰতী দাস, তেখেতে সুন্দৰ বিশ্লেষণ বৰ ধুনীয়াকৈ বুজাইছা, আগবাঢ়ি যোৱা ভগৱানে তোমাৰ মংগল কৰক আশীৰ্বাদ দি ভাৰতী দাসে বাৰ্তাটি প্ৰেৰণ কৰিছে। অনুষ্ঠান সামৰিবৰ সময় আহিছে। শেষত মই জানিব বিচাৰিছোঁ, যদি আমাৰ শ্ৰোতাসকলে বা অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে 3টা ফাৰ্ষ্ট এইড স্কিল, যে আমি কিবা এটা হ'লে আমি কৰিব পাৰোঁ, যদি 3টা আপুনি কয় যে এই 3টা অন্তত জানি থওক, কি হ'ব?
2: বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হয় বেচিক লাইফ ছাপোৰ্ট। আমি সকলোৱে আচলতে বেচিক লাইফ ছাপোৰ্ট মানে CPR দিবলৈ শিকিব লাগে। আমাৰ অপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ পৰা আমি এনেকুৱা কমিউনিটি চাৰ্ভিচেছবোৰ কৰি থাকোঁ য'ত আমি BLS ট্ৰেইনিং দিওঁ। চ' মই সকলোকে কওঁ যে আমাৰ হস্পিটেললৈ আহক, আমি সদায় আপোনালোকক এই ট্ৰেইনিংটো দিবলৈ আমি বাট চাই ৰ'ম। 2 নম্বৰ কথাটো হৈছে, কোনো এনেকুৱা ধৰণৰ অৱস্থাত আপোনালোকে যে এই ধৰক ক'ৰবাৰ পৰা তেজ ওলাইছে বা হেৰি ওলাইছে, আপোনালোকে এই এনেকুৱা ধৰণৰ মানে ঘৰুৱা হেৰিবোৰ নকৰিব যে নিমখ লগাই দিছোঁ বা হালধি লগাই দিছোঁ, এনেকুৱা ধৰণৰ কাম নকৰিব, জাগাটো চাফাকৈ ৰাখিব। ঠিক তেনেকৈ আপোনাৰ যদি ক'ৰবাত পুৰিছে বা জ্বলিছে, এইবিলাকতো আপোনালোকে খালী শুকান পানীৰে আপোনালোকে সেই জেগাখিনি চাফা কৰিব, তাতে কোনো মলম লগাব দৰকাৰ নাই, জাষ্ট পানীৰে ধুই পেলাই আপোনালোকে নিজৰ চিকিৎসালয়খনত যাব। আৰু 3 নম্বৰ কথাটো হৈছে, মই যদি চবকে শিকাব পাৰোঁ, মই ৰিকাভাৰী পজিশ্যন বুলি কয়, ৰিকাভাৰী পজিশ্যনটো বাকী একো নহয়, সেইটো হৈছে আমি যে কাটি হৈ পেলাই শুওঁ, সেইটো লেফ্ট ছাইডে বাওঁহাতে কাটি হৈ শুব লাগে। আৰু এইটো কেতিয়া কৰিব লাগে, যোনবোৰ ৰোগী মুমূৰ্ষ অৱস্থাত থাকে বা হঠাৎ অজ্ঞান হৈ পৰে বা যোনবোৰ শিশুৰ ফেব্ৰাইল কনভালশ্যন হয়, চ' এইবোৰ শিশুক, কাৰণ আমি জানো যে কনভালশ্যন বা ছিজাৰ যোনটো কয় সেই বস্তুটো কোনো বস্তু দিয়ে আমি ৰখাব নোৱাৰোঁ, আনটিলে নানলেছ সি নিজে বন্ধ হৈ যায় বা আমি কিবা মেডিকেশ্যন দি পেলাই তাক বন্ধ কৰোঁ। ত' তেনেধৰণৰ অৱস্থাত ৰিকাভাৰী পজিশ্যন,

0: একো কৰিব নালাগে, শিশুটিক ভালকৈ ধৰক, ধৰি পেলাই তেওঁক খালি বাওঁ হাতে আপুনি কাটি কৰাই শুৱাই থওক। এই মিৰ্গীৰ ৰোগটো নিজে নিজে বন্ধ হ'ব, আৰু নহ'লে আপোনালোকে তাৰপিছত আপোনাৰ চিকিৎসালয়খনলৈ লৈ যাবলৈ আপোনালোকে সেইখিনি যোনখিনি দৰকাৰ সেইখিনি কৰক। তো এই তিনিটা বস্তু, বেচিক লাইফ ছাপোৰ্ট, আৰু যে আপোনাৰ এই মানে কাটা ছিঙা হ'লে অদৰকাৰী বস্তুবোৰ নলগাবলৈ সেইখিনি, আৰু আপোনাৰ ৰিকাভাৰী পজিশ্যন, এই তিনিটা মই ভাবোঁ আমাৰ সকলো মানুহে এই তিনিটা বস্তু টেকনিক জনাটো বিৰাটেই দৰকাৰী।
1: অৰুণা চেতিয়া খাটনিয়াৰ শুনি ভাল লাগিছে, সকলোৱে শুনি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। জোনমণি কলিতা, ভগৱানে সদায় সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক তাৰে কামনা কৰিলোঁ। অমৰজ্যোতি ভূঞাই কৈছে, জৰুৰীকালীন চিকিৎসাৰ বহুমূলীয়া জ্ঞান আহৰণৰ সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ। মই অনুষ্ঠানে সামৰিবৰ মন যোৱা নাই, বহুখিনি কথা আৰু জানিবলগীয়া আছিল, কিন্তু সময় শেষ হৈ আহিছে। আৰু ইমান ধুনীয়াকৈ অতিথিগৰাকীয়ে কৈছে, ডাক্টৰ প্ৰাণস্মিতা ডেকাই, তেখেত এগৰাকী জৰুৰীকালীন চিকিৎসাৰ বিশেষজ্ঞ। তেখেতে প্ৰথমে কটন মহাবিদ্যালয়, কটন কলেজ, তাৰপাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তাৰপাছত নানাবতী হস্পিটেল মুম্বাই, তাৰপাছত আহি এতিয়া এপ'লো এক্সেল কেয়াৰ হস্পিটেল, তেখেত এগৰাকী বিশেষজ্ঞ চিকিৎসক। কথাখিনি বৰ ধুনীয়াকৈ কৈছে। দেৱেন নাথে কৈছে, বাইদেউৰ কথাখিনিয়ে মন চুই গৈছে বুলি কৈছে, ইমান ধুনীয়াকৈ কথাখিনি কৈছে। খাদ্য খোৱাৰ সময়ত গাঁঠি লাগিলে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে, ভাৰ্গৱ কলিতাই জানিব বিচাৰিছে। আৰু শেষত এই কথাটো কওক, আৰু শেষত মই এটা কথা কওঁ যে আজি অনুষ্ঠানটোৰ পৰা শ্ৰোতাসকলে কি কথা মনত ৰখা উচিত। এতিয়া ধৰি লওক অনুষ্ঠানটো শেষ হ'ল, তেওঁলোকে মোবাইল ফোনটোৰ পৰা এই অনুষ্ঠানটোৰ পৰা ওলাই গ'ল, বা ৰেডিঅ' ছেটটো বন্ধ কৰিলে, বা অনুষ্ঠান আন এটা অনুষ্ঠান শুনি আছে, কিন্তু এই অনুষ্ঠানটো শেষ হোৱাৰ পিছত তেওঁলোকে কি কথা মনত ৰখা উচিত, আৰু তেওঁলোকে কি ধৰণে জৰুৰীকালীন সময়ত ব্যৱস্থা ল'ব, আজিৰ অনুষ্ঠানটোৰ পৰা শেষত আপুনি কি আহ্বান জনাব, আৰু লগতে যিটো খাদ্য খোৱাৰ সময়ত গাঁঠি লাগিলে কি কৰিব লাগে, সেইটো কথাখিনি কৈ দিলে ভাল হ'ব। আমি এই কথাখিনিৰে সামৰিম আজিৰ অনুষ্ঠান।
0: মোৰ শেষৰ আহ্বানটি আচলতে মই আগতেই কৈ লওঁ যে সময়টো বৰ মূল্যৱান, সেইকাৰণে যেতিয়াই এনেকুৱা ধৰণৰ আপোনালোকে জৰুৰী কিবা এটা দেখে, তেনেহ'লে সদায় ততাতৈয়াকৈ আপোনাৰ চিকিৎসালয়খনত আপোনাৰ ৰোগীজনক লৈ যাওক, কাৰণ টাইম ইজ লাইফ, টাইম ইজ হাৰ্ট, টাইম ইজ ব্ৰেইন। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল, আজি মোৰ এই অনুষ্ঠানটোৰ, আমাৰ এই অনুষ্ঠানটোৰ পিছত মই আচলতে আমাৰ শ্ৰোতাসকলক এটা হোমৱৰ্ক দিব বিচাৰোঁ। সেই হোমৱৰ্কটো হ'ল যে ফোন, ৰেডিঅ'ৰ এই প্ৰগ্ৰেমটো বন্ধ হোৱাৰ লগে লগে আপোনাৰ স্মাৰ্টফোনটো উঠাওক, নম্বৰটো ছেভ কৰক, মেডিকেল হেল্পলাইন নম্বৰ। মই আকৌ আমাৰ আপোলো এক্সেল কেয়াৰ হস্পিটেলৰ নম্বৰটো কৈ দিছোঁ, 0361-714-0101, 0361-714-0101। আমি আপোনালোকৰ সেৱাৰ বাবে সদায় উপস্থিত, যিকোনো ধৰণৰ ইমাৰ্জেঞ্চিত আমাক ফোন কৰক। আৰু শেষত আমাৰ যিজন শ্ৰোতাই সুধিলে যে চকিং বুলি আমি কওঁ, আচলতে খোৱা সময়ত যদি কিবা গাঁঠি লাগি ধৰে তেতিয়া আমি কি কৰিব লাগে, সেই বস্তুটোত আচলতে আমি এটা হেমলিক্স মেনুভাৰ বুলি কওঁ। হেমলিক্স মেনুভাৰটো একো অন্য একো নহয়, যোনজন মানুহৰ গাঁঠি লাগে তেওঁক সন্মুখত ৰাখি, আৰু যোনজন ৰোগীয়ে তেওঁক হেল্প কৰিব তেওঁ পিছফালে গৈ হাতত এটা মুঠি বনাই ইখন হাতেদি প্ৰেছাৰ দি পেলাই পেটত প্ৰেছাৰ দিব লাগে ওপৰৰ ফালে, সেইটোক আমি কওঁ হেমলিক্স মেনুভাৰ। আৰু সেই প্ৰেছাৰটো দি থাকিলে ক্ৰমান্বয়ে এটা সময়ত যোনটো খাদ্যবস্তু আপোনাৰ ডিঙিত লাগি ধৰে সি ওলাই পৰে। সেই বস্তুটো আমি শিশুসকলৰ ক্ষেত্ৰতো কৰিব পাৰোঁ। এইটোও এটা হয় ট্ৰেইনিং, BLS ট্ৰেইনিঙৰ পাৰ্টে হয়, যোনটো আমি হেমলিক্স মেনুভাৰ বুলি কওঁ। চ' মই চবকে আহ্বান জনাওঁ যে আপোনালোকে যদি এনেকুৱা ধৰণৰ ট্ৰেইনিং বিচাৰে বা প্ৰশিক্ষণ ল'বলৈ বিচাৰে, আমাৰ আপোলো কেয়াৰ হস্পিটেলত আহক। আমি ইমাৰ্জেঞ্চিৰ ফালৰ পৰা আমি এইখিনি দায়িত্ব ল'ম যে আপোনালোকক সেই প্ৰশিক্ষণখিনি আমি আগবঢ়াই যাব পাৰোঁ।
1: ধন্যবাদ প্ৰণৱ বৈশ্য, খুব ভাল পাইছে, বহু কথা জানিবলৈ আছিল যদিও সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব হয় জোনমণি কলিতা। অনন্যা মহন্ত দাস, খুব ভাল আজি অনুষ্ঠানি ভাল পাইছে। কল্পনা কলিতাই, মোৰ বয়স, পিতাৰ বয়স 88 বছৰ প্ৰায়, ভাত খালে ডিঙিত লাগে, এই কথাখিনি আপুনি নিশ্চয় আপোনাকো উপকৃত কৰিব। অতিথিগৰাকীৰ কথাত আশ্বস্ত হ'ব পাৰি যে সাৱধান হ'লে কাৰো মৃত্যু সহজে নহয়। ধন্যবাদ জনাইছোঁ ডাক্টৰ প্ৰাণস্মিতা ডেকা, আপুনি এগৰাকী জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞ, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ ফালৰ পৰা আপুনি আহিল, আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ। আৰু শ্ৰোতাসকলক ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে, আমি আশা কৰিম অনাগত সময়ত আকৌ আপোনাক আমাৰ অনুষ্ঠানৰ মাজত পাম, সেই আশাৰে আজি অনুষ্ঠান সামৰিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাক, ধন্যবাদ ৰুচেংগগৈ, ধন্যবাদ বিনীতা ডেকা, ধন্যবাদ আৰাধনা বৰা, আৰু ধন্যবাদ জনাইছোঁ আমাৰ নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰত থকা আটাইকেইগৰাকীয়ে, ধন্যবাদ জনাইছোঁ ৰিণিমা শৰ্মা, আপোনাকো ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰোঁ, আপোনালোক ভালে কুশলে থাকিব। আজিৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা

পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

প্ৰভাতী তৰংগ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: ইমান পৰে উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে

0: উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰা গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। 2001 চনত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ উপসঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকৰ্তা অচ্যুত লহকৰ আজি দশম মৃত্যুবাৰ্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অৰ্জন কৰা প্ৰয়াত নাট্য ব্যক্তিজনৰ মৃত্যুতিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অচ্যুত লহকৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে ভ্ৰাম্যমান থিয়েটাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাজ্যৰ সমাজ জীৱনৰ অন্যতম মহিৰু স্বৰূপ প্ৰয়াত লহকৰে আৰম্ভ কৰা অনন্য সাংস্কৃতিক বিপ্লৱে যুগ যুগলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনত যোৱা নিশা ৰেল আৰক্ষীয়ে 9 জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। ইয়াৰ ভিতৰত 6 জন পুৰুষ, 1 গৰাকী মহিলা আৰু 2টি শিশু আছে। বদৰপুৰৰ পৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলত আহি থকা অৱস্থাত ৰেল আৰক্ষীয়ে এই লোককেইজনক আটক কৰে। সন্দেহজনক বাংলাদেশী নাগৰিক কেইজনে বৈধ পৰিচয় পত্ৰ দেখুওৱাত ব্যৰ্থ হয়। আৰক্ষীয়ে লোককেইজনক সোধা পোছা অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ 1 গৰাকী যুৱতীয়ে কালিৰে পৰা অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফেন অপাৰেচনছ এণ্ড গেষ্ট এক্সপিৰিয়েন্স দললৈ নিমন্ত্ৰণ লাভ কৰিছে। ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিবামণি ভৰালী কন্যা পিজা ভৰালী সম্প্ৰতি আমেৰিকাৰ চিকাগোত বাস কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টনৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া আয়োজনৰ দায়িত্ব পালন কৰালৈ পিজা ভৰালীৰ এই যাত্ৰাই সকলোকে অনুপ্ৰাণিত কৰিছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত পপিচন, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আয়ুষ জেয়েশেষী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে কৌস্তভ দাস। ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। নিবেদন কৰিছে মেনকা দেৱী।

जन्म आगे ही आगे बढ़ाऊंगा कदम।

പദം തന്നെ പായ തന്നെ പായ.

पाए, रहने पाए।

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला। परागमाला।
2: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত শুনো আহক এখনি সংগীতালক্ষ্য।
1: গাঁওখনি মোৰ বুকুৰে আপোন,

আমাৰ গাঁও সপোনৰ গাঁও। গাঁও বুলি ক'লেই চকুৰ আগত ভাহি উঠে সেউজীয়া ধাননি পথাৰ, মুকলি আকাশ, বুৱতী নদী, চৰাইৰ কলৰৱ।

0: যি চৰাইৰ মাতত আৰম্ভ হয় গাঁৱৰ পুৱাতে।
1: পুৱাৰ ফিকা চাহ একাপৰ পৰা শীতৰ সন্ধিয়া জুহালত বহি জলপানৰ জুতি, অথবা গ্ৰীষ্মকালৰ জোনাক নিশাত আইতাৰ বিচনীৰ বা লৈ শুনা সাধুবোৰেই দি যায় আপোন আপোন লগা গাঁৱৰ অনুভূতি।

গাঁও য'ত আবদ্ধ হৈ থাকে এখন সপোনৰ পৃথিৱী, য'ত জীৱন যৌৱনে সেউজীয়া হৈ জি উঠিবলৈ শিকে। বকুল শেৱালি বুটলি পাৰ হোৱা ল'ৰালিক পাহৰিব পাৰে বা কোনে?

নাঙলৰ শিৰলত সেউজীয়া সপোন সিঁচে কৃষকে। ধৰাৰ বুকু ফালি পোখা মেলা লক্ষ্মীক আদৰিবলৈ সাজু হৈ উঠে প্ৰতিটো ঘৰ্মাক্ত দেহ। সেই কবিয়ে লিখি গৈছে, নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিতা।

0: আচলতে সঁচাই প্ৰতিজন মানুহৰ বাবেই গাঁওখন মৰমৰ। ফাগুনৰ দিনত শিমলু ফুলেৰে চকা বনাই সমনীয়াৰ লগত খেলি থাকোঁতেই মাৰ এছাৰিৰ কোবত ততাতৈয়াকৈ ঘৰলৈ লৰমৰা, পিতাইৰ গলগলীয়া মাতৰ ভয়ত চিঞৰি চিঞৰি পঢ়াৰ কথাই সপোনৰ গাঁওখনক আজীৱন প্ৰতিস্ফুট কৰে।
1: এয়া কেৱল এজন দুজনৰ কাহিনীয়েই নহয়, গাঁৱৰ ধূলিমাটিত জীৱন কটোৱা প্ৰতিজন ব্যক্তিৰেই ভাল লগা অথচ ক'বলৈ ৰৈ যোৱা কিছু কথা।

0: গাঁৱত নাপাই কি, নেদেখে কি, নাথাকে কি, সেয়ে কবিয়ে কৈ গৈছে।
1: শুৱনি আমাৰ গাঁওখনিয়তি, শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁতল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা ঘাট মূৰৈ বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালো জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ।
2: শুৱনি গাঁও, যি গাঁৱত থাকিলে উমান পোৱা যায় প্ৰতিটো ঋতুৰে সুকীয়া মানসিকতা। গ্ৰীষ্মই প্ৰখৰ ৰ'দৰ উত্তাপত গাঁৱৰ ৰাইজৰ সংগ্ৰামৰ ছবি দাঙি ধৰাৰ সমান্তৰালকৈ সেই ৰাইজৰ বুকুৰ উত্তাপ উটুৱাই সেউজীয়া সপোনৰ বাট দেখুৱাই বৰ্ষা ঋতুৱে।
0: তাৰ লগে লগে আকৌ প্ৰকৃতিক নতুন ৰূপত নতুন ৰহণেৰে সজাই পৰাই তুলি ধৰে শৰতে, যাৰ স্পৰ্শ আকুলতাত জোনাক নামে, নিয়ৰ সৰে, শেৱালি কহুৱাই মিচিকি হাঁহে। শৰতে সজোৱা সেউজীয়া পথাৰক সোণোৱালী কৰে হেমন্ত ঋতুৱে।
2: শীতৰ জাৰৰ প্ৰকোপত জুহালৰ স্মৃতিয়ে বুকুত সাঁচ মহুৱাই যায় অজস্ৰজনৰ। এই শীততেই আকৌ পথাৰৰ লখিমী ঘৰৰ চোতাল পায়হি, যাৰ পৰশত আকৌ এটি নতুন সাজ পিন্ধে প্ৰকৃতিয়ে, বসন্তৰ সাজ, যি সাজত প্ৰাণ চঞ্চল হৈ পৰে সকলোৰে।
0: এই ধৰক আনন্দত আত্মহাৰা হৈ আইৰ চোতালত কোনোৱে গায় বিহুগীত, আকৌ কোনোৱে নাচে ঢোল পেঁপাৰ লহৰত।

0: এয়াই গাঁও
1: য'ত সকলো এক,
0: য'ত এখন ঘৰৰ চোতালেই সকলোৰে,
1: য'ত সকলোৱে মিলি ভগৱানক পূজে,
0: য'ত আপোনাৰ পথাৰ মানে আমাৰো পথাৰ,
1: য'ত আপোন আপোন লাগে। সঁচাকৈ
0: গাঁওখনি মোৰ বুকুৰে আপোন।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক চুক্তিয়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত তেল গেছৰ অন্বেষণৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ, হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত, আৰু দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা জাছপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1,000 বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

0: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথ বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceeds of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably because we want to see that ultimately, people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 চনৰ পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আপস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए हैं इसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा।
0: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। প্ৰকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটা বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিয়ে প্ৰকাশ কৰা টোকাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়াশীল, সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্তি সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰা হৈছে। সমগ্ৰ বিশ্বত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি অহাৰ সময়ত ডঃ দেৱীয়ে 20,000ৰো অধিক মহিলাক লৈ গঠন কৰা হাড়গিলা আৰ্মীয়ে মানুহ আৰু বন্যপ্ৰাণীৰ সহৱস্থানৰ আশাব্যঞ্জক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি টোকাটোত উল্লেখ কৰা হৈছে। অহা দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হ'বলগীয়া অনুষ্ঠানত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে অন্য 14গৰাকী ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন

অন্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। 2001 চনত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। গাঁৱে ভূঞে গৈ চহা মানুহৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে লোকগীতৰ লেচেৰি বুটলি এনে গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। 23খন অসমীয়া চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে 3খন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয় যে শিল্পীগৰাকীৰ সুললিত কণ্ঠই ৰাজ্যৰ লোক সংস্কৃতি, ঐতিহ্য আৰু বিহুৰ সংৰক্ষণ আৰু প্ৰসাৰত অৰিহণা যোগাইছিল। গাঁৱৰ মাটিৰ নিভাজ গোন্ধেৰে ভৰা তেওঁৰ সংগীতে অসমৰ জনজীৱন, আশা আকাংক্ষা আৰু আৱেগক সজীৱভাৱে প্ৰতিফলিত কৰে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকৰ্তা অস্তুত লহকৰৰ আজি দশম মৃত্যুবাৰ্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰৰ জনক লহকৰৰ মৃত্যুতিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অস্তুত লহকৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে ভ্ৰাম্যমান থিয়েটাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাজ্যৰ সমাজ জীৱনৰ অন্যতম মহিৰূপস্বৰূপ প্ৰয়াত লহকৰে আৰম্ভ কৰা অনন্য সাংস্কৃতিক বিপ্লৱে যুগ যুগলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISS বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ পৰা ভাৰতীয় দল উভতি অহাৰ সময়ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে ৰাণাক অলপতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত হোৱা ব্লকেজৰ বাবে ষ্টেণ্ট স্থাপন কৰা হৈছিল। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰাণাই পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক চুক্তিয়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত তেল গেছৰ অন্বেষণৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ। আৰু দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত বুলেট ৰাজা ছবিৰ গীত শুনাবলৈ লৈছো। প্ৰথমে এয়া ৱাজিদ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত বুলেট ৰাজা ছবিৰ গীত শুনিছে। অনুষ্ঠানত এইবাৰ শিল্পী নীৰজ শ্ৰীধৰ

বুলেট ৰাজা ছবিত সেয়া আছিল ৱাজিদৰ কণ্ঠৰ এটি গীত। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আইডৰ বোলনীৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বোলনী। প্ৰিয় শ্ৰোতা, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি আমি শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই শীৰ্ষক এটি সাক্ষাৎকাৰৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়া বাইদেউক। তেখেতে আজি আমাক ভাৰতীয় শিশু শ্ৰমিক বিৰোধী আইন সম্পৰ্কে কিছু কথা আমাক জনাব আৰু লগতে শিশু শ্ৰমিক নিৰ্মূলৰ বাবে আমি নাগৰিক হিচাপেনো কি কৰিব পাৰোঁ, আমাৰ কৰণীয় কি, এই বিষয়েও অৱগত কৰাব। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ বাইদেউ।
0: বাইদেউ, আজি বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধী দিৱস, গতিকে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে এই দিৱস উদযাপনৰ উদ্দেশ্য তথা তাৎপৰ্যৰ বিষয়ে।

0: সোণোৱালী শৈশৱ কালছোৱাত যেতিয়া হাতত কাগজ কলম লৈ থাকিব লাগে এটা শিশুৱে, সেই কাগজ কলম লৈ থকাৰ সময়ত যদি শিশুৰ জীৱনলৈ কিছুমান আপোনাৰ পৰিয়ালৰ বোজা নামি আহে, তেতিয়াহ'লে সমাজখনৰ প্ৰগতিটো থমকি ৰয়, স্থবিৰ হৈ যায়, যাৰ কাৰণে বিশ্বৰ বুকুৰ পৰা হাজাৰ হাজাৰ শিশু শ্ৰমিক নিৰ্মূল কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে আপোনাৰ 2002 চনৰ 12 জুনত প্ৰথম বিশ্ব শিশুৰ শ্ৰমিক দিৱসটো পালন কৰিছে। এইটো একচুৱেলি এটা দিৱস নহয়, সি এটা বিশ্বজোৰা আন্দোলন, যি বিশ্বজোৰা আন্দোলনে আমাক সোঁৱৰাই দিয়ে যে হোটেল বা ইটাভাটাত কাম কৰাটো শিশুৰ ভাগ্য নহয়। গতিকে সেইকাৰণে এতিয়াও বিশ্বত আপোনাৰ 138 নিযুত শিশুৱে কাম কৰে, আৰু সেইখিনি আমি নিৰ্মূল কৰিবৰ কাৰণে আমি প্ৰত্যেক বছৰে 12 জুনত এই বিশ্ব শিশু শ্ৰমিক দিৱসটো আমি পালন কৰোঁ। আৰু এই শ্ৰমিক দিৱসটো আমি পালন কৰাৰ মেইন উদ্দেশ্যই হ'ল যে শিশু শ্ৰমৰ বিৰুদ্ধে আমি জনজাগৰণৰ সৃষ্টি কৰা, আৰু শিশুসকলক স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষাৰ অধিকাৰটো আমি নিশ্চিত কেনেকৈ কৰিম সেই কথাটো আমি সকলোকে জনাবৰ কাৰণে আমি এই দিৱসটো পালন কৰোঁ। আৰু বিপদজনক কামত যাতে শিশুসকলক নিয়োজিত কৰিব নালাগে তাৰ কাৰণে কেনেকৈ সুৰক্ষা দিব লাগে সেই বিষয়ে আমি চিন্তা চৰ্চা কৰোঁ। আৰু বিশ্বজুৰি শিশু শ্ৰম সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰ, সংগঠন আৰু সমাজ ব্যৱস্থাটো আমি কেনেকৈ একত্ৰিত কৰিম, সেইবিলাক হ'ল এই দিৱসটো উদযাপনৰ মেইন কাৰণ। আৰু প্ৰত্যেকজন শিশুৱে যাতে সুখী আৰু সুৰক্ষিত হৈ শৈশৱ কালছোৱা কটাব পাৰে তাৰ কাৰণে আমি দিৱসটো পালন কৰোঁ। আৰু 2026 চনত এইটোৱে ভাবিছোঁ যে শিক্ষা সুনিশ্চিত কৰিব লাগিব আৰু শিশু শ্ৰমিক প্ৰথাটো অন্ত পেলাব লাগিব। শিক্ষা সুনিশ্চিত কৰিবৰ কাৰণে আমি তেওঁলোকক গুণসম্পন্ন শিক্ষা আমি প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু ভৱিষ্যতটো সুৰক্ষা দিব লাগিব। ভৱিষ্যত সুৰক্ষা আমি কেনেকৈ দিম, যাতে উপযুক্ত শিক্ষাৰে তেওঁলোক শিক্ষিত হ'লেহে আজি যেনেকে তেওঁ দৰিদ্ৰতাত ভুগি আছে, যাতে ভৱিষ্যতে সেই দৰিদ্ৰতাটো নিৰ্মূল হয়, শ্ৰমিক অৱস্থাৰ পৰা তেওঁলোকে উভতি আহিব পাৰে, সেইটো কাৰণে আমি গুণসম্পন্ন শিক্ষাটো দিব লাগিব। আৰু আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে শিশুটোৱে যাতে শ্ৰমিক হ'ব লগা নহয়, প্ৰত্যেকেই যাতে নিজৰ সপোন পূৰণ কৰিব পাৰে, সেইটো হ'ল আমাৰ এই দিৱসৰ মেইন তাৎপৰ্যপূৰ্ণ কথা।
1: হয়, সমগ্ৰ বিশ্বৰ তুলনাত আমাৰ ভাৰতত শিশু শ্ৰমিকৰ সংখ্যা বেছি কিয়?
0: যদিও ভাৰত এখন উন্নয়নশীল দেশ, তথাপিও ভাৰতত এটা মানে শিশু শ্ৰমিকটো আজিৰ তাৰিখত এটা ডাঙৰ অভিশাপৰ নিচিনা হৈ থকা আমি চকুৰে দেখিছোঁ। কিয় দেখিবলৈ পাইছোঁ? চৰম দৰিদ্ৰতাই হৈছে ইয়াৰ সকলোতকৈ ডাঙৰ কথা। এতিয়া এইটো সময়ত কিছুমান শিশু এনেকুৱা এটা পৰিস্থিতিত জীয়াই আছে যে তেওঁলোকে দুবেলা দুসাঁজ খাবলৈ পোৱা নাই, যোগাৰ কৰিব পৰা নাই। তেনে পৰিস্থিতিত ঘৰৰ মুৰব্বীজনে নিজৰ সন্তানক উপাৰ্জনৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে, কাৰণ যদি শিশুটিয়ে অলপ ওচৰত পইচা আনে আমাৰ সংসাৰখন ভালকৈ চলিব, তেনেকুৱা এটা পৰ্যায়ত বৰ্তমান চলি আছে। আৰু নিৰক্ষৰতা আৰু সজাগতাৰ অভাৱ হৈছে আমাৰ গাৰ্জেনবিলাকৰ, মানে মাক দেউতাকৰ। তেওঁলোকে নিজেই যেতিয়া অশিক্ষিত, গতিকে তেওঁলোকে ভাবে যে স্কুললৈ পঠিয়াই সময় নষ্ট কৰাতকৈ আমি যদি ল'ৰা ছোৱালীটোক কামত লগাই দিওঁ তেতিয়াহ'লে আমাকো পোহপাল কৰিব পাৰিব আৰু দুই পইচা কেনেকৈ আৰ্ণ কৰিব লাগে সেই বস্তুটো তেওঁলোকে শিকিব। এতিয়া সুলভ মূল্যৰ চাহিদাৰ প্ৰতিও আমি চাব লাগিব। সুলভ মূল্যৰ চাহিদাটো এনেকুৱা এটা কথা যে কিছুমান আপোনাৰ মালিকে প্ৰাপ্তবয়স্ক শ্ৰমিকতকৈ শিশু শ্ৰমিকক বেছিকৈ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ। সৰু ল'ৰা ছোৱালী মানে শিশু এটাত যদি আমি ব্যৱহাৰ কৰে তেওঁলোকে কামত লগায়, তেতিয়াহ'লে কম মজুৰি দিলেই হ'ল আৰু সহজে নিয়ন্ত্ৰণো কৰিব পাৰে, মনটোৱে তেওঁলোকে আগবাঢ়ি গৈ থাকে। আৰু এই কাহিনীবিলাকৰ মেইন কথা হ'ল যে গুণগত শিক্ষা আৰু স্কুলৰ অভাৱ। গুণগত শিক্ষাটো একচুৱেলি চৰকাৰী বিদ্যালয়বিলাকৰ যিবিলাক আন্তঃগাঁথনি বৰ্তমানো একদম গ্ৰাম্য অঞ্চলত সেইটো বহুত পুৰণিকলীয়াই হৈ আছে, তাত কোনো আন্তঃগাঁথনিৰ উন্নত ব্যৱস্থা এতিয়াও কৰা হোৱা নাই। আৰু গুণগত শিক্ষাটো নাথাকে আৰু সেই তেনেকুৱা স্কুলবিলাকলৈ যেতিয়া ধৰক শৌচাগাৰৰ অসুবিধা, খোৱা পানীৰ অসুবিধা, গুণগত শিক্ষা তেওঁলোকে লাভ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে আধাতে স্কুল এৰি দিয়াৰ লগে লগে তেওঁ সৰু সুৰা কিবা কিবি কামত সোমাই যায়। আৰু পৰিয়ালৰ পৰম্পৰাগত কিছুমান আপোনাৰ ব্যৱসায় থাকে, যেনেকৈ কিছুমানে কাপোৰ বয় আৰু কিছুমানে খেতি বাতিও কৰে, কিছুমান মাক দেউতাকে সেইকাৰণে ভাবি লয় যে মোৰ ল'ৰাটোৱে ভৱিষ্যতেতো এইখিনি কামেই কৰিব লাগিব, কিতাপ পঢ়াতকৈ ঘৰৰ কামতে তেওঁ ব্যস্ত থাকক, তেনেকৈও কিছুমান মাক দেউতাকে কামত তেওঁলোকক লগাই দিয়ে। আৰু এই শিশু শ্ৰমিকটো বাঢ়ি অহাৰ আৰু এটা ডাঙৰ কথা হৈছে কি, আমাৰ যিটো সামাজিক অৱস্থা, আচলতে সামাজিক পৰিস্থিতিটো এনেকুৱা এটা পৰ্যায়লৈকে গৈছে, যেনেকৈ ধৰক বানপানী হৈ গ'ল, প্ৰাকৃতিক

0: দুৰ্যোগত ঘৰৰ মুৰব্বীজন ঢুকাই থাকিলে, ঢুকাই থকাৰ লগে লগে উপাৰ্জনকাৰী মানুহজনেই নাই, গতিকে ঘৰখন কেনেকৈ চলিব? আৰু ধৰক আজিকালি সঘনে দেখিবলৈ পোৱা যে পিতৃ মাতৃৰ মাজত বিবাহ বিচ্ছেদটো হৈ থাকে, পিতৃ মাতৃৰ মাজত বিবাহ বিচ্ছেদ হৈ পৰাৰ লগে লগে শিশুবিলাক আশ্ৰয়হীন হৈ পৰে আৰু মুৰব্বীজন যেনেকৈ ঢুকাই যোৱাৰ লগে লগেও আশ্ৰয়হীন হৈ যায়, তেতিয়া সেই শিশুবিলাক সু সৰবৰাহকাৰীৰ কবলত পৰি যায়। তেনেকৈ পৰি যোৱাৰ লগে লগেও সেইবিলাক তেওঁলোকক আকৌ নি পেলাই কিছুমানে তেওঁলোকে লৈ গৈ পেলাই তেওঁলোকক বিভিন্ন ধৰণৰ ভিক্ষাবৃত্তিত জড়িত কৰি দিয়ে, তাৰ কাৰণেও এই সমস্যাবিলাক সৃষ্টি হৈ থাকে। গতিকে আমি যদি চাবলৈ যাওঁ, ভাৰতত শিশু শ্ৰমিক আইন এটা সমস্যা নহয়, ই এটা গভীৰ অৰ্থনৈতিক আৰু মানসিক সমস্যা। যেতিয়ালৈকে আমাৰ সমাজৰ দৰিদ্ৰতা আমি দূৰ কৰিব নোৱাৰোঁ, গুণগত শিক্ষা নিশ্চিত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ এই অনাই বনাই ঘূৰি ফুৰা শিশু শ্ৰমিকবিলাকক আমি বন্ধ কৰাটো ইমান সহজ হৈ নপৰিব। গতিকে সেইখিনি কথা আমি প্ৰথমতে প্ৰত্যক্ষভাৱে গুৰুত্ব দিব লাগিব।
1: হয়, আমাৰ ভাৰত আইন নিশ্চয় আছে শিশু শ্ৰম প্ৰতিৰোধী বা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, নহয় জানো? আইনখনৰ বিষয়ে অলপ কওক।
0: হয়, শিশু শ্ৰম আৰু প্ৰতিষেধক যিখন নিয়ন্ত্ৰণ আইনখন, সেইখন আচলতে 1986 পাছ হৈছিলে আৰু তেতিয়া আমি তাৰ নাম ৰাখিছিলোঁ দ্য চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট। তাৰপিছত যেতিয়া সেই আইনখন আকৌ আমি সুনিশ্চিত কৰিবৰ কাৰণে 2016 সংশোধন কৰা হয়, সংশোধন কৰাৰ পিছত চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2016 বুলি আমি জানো। সেই আইনখনৰ মতে আমি শিশুবিলাকক দুটা ভাগত ভাগ কৰোঁ, এটা হ'ল 14 ইয়াৰ্ছৰ শিশু তলৰ আৰু এটা হ'ল আপোনাৰ 14 to 18 তেনেকুৱা। এতিয়া 14ৰ তলৰ যিখিনি শিশু আছে সেই শিশুসকলক আমি কোনো ধৰণৰ কামত নিয়োগ কৰিব নোৱাৰোঁ, যেনেকৈ আপোনাৰ হোটেল বা দোকানত তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। কিন্তু তাত এটা অপশ্যন দেখা যায় যে আমি তেওঁলোকক কিন্তু ঘৰুৱা কামত নিয়োগ কৰিব পাৰোঁ। ঘৰুৱা মানে স্কুল শেষ হোৱাৰ পিছত কিবা এটা ঘৰত বোলে হেল্প কৰিলে মাক দেউতাকক, কিন্তু সেইটো হেল্প কৰিবলৈ হ'লেও তাত এটা কথা আছে যে যাতে সেই হেল্প কৰিবলৈ যাওঁতে তেওঁলোকৰ কোনো ধৰণৰ মানসিক বা স্বাস্থ্যৰ অৱনতি নঘটাকে বা কোনো ধৰণৰ পঢ়া শুনাত অসুবিধা নোহোৱাকৈ যদি সহায় কৰিব পাৰিছে তেতিয়াহে পাৰিব। 14ৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালীখিনিক আকৌ আমি কেতিয়াও বিপদজনক কামত আমি তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ, মানে তাত আপোনাৰ নিষেধাজ্ঞা দিয়া আছে সেইখন একটে। আৰু যদি আমি তেওঁলোকক বিপদজনক কামত নিয়োগ কৰোঁ, মানে ধৰক খনি, বিস্ফোৰক পদাৰ্থ উৎপাদন কৰা, যেনেকৈ জুই চলা, ফটকা আদি উৎপাদন কৰা কাৰখানাত যদি আমি তেওঁলোকক নিয়োগ কৰোঁ, তেতিয়াহ'লে আইনখনৰ অধীনত আমি কিছুমান আপোনাৰ শাস্তিৰ বিধানো নিয়োগকাৰীয়ে ল'বলগীয়া হয়।
1: শিশু শ্ৰমিক দেখিলে কি কৰা উচিত? আমাৰ সাধাৰণ নাগৰিক হিচাপে আমাৰ কৰ্তব্য বা কৰণীয় কি?
0: শিশু শ্ৰমিক যদি আমি ৰাস্তাত দেখোঁ বা কিবা কৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকক আমি তেওঁলোকৰ হৈ পেলাই আমি অভিযোগো দাখিল কৰিব পৰা কিছুমান ব্যৱস্থা আমাৰ লগত আছে। যেনেকৈ শিশুটোৰ সুৰক্ষাটোক আমি প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব। শিশুটোক ভয় খুৱাই বা জোৰ জবৰদস্তি কৰি সেই পৰিস্থিতিটোৰ পৰা তেওঁক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিব নালাগিব। পৰিস্থিতিটো শান্তভাৱে পৰ্যবেক্ষণ কৰিব লাগিব আৰু তাৰপিছত আমি যিটো কৰ্মস্থলীত তেওঁলোকে কাম কৰি আছে সেই কৰ্মস্থলীৰ ঠিকনা, নাম আদি আমি সংগ্ৰহ কৰিব লাগিব আৰু সম্ভৱ হ'লে কোন তাৰিখে আমি দেখিছিলোঁ সেইটো যদি আমি সম্ভৱ হয় তেতিয়াহ'লে আমি এখন ফটো বা ভিডিঅ' আনিও তেওঁলোকৰ মানে তথ্য সংগ্ৰহ কৰি আমি উপযুক্ত কৰ্তৃপক্ষক জনাব লাগিব। আৰু সেই সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাৰ সময়ত আমি স্থানীয় আৰক্ষী থানাতো আমি অভিযোগ দাখিল কৰিব পাৰিম আৰু লেবাৰ ডিপাৰ্টমেণ্টতো অভিযোগ দাখিল কৰিব পাৰিম আৰু শিশু সুৰক্ষা বিভাগ বা জিলা সুৰক্ষা গোটকো আমি জনাই থ'ব পাৰিম এই পৰিস্থিতিটোৰ বিষয়ে। কিন্তু সেই যিখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টক আমি জনাম তেওঁলোকক আমি জনাবলৈ গ'লে আমি ভয় খাব নালাগে যে তেওঁলোকে আমাৰ নাম ঠিকনা বা এড্ৰেছ কাৰোবাক জনাই দিব, সেইটো তেওঁলোকে গোপনে ৰাখি শিশুটোক ৰেস্কিউ কৰিবৰ কাৰণে চেষ্টা কৰে। এতিয়া অভিযোগবিলাক যে আমি দাখিল কৰিম বুলি ক'লোঁ, কিন্তু আমি সেই অভিযোগবিলাক দাখিল কৰিম কেনেকৈ? তাৰ কাৰণে আমি চাইল্ডলাইনত 1098 ফোন কৰিব পাৰোঁ, সেইটো 24 ঘণ্টাই বিনামূলীয়া আৰু তাতে শিশুৰ শ্ৰম, শিশু নিৰ্যাতন বা ৰাস্তাত যদি আমি কিবা শিশুক বিপদত পৰি থকা দেখোঁ সেই সকলোবিলাক কণ্ডিশ্যনৰ কাৰণে ফোন কৰিব পাৰি। নহ'লে আমি আৰক্ষীকো ফোন কৰি জনাব পাৰোঁ, যিটো আমাৰ লোকেল থানা আছে তেওঁলোকক জনাবলৈ হ'লে আমি 112 নম্বৰত ফোন কৰিব লাগিব আৰু তাৰ কাৰণে আমি জৰুৰী পৰিস্থিতি হ'লে আৰক্ষীক লগে লগে জনাব লাগিব আৰু তাত আমি লিখিত বা ভাৰ্বেলিও আমি তেওঁলোকক অভিযোগটো দিব পাৰোঁ। আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে আপোনাৰ এটা নতুনকৈ অনলাইন অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা উলিয়াইছে।

0: আছে, সেইটো হ'ল পেঞ্চিল পৰ্টেল। পেঞ্চিল পৰ্টেলত যেতিয়া আমি যাম, তেতিয়াহ'লে ৱেবছাইটটো খোলাৰ লগে লগে তাতে ৰেজিষ্টাৰ্ড কমপ্লেইন লিখাৰ এটা অপশ্যন আহিয়ে যায় লগালগ। আৰু সেই ৰেজিষ্টাৰ কমপ্লেইনত আমি কমপ্লেইনটো লিখিব পাৰোঁ, মানে তাতে ইনচিডেণ্টটো কি আছিলে, কোন ঠাইত সেইখিনি হৈছিলে, গোটেইখিনি তথ্য আমি তাত দিব লাগিব।
1: আৰু সবিশেষ
0: বিৱৰণ দি পেলাই অভিযোগনামাটো আমি দাখিল কৰিব পাৰোঁ। আৰু অভিযোগ দিয়াৰ সময়ত আমি খালি এটাই সদায় লক্ষ্য ৰাখিব লাগিব, যাতে আমি কেতিয়াও শিশুটো উদ্ধাৰ কৰিবলৈ যোৱাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষকহে সেই ব্যৱস্থা ল'বলৈ দিব লাগিব, নিজে কেতিয়াও আগবাঢ়ি যাব নালাগে। সেইটো আপোনাৰ বিপদজনক পৰিস্থিতিও কেতিয়াবা হৈ যাব পাৰে।
2: কি কি বৃত্তি বা কামত শিশু শ্ৰমিক নিয়োগ সম্পূৰ্ণৰূপে বন্ধ?
0: চাইল্ড এণ্ড এডোলেচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 কৈ আছে যে 14 বছৰ তলৰ শিশুক আমি কোনো ধৰণৰ কামতেই নিয়োগ কৰিব নোৱাৰোঁ, সেইটোতো সম্পূৰ্ণ বন্ধ। এতিয়া আমি চাব লাগিব যে বিশেষকৈ খনিৰ কামত, যেনেকে পাথৰৰ খনি আছে, কয়লাৰ খনি আছে, খনিজ পদাৰ্থৰ খনি আছে, সেইবিলাকতো আমি কেতিয়াও তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। আৰু বিস্ফোৰক সামগ্ৰীৰো কিছুমান কাম কৰা কাৰখানা আছে, যেনেকে আতচবাজি নিৰ্মাণ কৰে বা ফটকা, সেইবিলাক জেগাত আমি কেতিয়াও তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। ৰাসায়নিক কাৰখানাত নিয়োগ কৰিব নোৱাৰোঁ, বিষাক্ত পদাৰ্থ উৎপাদন কৰা উদ্যোগত কাম কৰিবলৈ দিব নোৱাৰি, বিপদজনক যন্ত্ৰপাতি চলোৱা জেগাত দিব নোৱাৰোঁ। যেনেকে ক'ৰবাত অট্টালিকা এটা নিৰ্মাণ হৈ আছে বা সেতু এখন নিৰ্মাণ হৈ আছে বা ওখ স্থানত কিবা কাম চলি আছে, সেইবিলাকত আমি তেওঁলোকক পঠাব নোৱাৰোঁ। ইটা ভাটা বা পাথৰ ভঙা কামত তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। বিপদজনক শিল্প যেনেকে ধাতু গলোৱা কাৰখানা, গ্লাছৰ উদ্যোগ, চামৰা নিৰ্মাণ কৰা জেগা, তাত আমি পঠিয়াব নোৱাৰোঁ। য'ত শিশুৰ স্বাস্থ্য, সুৰক্ষা, মানসিক বিকাশ ক্ষতিগ্ৰস্ত হ'ব পাৰে, তেনেকুৱা জেগালৈ আমি পঠিয়াব নোৱাৰোঁ। তাৰ কাৰণে আপোনাৰ ভাৰতীয় সংবিধানৰো ব্যৱস্থা আছে, যেনেকে আৰ্টিকল 24 14 বছৰ তলৰ শিশুক কোনো কাৰখানা, খনি আদিত কাম কৰিব নোৱাৰি বুলি আমাক কনষ্টিটিউচনেও আমাক কৈ আছে। এতিয়া কথা হ'ল কি, যে আইন যদি উলংঘা কৰে কোনোবাই, তেতিয়াতো কিছুমান শাস্তি প্ৰদান কৰিব লাগিব। সেই শাস্তিৰ ব্যৱস্থাখিনিৰ বিষয়ে আমি জানিব লাগিব। তেতিয়াহ'লে প্ৰথম কথাটো হ'ব কি, সেই মালিকজনক বা নিয়োগকাৰী বিষয়াজনক 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত জেল বা কাৰাদণ্ড হ'ব পাৰে, আৰু জৰিমনা হ'ব পাৰে 20,000 পৰা 50,000 টকা পৰ্যন্ত। আৰু সেই একেটা ভুলকে যদি একেজন মালিকে দ্বিতীয়বাৰ আকৌ কৰে, তেতিয়াহ'লে 1 বছৰৰ পৰা সেই জৰিমনাটো আৰু জেলটো দুইটা একেলগে হ'ব পাৰে, আৰু দ্বিতীয়বাৰ কৰিলে তেওঁৰ আৰু হ'ব পাৰে কি 1 বছৰৰ পৰা 3 বছৰ কাৰাদণ্ডও হ'ব পাৰে। এতিয়া তেওঁলোকক যে আমি সেই 20,000 বা 50,000 টকা যিটো জৰিমনা ল'লোঁ, সেই জৰিমনাটো আমাৰ ক'ত যাব? সেই জৰিমনাটো যাব আপোনাৰ চাইল্ড লেবাৰ ৰিহেবিলিটেশ্যন ফাণ্ড এটা আছে, প্ৰত্যেকখন জিলাতে আছে। সেই প্ৰত্যেকখন জিলাৰ সেই ফাণ্ডত এই 20,000 ৰুপিজ বা যিটো পইচা হয়, সেইটো সেই সময়ত আমি যিটো তেওঁৰ পৰা জৰিমনা হিচাপে ল'ম, সেই বস্তুটো আপোনাৰ তাত পুঁজিত সেইটো জমা হ'ব। আৰু পুঁজিত জমা হোৱাৰ পিছত সেই পইচাটো ৰেস্কিউ কৰা ল'ৰাটো বা শিশুটোক শিক্ষা আৰু ভৱিষ্যতৰ উন্নতিৰ কাৰণে সেইখিনি ধন আমি ব্যৱহাৰ কৰোঁ। গতিকে আইনখন বহুত শক্তিশালী, কিন্তু কথা হ'ল কি, পৰিয়ালৰ ব্যৱসায়ৰ নামত মানে থকা যিখিনি ৰেহাই, সেই ৰেহাইখিনি বা মালিকে যেতিয়া আকৌ শিশু শ্ৰমিকসকলক নিজৰ আত্মীয় বুলি দেখুৱাই পেলাইও আইনৰ চকুত ধূলি দিয়া কেতিয়াবা দেখিবলৈ পোৱা যায়। গতিকে আমি সচেতন নাগৰিক হিচাপে আমি চকু কাণ খুলি ৰাখিব লাগিব, তেতিয়াহে আমি পুলিচ প্ৰশাসনক আমি জনাব পাৰিম বা আমিও নিজে গৈ পেলাই তেওঁলোকৰ ওপৰত কনচাৰ্ণ কৰ্তৃপক্ষৰ দ্বাৰা আমি এটা ষ্টেপ ল'ব পাৰিম। এতিয়া শিশু শ্ৰমিকসকলক চাইল্ড লেবাৰ প্ৰহিবিটেশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986ৰ কথা ক'লোঁ, আৰু যাক 2016 চনত সংশোধনো কৰা হৈছে বুলি আমি কথা পাতিছোঁ। সেইখন আইনৰ একচুৱেলি মূল ধাৰা কিছুমান আছে, যেনেকৈ ধৰক Section 3 কৈ আছে যে 14 বছৰ তলৰ শিশুৰ সংস্থাপনটো সম্পূৰ্ণৰূপে নিষিদ্ধ, আৰু Section 3(1)ে কৈ আছে যে 14 বছৰৰ তলৰ শিশুক আমি কোনো ধৰণৰ বাণিজ্যিক প্ৰতিষ্ঠান, হোটেল, দোকান আদিত কামত লগাব নোৱাৰোঁ। Section 3(2)ে কৈ আছে যে শিশুৱে যেতিয়া স্কুল ছুটি দিয়ে বা ছুটিৰ দিনত যেতিয়া ঘৰত থাকে, তেতিয়া আমি তেওঁলোকক পৰিয়ালৰ কিছুমান কৃষি কৰ্মই হওক বা সৰু সুৰা কামত তেওঁলোকক আমি সহায়ৰ কাৰণে ল'ব পাৰোঁ, যিটো পৰিয়াল কেন্দ্ৰিক। কিন্তু তেতিয়াও আমি এটা বস্তু চাব লাগিব যে যাতে সেই কামটো কৰোঁতে কোনো ধৰণৰ স্বাস্থ্য বা মানসিক আঘাত নজন্মে শিশুজনৰ ক্ষেত্ৰত।

0: তেতিয়াহ'লে আমি পাৰোঁ। আৰু ছেকশ্যন 3A আকৌ কৈ আছে যে 14 বছৰৰ কিশোৰসকলক বিপদজনক কামত আমি কেতিয়াও ব্যৱহাৰ কৰিবই নোৱাৰোঁ, নিয়োগ কৰিবই নোৱাৰোঁ। 14ৰ পৰা 18 বছৰৰ শিশুক আমি বিপদজনক কাম যেনেকৈ আপোনাৰ ফটকা কাৰখানা, গধুৰ মেচিন আদি কামত আমি নিয়োগ কৰাটো সম্পূৰ্ণৰূপে বন্ধ। ছেকশ্যন 7A কৈ আছে যে যিবোৰ উদ্যোগ বিপদজনক নহয় তাত কিশোৰবিলাকে 14 বছৰৰ পৰা 18 বছৰৰ কিশোৰে কাম কৰিব পাৰিব, কিন্তু কাম অকল 3 ঘণ্টাহে কৰিব পাৰিব। 3 ঘণ্টা কাম কৰিব লাগিব আৰু 1 ঘণ্টা তেওঁলোকক জিৰণিৰ কাৰণে দিব লাগিব, আৰু এজ এ হ'ল তেওঁলোকৰ কাম কৰাৰ সময়টো হ'ব আপোনাৰ 6 ঘণ্টা। 6 ঘণ্টাতকৈ অধিক তেওঁলোকক কামত লগাব নোৱাৰিব। আৰু নিশা 7 বজাৰ পৰা 8 বজাৰ ভিতৰত কোনো শিশুকৈ কেতিয়াও অভাৰ টাইম ডিউটি কৰিবলৈ দিব নোৱাৰিব। ছেকশ্যন 14A কৈছে যে আইন উলংঘা কৰা মালিকসকলক আমি কঠোৰ শাস্তি সন্মুখীন হ'বলগীয়া হ'ব। যেনেকৈ কাৰাদণ্ড হ'ব পাৰে যে 6 মাহৰ পৰা 2 বছৰলৈ হ'ব, জৰিমনা বহিব লাগিব, আৰু দ্বিতীয়বাৰ অপৰাধ কৰিলে আকৌ আপোনাৰ জৰিমনা আৰু জেল একেলগে হ'ব পাৰে। আৰু এই শাস্তিটো অকল বেলেগ যে কোনোবা মালিক পক্ষই নিয়োগ কৰিলেই হ'ব বা বেলেগ কৰ্তৃপক্ষই নিয়োগ কৰিলেই হ'ব সেনেকুৱা নহয়, এইটো নিজৰ পিতৃ মাতৃৰ কাৰণেও শাস্তিৰ বিধান আছে। যে তেওঁলোকে প্ৰথমবাৰ যদি কোনো সন্তানক নিজৰ কামত জোৰকৈ কামত লগায় তেতিয়াহ'লে আমি যদি গম পাওঁ তেতিয়া তেওঁলোকক আমি প্ৰথমতে সজাগ কৰি দিম যে এই কামটো কৰিব নালাগে। কিন্তু সজাগ কৰাৰ পিছতো যদি তেওঁলোকে বাণিজ্যিক কামত নিজৰ সন্তানক পঠিয়াই লগায় তেতিয়াহ'লে 10,000 পৰ্যন্ত জৰিমনা তেওঁলোকে ভৰিব লাগিব।
1: হয়, তাৰমানে যদিও আইনে কৈছে যে 14 বছৰৰ পৰা 18 বছৰৰ শিশুসকলে 3 ঘণ্টাকৈ কিছু কাম কৰিব পাৰিব, কিন্তু সেইটোত শিশুসকলৰ সন্মতি থাকিব লাগিব।
0: সন্মতি থাকিব লাগিব, আৰু সন্মতিৰ অবিহনে কৰিবলৈ গ'লে নিজৰ মাক দেউতাক হ'লেও তেওঁলোকে জৰিমনা ভৰিব লাগিব আৰু দুখী হ'ব লাগিব। আৰু এই ক্ষেত্ৰত অকল যে আমাক শিশুৰ আইনখনেই যে আমাক কিবা এটা সহায় কৰি আছে তেনেকুৱা নহয়, বেলেগ বেলেগ আইনেও আমাক সহায় কৰি আছে। যে কনষ্টিটিউশ্যনৰ 21 আৰ্টিকলে কৈ আছে যে আমি 6 বছৰৰ পৰা 14 বছৰৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰে শিক্ষাটো আমি বিনামূলীয়া কৰিব লাগিব আৰু বাধ্যতামূলক কৰিব লাগিব, সেইটো কৈ আছে। তাৰ উপৰিও এতিয়া শিশু সৰবৰাহকাৰী কৰিব লাগিলে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। এতিয়া কথা হ'ল কি, বেলেগ এখন আইনেও আমাক সুবিধা দি আছে, সেইখন হ'ল জুভিনাইল জাষ্টিছ এক্ট। জুভিনাইল জাষ্টিছ এক্টৰ ছেকশ্যন 73A কৈ আছে যে যদি কোনোবা ব্যক্তিয়ে শিশুক যদি কাৰোবাৰ বন্ধকত থয় বা দাস হিচাপে মানে কাম কৰিবলৈ লগায় তেতিয়াহ'লে 3 বছৰ পৰ্যন্ত জেইল আৰু 1,00,000 টকা জৰিমনা তেওঁ দিব লাগিব। এতিয়া আমি শিশু শ্ৰমিকসকলক দেখাৰ লগে লগে আচলতে সমাজৰ সচেতন নাগৰিক হিচাপে আমি দেখিয়ে চকু মোদা খুলিৰ নিচিনাকৈ থাকিলেতো নহ'ব, গতিকে আমি এটা আইনী পদক্ষেপ ল'বই লাগিব, আৰু যিটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। সমাজ সচেতন হ'ব লাগিব, চৰকাৰ সচেতন হ'ব লাগিব, বিদ্যালয় কৰ্তৃপক্ষ সচেতন হ'ব লাগিব, অভিভাৱক আৰু আমি সাধাৰণ নাগৰিকবিলাকো সচেতন হৈ পেলাই তেওঁলোক সকলোৰে মাজত আমি সহযোগিতাৰ আগবঢ়াব লাগিব। শিক্ষাৰ প্ৰসাৰ আমি কৰিব লাগিব, আমি প্ৰত্যেকজন শিশুকে বিদ্যালয়ত নামভৰ্তি কৰাৰ ব্যৱস্থাটো কৰিব লাগিব, আৰু বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধাটো সুনিশ্চিত কৰিব লাগিব। এতিয়া দৰিদ্ৰতা দূৰীকৰণো এটা লগতে আমাৰ চাবলগীয়া কথা। দৰিদ্ৰ পৰিয়ালবিলাকে কৰ্মসংস্থান পাইছেনে নাই বা চৰকাৰী আঁচনিবিলাক তেওঁলোকে পাইছেনে নাই, সেইখিনি কথাৰ প্ৰতি আমি সদায় গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু আত্মনিৰ্ভৰশীল কিছুমান আঁচনি চৰকাৰে নিৰ্ধাৰণ কৰিছে, সেই আত্মনিৰ্ভৰশীল আঁচনিখিনিয়ে পৰিয়ালৰ আয় বৃদ্ধি কৰিব, সেইখিনি আঁচনি আমি তেওঁলোকক দিয়াৰ ব্যৱস্থাও কৰিব লাগিব সচেতন নাগৰিক হিচাপে। কিন্তু শিশু শ্ৰমিক নিয়োগ কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি কেনেধৰণে কঠোৰ শাস্তি তেওঁলোকক পোৱা ব্যৱস্থাটো কৰিম বা কৰিব লাগিব, সেইটো আমি সমাজৰ সচেতন নাগৰিকবিলাকে সদায় চাব লাগিব। এতিয়া জনসচেতনতাও বৃদ্ধি কৰিব লাগিব, কাৰণ আজি আমি কৈ আছো যে দৰিদ্ৰতা দূৰীকৰণ কৰিব লাগে, শিক্ষাৰ প্ৰসাৰ কৰিব লাগে, আইনখন কেনেকৈ এপ্লিকেবল হ'ব সেইটো কৰিব লাগিব, কিন্তু সেইখিনি কৰিবলৈ হ'লে আমি সদায় জনসচেতনতাটো প্ৰথম বৃদ্ধি কৰিব লাগিব। জনসচেতনতা কেনেকৈ বৃদ্ধি কৰিম, যে আমি এখন মিটিং পাতিব লাগিব, সভা আলোচনা চক্ৰ পাতিব লাগিব, বাতৰ নাট পাতিব লাগিব। এতিয়া শিশু শ্ৰমৰ কুফল আৰু আইনৰ দিশসমূহ আমি জনসাধাৰণৰ মাজত মুকলিভাৱে আলোচনা কৰি তেওঁলোকক বুজাই দিব লাগিব। আৰু আমাৰ যিখিনি অভিভাৱক আছে অভিভাৱকবিলাককো আমি গুণগত শিক্ষা দিব

0: লাগিব, তেওঁলোককো আমি বুজাব লাগিব যে অভিভাৱকৰ দায়িত্বটো আৰু কৰ্তব্যটো কি, যে শিশুক কামলৈ পঠিওৱাৰ পৰিৱৰ্তে তেওঁলোকক যে আমি শিক্ষাৰ জগতখনত পঠিয়াব লাগিব আৰু সেই যে শিক্ষা ল'লে তেওঁলোকৰ যে উজ্জ্বল ভৱিষ্যতটো সম্পূৰ্ণ স্থায়ী এটা নিৰ্ধাৰণ হ'ব, সেই কথাটো আমি অভিভাৱকক বুজাব পাৰিব লাগিব। আৰু শিশুৰ শিক্ষা আৰু সুস্থ বিকাশৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিব লাগিব আৰু গাৰ্জেনবিলাককো বুজাব পাৰিব লাগিব যে শিক্ষাটো আজিৰ তাৰিখত তেওঁলোকক যদি আমি দিওঁ তেতিয়াহ'লে সম্পূৰ্ণ ভৱিষ্যতটোৱে তেওঁলোকৰ সুৰক্ষিত হৈ থাকিব। আৰু সামাজিক এটা সহযোগিতাও আমাক লাগিব। সামাজিক সহযোগিতাটো আমি কেনেকৈ কৰিম? স্থানীয় যিবিলাক সংগঠন আছে, বিদ্যালয় আছে, সমাজৰ লোকসকল আছে, আমাৰ সমাজত থকা সেই লোকসকলৰ মাজত বহি আমি শিশু শ্ৰম বিৰোধী অভিযান এটা চলাব লাগিব। সেই অভিযান চলোৱাৰ লগে লগে আমি যদি কোনোবা কৰ্মস্থলীত শিশুক শ্ৰম কৰি থকা দেখা পাওঁ তেতিয়াহ'লে আমি তৎক্ষণাত সকলোৱে মিলি একেলগে প্ৰতিবাদ কৰিব পাৰিম, অভিযোগ দাখিল কৰিব পাৰিম।
1: বাইদেউ, এইখিনিতে কওকচোন, শিশু এজনক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কেনেধৰণৰ?
0: সেই শিশুজনক আমি প্ৰশিক্ষণ দিব লাগিব আৰু মানসিকভাৱে তেওঁলোকক আমি কিছুমান সহায় কৰিব লাগিব, যেনেকৈ আপোনাৰ সমাজৰ মূল সুতত পুনৰ সংযুক্ত কৰাৰ ব্যৱস্থাটো কৰিবলৈ যোৱাৰ লগে লগে কিছুমান ৰিহেবিলিটেশ্যন চেণ্টাৰৰ যোগেদি তেওঁলোকক আমি প্ৰস্তুত কৰিব লাগিব যে তেওঁলোকৰ মানসিকতা ঠিকে আছে, যে তেওঁলোক পঢ়া শুনা কৰিব লাগে, ভাল কাম কৰিব লাগে, তাৰ কাৰণে আমি কিছুমান কাউন্সেলিং ছিষ্টেমৰ কৰিব লাগিব। আমি তেওঁলোকক বুজাব লাগিব যে শিশুৰ হাতত কলম থাকক আৰু শিশুৰ শ্ৰমটো আমি ৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল, মই ভাবিছোঁ, যে শিক্ষা, সচেতনতা, দৰিদ্ৰতা দূৰীকৰণ আৰু আইনৰ কঠোৰ প্ৰয়োগ, এইখিনি কাম কৰিলে এখন শিশু শ্ৰমমুক্ত সমাজ আমি গঢ়ি তুলিব পাৰিম।
1: হয়, চৰকাৰী শিশু কল্যাণ আঁচনিসমূহৰ বিষয়েও এইখিনিতে যদি আপুনি অলপ কৈ দিয়ে আমাৰ শ্ৰোতাসকলক।
0: এতিয়া ভাৰত চৰকাৰে পি এম পোষণ, আই চি ডি এছ, মিছন বস্তালয়া, পোষণ অভিযান, চাইল্ড লাইন 1098, এই সকলোবিলাক কল্যাণমূলক আঁচনিৰ জৰিয়তে শিশুসকলৰ স্বাস্থ্য, শিক্ষা, পুষ্টি আৰু সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই আঁচনিসমূহৰ জৰিয়তে সঠিক ৰূপায়ণ আৰু জনসচেতনতাই এখন সুস্থ, শিক্ষিত আৰু শিশু সুলভ সমাজ গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে বুলি মই ক'ব বিচাৰিছোঁ।
1: হয়, স্বপ্নশিখা বাইদেউ, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই সম্পৰ্কে বহুতো কথাই আমাক জনালে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ বাইদেউ।
1: শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয়, শ্ৰোতাসকলে এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, শিশু শ্ৰমিক নিৰ্মূল কৰিবলৈ হ'লে আমি প্ৰত্যেকেই মাৰ বান্ধি থিয় দিব লাগিব সংগঠিতভাৱে। চৰকাৰী আইনী সা সুবিধাবোৰ শুদ্ধ, সঠিক ৰূপত ৰূপায়িত কৰাত গুৰুত্ব দিব লাগিব আমিয়েই। শিশু শ্ৰমিকৰ বিৰুদ্ধে সৰব হৈ প্ৰয়োজনীয় পদক্ষেপ ল'লেহে শিশু শ্ৰমিক নিৰ্মূল সম্ভৱ হৈ উঠিব আৰু একালৰ শ্ৰমিক প্ৰত্যেক শিশুৱেই ঘূৰাই পাব মনোমোহা শৈশৱকাল।

হয়। শৰীৰম আদ্যম খলু ধৰ্ম সাধনম, অৰ্থাৎ শৰীৰটো সুস্থ সবল হ'লে ধৰ্ম কৰ্ম সকলো অনায়াসে কৰিব পাৰি। স্বাস্থ্য সৰ্বাংগ সুন্দৰ কৰাৰ অৰ্থে প্ৰতিজনেই সচেতন হোৱা উচিত, কিয়নো এবাৰ স্বাস্থ্য ভাঙি পৰিলে পুনৰ সুস্থ অৱস্থালৈ আহোঁতে যথেষ্ট কষ্ট, অৰ্থ আৰু সময়ৰ প্ৰয়োজন হয়। যোগ হৈছে জীৱনশৈলীৰ এক সুন্দৰ প্ৰণালী, যি প্ৰণালীৰ নিয়মিত নিষ্ঠাপূৰ্ণ অনুশীলনে মানুহৰ অন্তৰ্নিহিত শক্তি আৰু প্ৰতিভাৰ পূৰ্ণ বিকাশ কৰে। ৰোগ ব্যাধি নিৰাময় কৰি শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ মানৱ জীৱনত চৰম লক্ষ্যত উপনীত হোৱাত সহায় কৰে যোগ সাধনাই। মনৰ স্থিৰতা অবিহনে কৰ্মৰ প্ৰগতি কঠিন হয়। যোগসূত্ৰত মহামুনি পতঞ্জলীয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ, অৰ্থাৎ যোগৰ দ্বাৰা চিত্ত বৃত্তিৰ নিৰোধ কৰিব পাৰি। চিত্তৰ চঞ্চলতা নাইকিয়া কৰিব পাৰিলে মনৰ একাগ্ৰতা বৃদ্ধি হয়। মনৰ একাগ্ৰতাই সৰ্বসিদ্ধিৰ মূল মন্ত্ৰ। সেয়েহে আহক যোগাসন কৰোঁ, আৰু যোগাসনৰ দ্বাৰা আমি আমাৰ দেহ আৰু মনক সুস্থ সবল কৰি ৰাখি একো একোজন সচেতন সুনাগৰিক হওঁ। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
4: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: শ্ৰোতাসকলে আধুনিক গীত শুনিছে চন্দামিতা ঠাকুৰীয়াৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ আনন্দীৰাম দাস ৰচিত এটি গীত।

ইমান পৰে চন্দামিতা ঠাকুৰীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে জিমনি চৌধুৰী আৰু আনন্দীৰাম দাসৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুৰেন্দ্ৰনাথ ওজা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমান পৰে সুৰেন্দ্ৰনাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন।

0: ইমান পৰি উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিত্তীয় অন্তৰ্ভুক্তিৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট UGৰ সময় 15 বৃদ্ধি কৰি 180 পৰা 195 সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বস্নিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ড্ৰোন প্ৰযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্ৰহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে। বিগত 12 NDA চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে চৰকাৰে আত্মসহায়ক গোটসমূহক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে, যাৰ ফলত মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হৈছে। চৰকাৰৰ এনে প্ৰচেষ্টা মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ সৈতে শিপাই আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত মহিলাসকলে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাক অনুধাৱন কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ উপৰি ৰাষ্ট্ৰ নিৰ্মাণত পূৰ্বতকৈ শক্তিশালীভাৱে অৰিহণা যোগোৱাত সহায়ক হৈছে। ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে খণ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অহা 15 জুনত শ্বিলং ভ্ৰমণ কৰিব। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ'বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নিৰ্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু অন্যান্য অংশীদাৰীসকল উপস্থিত থাকিব। এই সন্মিলনৰ শেষৰ দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ পল' গ্ৰাউণ্ডৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অধ্যক্ষতা কৰিব। এই প্ৰকল্পটোৱে পথ যোগাযোগৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে প্ৰান্তীয় অঞ্চলসমূহৰ সামাজিক অৰ্থনৈতিক উন্নয়নতো সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বিৰ সঞ্চালক প্ৰধানসকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা 3 জুলাইত আৰম্ভ হ'ব আৰু 28 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ 2 বজাৰ পৰা বিয়লি 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়বদ্ধভাৱে পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে। তদুপৰি পৰীক্ষাৰ্থীসকলৰ গণনা আৰু ডায়েগ্ৰাম আদিত সুবিধা হোৱাকৈ প্ৰশ্ন কাকতত ৰাফ ৱৰ্কৰ বাবে 2টা পৃষ্ঠাৰ সলনি 4টা পৃষ্ঠা থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু ছিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা আৰু ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। ৱাৰবাৰ্গ পিনকাষ্টৰ অধ্যক্ষ চাৰ্লছ আৰ কেয়ে এখন পত্ৰত কয় যে প্ৰধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্ৰতিফলিত কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল অৰ্থনীতিসমূহৰ অন্যতম হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে আৰু গোলকীয় পৰ্যায়ত আগশাৰীৰ শক্তি হিচাপে উত্থান ঘটিছে। ফ্ৰেন্সিলৰ প্ৰতিনিধিয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণৰ বিশ্বাস তেওঁৰ লগত থকাটোকে সূচায়। বিভিন্ন প্ৰযুক্তিগত নেতাসকলেও তেওঁলোকৰ শুভেচ্ছা বাৰ্তাত ভাৰতৰ অৰ্থনীতি আৰু ডিজিটেল ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাৱ্য কূটনৈতিক অগ্ৰগতি সন্দৰ্ভত আশা প্ৰকাশ কৰি ৱাশ্বিংটন আৰু তেহৰাণ কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰোই কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয় যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পৰা বুলি ঘোষণা কৰি তেহৰাণ কৰ্তৃপক্ষই কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নাৰাখিবলৈ সন্মত হোৱা বুলি ঘোষণা কৰাৰ পাছতেই কাইৰোৰ পৰা এই কূটনৈতিক সমৰ্থন আগবঢ়োৱা হৈছে। দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰাণাই পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যশপাল ৰাণাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

0: মৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুটাৰ আছিল আৰু তেওঁৰ অনবদ্য প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিশ্ব শ্বুটিং প্ৰতিযোগিতাসমূহত কেইবাটাও পদক অৰ্জনেৰে ৰাণাই ভাৰতীয় ক্ৰীড়াৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে ৰাণাই শ্বুটিঙত লাভ কৰা অসাধাৰণ সাফল্যলৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্ৰীমোদীয়ে কয় যে তেওঁ পথ প্ৰদৰ্শক হিচাপে যুৱ খেলুৱৈসকলক নিষ্ঠা সহকাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ায়ো প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 10ম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ'বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা দলটোৱে অহা দেওবাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিত্তীয় অন্তৰ্ভুক্তিৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট ইউজিৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পুনম বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে পুনম বৰুৱাৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্ৰমা, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাস, উৎপল বৰাৰ লগতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া আৰু জিলা প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সমাগত বাৰিষাৰ সময়ত বানপানীকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসন কিদৰে সাজু হৈছে তাৰ খতিয়ান লয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলাৰ শিশু শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত তথা জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকা

0: স্বীকৃতিস্বৰূপে ডক্টৰ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিয়ে প্ৰকাশ কৰা টোকাত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়াশীল, সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্তি সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰা হৈছে। সমগ্ৰ বিশ্ব জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি অহাৰ সময়তে ডক্টৰ দেৱীয়ে 20,000ৰো অধিক মহিলাক লৈ গঠন কৰা হাৰগিলা আৰ্মীয়ে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানত আশাব্যঞ্জক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি টোকাটোত উল্লেখ কৰা হৈছে। অহা দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হ'বলগীয়া অনুষ্ঠানত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে অন্য 14গৰাকী ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বড়োলেণ্ডত 39 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দায়াবাৰীত নৱনিৰ্মিত এটা ভৱন মুকলি কৰা হয়। নৱনিৰ্মিত ভৱনটো শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী কেন্দ্ৰৰূপে নামকৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পাপৰি শৰ্মাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে পাপৰি শৰ্মাৰ কণ্ঠত।

ইমান পৰি পাপৰি শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নেপালী অনুষ্ঠান শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, খগেশ পে আৰু মৃগাংক শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে গোবিন ছেত্ৰী। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক অজিত চক্ৰৱৰ্তীৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছোঁ মই, ৰূপলী বৰা শইকীয়া।

চক্ৰেটিছে কৈছিল, ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়।

0: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছো প্ৰতিগৰাকী মহিলাক প্ৰেৰণা যোগাবলৈ প্ৰচাৰ কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ। সময় দিয়কে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা, যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি, তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজোঁ যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহক সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইন চিত্তস্য পদেইন বাচং বলং শৰীৰস্য সবি দুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা

0: দস্তাবেজ পাঠ কৰোঁ।
1: জীৱনৰ আধৰুৱা দস্তাবেজ। যুগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
0: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

কাঠি বিহুমাৰি থাকোতে টিকি তিতা ফুল পলুৱাই নিনিবা টিকি তিতা ফুল ভৰিব লাগিব ধনেহে টিকি তিতা।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্ভাৱল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী সনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱ

0: কাপোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক পঁইতা ভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায় কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ জীয়েক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে। আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

মাকো হৰি হৰি পৰে। উলিতা মূলৰে পুলি মোৰাইজনী অ, উলিতা মূলৰে পুলি মোৰাইজনী অ, উলিতা মূলৰে।

0: বুলি, এ জাৰণী মাজৰে জৰা মোৰাইজনী অ, জাৰণী মাজৰে এ জৰা মোৰাইজনী অ, জাৰণী মাজৰে জৰা, এ দীঘলকৈ উৰণি নলবাইজনী অ, আগৰে চিনাকি এ দৰা মোৰাইজনী অ, আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছো এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভাল পোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। খোৱা পাতিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটা কেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিও দিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো। গুৰু দুজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববী বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
2: অ' আহৰি, অ' আৰাম, শংকৰী দেউ ৰাঙুলী।

0: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববী বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

অনুষ্ঠান আরাধনা। আজি এই অনুষ্ঠানত শুনক শিল্পী গীতামণি শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি জিকিৰ।

শ্রোতা ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকল, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি অনুষ্ঠান পৰিস্থিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক কেইটিমান হিন্দী বোলছবিৰ গীত। 6:44 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। এই উপলক্ষে 7:20 আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব পপি দাস। তেখেত সুৰক্ষা বিষয়া, প্ৰতিষ্ঠানিক যত্ন, শোণিতপুৰৰ। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা তন্ময় গগৈ আৰু অংকিতা বৰাৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। আজিৰ দিনটো নিশা 8:00 নিউজ হেডলাইনছ, 8:02 অনুষ্ঠান উপন্যাস পাঠ, 8:22 শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠত ভক্তিৰসৰ গীত, 8:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া, 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 ক্ৰীড়াভিত্তিক অনুষ্ঠান খেল জগত। আজি এই অনুষ্ঠানত আমেৰিকা, কানাডা আৰু মেক্সিকোৰ যুটীয়া আতিথ্যত যোৱা 11 জুনৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা 2026 23 ফিফা বিশ্বকাপ ফুটবলৰ বিশেষ এক প্ৰতিবেদন আগবঢ়োৱা হ'ব। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা প্ৰাণজিৎ বৰুৱাৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। ৯:30 অনুষ্ঠান বৰ্ণালী আৰু নিশা 10:00 শ্ৰোতাসকলৰ বাবে আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান গীতালী। অনুষ্ঠানত প্ৰথমেই শুনক দিলৱালে দুলহনীয়া লি জায়েঙ্গে বোলছবিৰ লতা মংগেশকাৰ আৰু কুমাৰ চানুৰ কণ্ঠত তুঝে দেখা তো য়ে জানা সনম শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হম আপকে হে কন বোলছবিৰ এছ পি বালা সুব্রমণিয়ামৰ কণ্ঠত পেহলা পেহলা প্যাৰ শীৰ্ষক গীতটি।

শ্রোতাসকল, অনুষ্ঠানত এইবাৰ শুনক য়াদো কি বাৰাত বোলছবিৰ আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠত চুড়া লিয়া হে তুমনে শীর্ষক গীতটি।

চোৰাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হম কিছি সে কম নেহি বুল ছবিৰ ইয়ে লড়কা হায়ে আল্লাহ শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে আশা ভোসলে আৰু মহম্মদ ৰফিয়ে।

শ্ৰোতা হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বুড়ি আছে। গোটেই চুবুৰীটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

হ'ল আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী অভিমুখে অহা 5 বাংলাদেশী নাগৰিকক মেঘালয়ত আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বাণী হৈছে শিশু শ্ৰমিকৰ বাবে ৰঙা কাৰ্ড, শিশুৰ বাবে ন্যায্য খেলা, প্ৰাপ্তবয়স্কৰ বাবে মান্য কাম। শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে উপস্থিত সকলোকে শপথ বাক্য পাঠ কৰোৱায়। 14 তলৰ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থকা আৰু এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ লগতে শিশু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষা গ্ৰহণৰ পথ প্ৰশস্ত আদি বিষয়ত গুৰুত্ব আৰোপ কৰি মননশীল আলোচনাৰ আয়োজন কৰা হয়। সহকাৰী শ্ৰম আয়ুক্ত ব্ৰজেন বৰুৱাৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, জিলা শিশু সুৰক্ষা বিষয়া, মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা, অসম চেম্বাৰ্ছ অব কমাৰ্চৰ শিৱসাগৰ জিলাৰ সচিব, চাহ বাগিচা কৰ্তৃপক্ষ, শ্ৰম কল্যাণ বিষয়াকে আদি কৰি কেইবাজনো উচ্চপদস্থ চৰকাৰী বিষয়া আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলত কিশোৰ কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধক আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলী সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পষ্টৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইক যোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা ওডিচিৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থালীৰ কামলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা যায়। দাৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপদজনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7 শিশু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে 6 অভিযান চলাই ঘৰুৱা কামত নিয়োজিত 3 কিশোৰসহ এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰোবাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন 3 কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্ৰম বিভাগে শিশু কল্যাণ সমিতিক চমজাই দিয়ে।

0: আনহাতে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই সদৰি কৰে।
1: আজি আমি কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য বিশেষ গাইড লোৱা হৈছিলে আৰু তাত আমি আজি আমি কামৰূপ মেট্ৰত আমি টোটেল 7 শিশু শ্ৰমিক আৰু প্লাছ শিশু আৰু কিশোৰ শ্ৰমিক আমি বিভিন্ন ধৰণৰ ডমেষ্টিক আৰু কমাৰ্চিয়েল এৰিয়াত যেতিয়া ড্ৰাইভত যোৱা হ'ল তাত তেওঁলোকক উদ্ধাৰ কৰা হ'ল। এই 4 ডমেষ্টিকৰ ভিতৰত 3 কিশোৰী আৰু 1 শিশু শ্ৰমিক তাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক CWC-ৰ আগত প্ৰডিউচ কৰা হ'ব আৰু সেই মৰ্মে তেওঁলোকক যোনে এমপ্লয় কৰি ৰাখিছিলে সেই তেওঁলোককো মতা হ'ব আৰু এটা উচিতভাৱে আইনী প্ৰক্ৰিয়াৰে এই তদন্তটো আগবাঢ়িব আৰু ইন দ্য মিন টাইম সেই শিশুসকলৰ তেওঁলোকৰ যি বায়লজিকেল পেৰেণ্টছ তেওঁলোককো সমন কৰা হ'ব আৰু CWC-ৰ তাত তেওঁলোকৰ ওপৰত তদন্ত কৰা হ'ব আৰু সেই মৰ্মে সেই শিশুসকলক আমি তেওঁলোকক যদি ভালদৰে সংস্থাপন দিবৰ বাবে শিক্ষা বা কিবা ব্যৱস্থা কৰিব পাৰি সেই বিষয়েও পৰৱৰ্তী পৰ্যায়ত চোৱা যাব।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
2: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংঘলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখনত বানপানীত প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হয় বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অগ্ৰগতি সম্পৰ্কেও অভিভাৱক মন্ত্ৰীগৰাকীক অৱগত কৰে। অভিভাৱক মন্ত্ৰী শ্ৰীসিংহলে দক্ষতা উন্নয়ন আৰু শ্ৰম বিভাগক শিশু শ্ৰমিক সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈও এই বৈঠকতে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গামোচা আৰু অন্যান্য সংগ্ৰহ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰে। একেদৰে সংস্কৃতি বিভাগ, ক্ৰীড়া বিভাগ আৰু অৰ্থনীতি তথা পৰিসংখ্যা বিভাগৰ প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মুৰববীসকলে উপস্থাপন কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ফাৰ্ষ্ট ট্ৰেক আদালতত দুজন সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজা অসম আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। ৰাজা অসমে কালিৰ দিনটোতো আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও সেয়া অসম্পূৰ্ণ হৈ ৰোৱাত আজি তেওঁ পুনৰ সাক্ষ্য প্ৰদান কৰে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি পাণবজাৰত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়। ৰাইজক সজাগ কৰাৰ বাবেহে যান বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়।
3: যান বাহনৰ আইন বা নিয়ম সেইখিনি যদি সকলোখিনি ৰাইজে মানি চলে আমাৰ কাৰণে নহয় নিজৰ কাৰণে নিজৰ ফেমিলিৰ কাৰণে তেওঁলোকে যদি গোটেইখিনি যিখিনি আমাৰ বেছি নহয় যেনে বাইকখন চলালে দুইজনে হেলমেট পিন্ধিব লাগে, গাড়ী এখন চলালে ছিট বেল্টডাল লগাই ল'ব লাগে বা গাড়ী এখন চলালে মোবাইল ইউজ কৰিব নালাগে, যদি কোনোবাই ড্ৰিংকছ কৰিছে তেওঁ কোনো কাৰণে ৰাইডিং অৰ ড্ৰাইভিং কোনো কাৰণে যাতে নকৰে, ৰং ট্ৰেক ড্ৰাইভিং আপুনি যিটো উল্টা ট্ৰেকত যায় সেই ড্ৰাইভিংটো যাতে নকৰে। আৰু এটা আছে আমাৰ অনুৰোধ আপোনালোকৰ থ্ৰুদি সকলোলৈ, কোনো যাতে হাইৱেত আনঅথৰাইজলি গাড়ীখন পাৰ্ক কৰি নথয়। এইখিনিৰ পৰা গুৱাহাটীবাসী ৰাইজ বা অসমবাসী ৰাইজে অলপ জাগ্ৰত হওক, তেওঁলোকে নিজৰ জানটো নিজৰ জীৱনটো বচাব।

0: কাৰণে সেই সৰু সৰু যিখিনি ট্ৰেফিকৰ নিয়ম, সেই ট্ৰেফিকৰ নিয়মখিনি তেওঁলোকে প্ৰযোজ্য কৰে।
1: উপ আৰক্ষী আয়ুক্ত শ্ৰীবৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যান বাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে যাতে পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি। পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰতি মাহে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰা হৈ আহিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পৰ্কে বেছিভাগ মহিলাই অৱগত নহয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নিৰ্যাতন, উৎপীড়নৰ সন্মুখীন হোৱা তথা কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ পৰা তৎকালীনভাৱে কিদৰে আইনী সাহায্য আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
2: মেঘালয়ৰ ডামালশ্ৰী অঞ্চলত হাত শিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়ত এখন ভাৰতীয় বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে 5 বাংলাদেশী নাগৰিকক আটক কৰে। মেঘালয় আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত পাহাৰী নগৰ নাকাদলে সন্দেহবশত সোধা পোছা কৰা লোককেইজন বাংলাদেশী নাগৰিক বুলি আৰক্ষী নিশ্চিত হয় আৰু লগে লগে আৰক্ষীয়ে লোককেইজনক আটক কৰে। আৰক্ষীৰ তদন্তত লোককেইজন বাংলাদেশৰ ৰাজশাহী জিলাৰ নাগৰিক বুলি পোহৰলৈ আহে। এই সন্দৰ্ভত তুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰিয়ংকা ৱাটাৰে চাংমাই এইদৰে কয়।
3: On a strong suspicion that the occupants, which were originally 8 of them, were not of Indian nationality. And the remaining 5, their documents were verified and they were not able to produce any valid documents to prove their citizenship. And on checking their phone, we found that they were having Bangladeshi SIM card. And further on further questioning them, we found that they were actually from Bangladesh. And I can give you the names. Their names, the 5 of them were all male counterparts from Bangladesh and they were Sri Sohail Rana, the other one is Sri Chobi Ali, Sri Tashakul Islam, Sri Ziyadur Sheikh and Sri Mohammad Nabi. All of them are...
2: Rajyar Andhari Logote, Morigao Zilatu, Oha 28 Junot 5 Bosor Boyohar Dolor Hihu Hokolok, Polio Pratihedo Khebon Korwar Babe, Morigao Zila Sastro Bibage, Bebostha Grohon Korise. Aje 800 Bot Morigao Zila Ektor Kajalar Hobhakoikot, Otirikto Zila Ekto, Nitis Borar Hobhapotitot Onustito Boitokot, Eo Bizanor Prostuti Hondor Bot, Bitong Babe, Alusona Korahoi. গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পলাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকৰ এখন উত্তেজনামূলক খেলত 2-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ছাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। কাৰ্যসূচীত মেক্সিকোৰ চহকী সংগীতক প্ৰতিফলিত কৰি আলেজেণ্ডা ফাৰ্নাণ্ডেজ, লীলা ডনছ, বেলিণ্ডায়ে মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক্ট আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী অভিমুখে অহা 5 বাংলাদেশী নাগৰিকক মেঘালয়ত আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ফ্ৰান্সৰ নিজ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ আৰু গোলকীয় স্বাৰ্থৰ সৈতে জড়িত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিক্ষা বিভাগে 1000 প্ৰস্তাৱৰ ভিতৰত 120টা ষ্টাৰ্টআপক এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰে। শ্ৰীপ্ৰধানে কয় যে 13টা খণ্ডক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া এই ষ্টাৰ্টআপসমূহ ভাৰতৰ 20খন শীৰ্ষ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। শিক্ষামন্ত্ৰীগৰাকীয়ে ফ্ৰান্সত হ'বলগীয়া এই ধবজাবাহী অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক অজয় চুদ আৰু শিক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ভাৰত উদ্ভাৱনৰ বাবে গুৰুত্বপূৰ্ণ তথ্যপাতি সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্তীয় অন্তৰ্ভুক্তিকৰণ আৰু উদ্যোগীকৰণৰ পৰা শিক্ষা, স্বাস্থ্যসেৱা, অনাময় ব্যৱস্থা, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান, প্ৰশাসন আদি বিভিন্ন ক্ষেত্ৰত মহিলাসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে ড্ৰোন প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত মহিলাৰ সক্ৰিয় অংশগ্ৰহণে সুযোগ আৰু বিকাশৰ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে। তেওঁ কয় যে যোৱা 12 বছৰত NDA চৰকাৰে মহিলাৰ বিকাশৰ দিশটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে আজি ভাৰিয়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ' প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। নতুন দিল্লীত এই আৰ্হি মুকলি কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ সচিব এছ কৃষ্ণনে কয় যে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যাত্ৰাত এই আৰ্হিৰ উন্মোচন মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই আৰ্হিয়ে গৱেষণাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে থলুৱাভাৱে বিকশাই তোলা কৃত্ৰিম বুদ্ধিমত্তাৰ দক্ষতা আৰু এই ক্ষেত্ৰত এটা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ সহযোগত অৱতাৰ নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তা নিৰ্মাণৰ কোম্পানীয়ে এই আৰ্হিটো বিকশাই তুলিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যে এনেধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। চৰকাৰে জনসাধাৰণক সদায় আনুষ্ঠানিক সূত্ৰৰ জৰিয়তে এনেধৰণৰ দাবীৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে তেলেংগানাৰ ফৌজদাৰী গোচৰৰ বিষয়ে অৱগত নকৰাৰ বিষয় সন্দৰ্ভত ৰিটাৰ্ণিং বিষয়াই দিয়া সিদ্ধান্ত নতুন ৰায় দিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ, ন্যায়াধীশ এ এছ চন্দুকাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, CRPF, BSF, CISF, ITBP আৰু SSBৰ সঞ্চালক প্ৰধানসকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা 3 জুলাইত আৰম্ভ হ'ব আৰু 28 আগষ্টত সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ কীৰ্তিবৰ্ধন সিঙে আজি কয় যে ছাংহাই সহযোগিতা সংস্থা কেৱল আঞ্চলিক সম্বন্ধৰ বাবে নহয়, ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয় যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চৰ উদ্বোধনী সংস্কৰণ কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডেৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শ্ৰীমতী মুৰ্মুক আদৰণি জনায়। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী

0: আজি ডেরাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু 132 একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল'ব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মু ডেৰাডুনৰ ভাৰতীয় মিলিটেৰী একাডেমীত হ'বলগীয়া দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু যানজঁটৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে যাতায়াতৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বস্নিয়া হাৰ্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকক এখন উত্তেজনামূলক খেলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিক প্ৰতিফলিত কৰি চাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায়ে দায়ে পৰিৱেশন কৰে। দশম ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ মুখামুখি হ'ব। বাৰ্মিংহামৰ এজবেষ্টনৰ ভাৰতীয় সময় অনুসৰি নিশা 11:00 বজাত এই খেলখন আৰম্ভ হ'ব। ইংলেণ্ড আৰু ৱেলছে আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 5 জুলাইত লৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। অহা দেওবাৰে ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে টি টুৱেণ্টি বিশ্বকাপৰ খিতাপ অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 12টা দলে অংশগ্ৰহণ কৰিছে। 7টা স্থানত 33খন খেল অনুষ্ঠিত হ'ব। ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এয়া বৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হৈছে। ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ PV সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাছনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু ইউক 21-6, 21-9 পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাছনিৰ জাপানৰ আকানে য়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তন্ভি শৰ্মাক 21-14, 21-14 পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবল শাখাত ভাৰতীয় জ্যোতি হৰিহৰণ আমচাকাৰুনান আৰু MR অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চেংকুৱান আৰু লিউ কুৱাং হেঙৰ বিৰুদ্ধে পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ফ্ৰান্সৰ নিজ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে আজি বাৰিয়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ' প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বস্নিয়া হাৰ্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। এই উপলক্ষে এতিয়া আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানটিৰ অতিথি হৈছে শোণিতপুৰৰ সুৰক্ষা বিষয়া প্ৰতিষ্ঠানিক যত্নৰ পপি দাস, অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা তন্ময় গগৈ আৰু অংকিতা বৰাৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।
2: শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই অংকিতা বৰাই আৰু মোৰ সতীৰ্থ
3: মই তন্ময় গগৈ
2: আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ বিশেষ অনুষ্ঠান। আজি হৈছে 12 জুন, বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস। আজিৰ অনুষ্ঠানত আমাৰ সৈতে সমল ব্যক্তি হিচাপে উপস্থিত আছে শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠা

0: আনুষ্ঠানিক যত্ন বিষয়ক সুরক্ষা বিষয়া পপি দাস বাইদেউ। নমস্কাৰ বাইদেউ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, মই বিৰাট সুখী কি আকাশবাণী তেজপুৰে মোক আজি আমন্ত্ৰণ কৰিছে আৰু মোক এইখিনি সুযোগ দিছে যাতে মই শিশুশ্ৰম দিৱসৰ ওপৰত, তাৰমানে ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰৰ ওপৰত মোৰ নিজৰ কথাখিনি ক'বলৈ মই যাতে সুযোগ পাইছোঁ, তাৰ কাৰণে ধন্যবাদ।
0: হয়, প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম, বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰাৰ মূল উদ্দেশ্য কি?
1: হয়, বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস আচলতে প্ৰত্যেক বছৰে 12 জুনৰ তাৰিখে পালন কৰা হয় আৰু এই দিৱসটো আচলতে পালন কৰে যাতে বিশ্বক আমি জনাব পাৰোঁ যে শিশুৰ যোনখিনি শোষণ সম্পৰ্কে তাৰ উপৰি তাৰ সজাগতা যাতে বৃদ্ধি কৰিব পাৰোঁ আৰু বিশ্বজুৰি শিশুশ্ৰম সম্পূৰ্ণৰূপে বিলোপ কৰাৰ বাবে সমৰ্থন গঢ়ি তোলোঁ, সেইখিনি আমি যাতে বিশ্বক আমি জনাব পাৰোঁ। আৰু ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰ, নিয়োগকৰ্তা, সন্থা আৰু সামাজিক একত্ৰিত কৰি শিশুৰ অধিকাৰ আৰু শিক্ষাৰ সুবিধা নিশ্চিত কৰা। ইয়াক প্ৰথমবাৰ আচলতে 2002 চনত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ দ্বাৰা আৰম্ভ কৰা হৈছিল আৰু ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন হৈছে জাতিসংঘৰ, তাৰমানে ইউনাইটেড নেশ্যনছৰ এটি বিশেষ সন্থা যি সামাজিক ন্যায় বৃদ্ধি আৰু স্বীকৃতি মানৱ অধিকাৰ আৰু শ্ৰম অধিকাৰৰ উন্নত কৰাৰ বাবে কাম কৰে।
0: হয়
2: বাইদেউ, মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস কিয় পালন কৰা হয়?
1: আমি জানো যে এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে শিশুশ্ৰমৰ বিৰুদ্ধে জনসচেতনতা, তাৰমানে এৱাৰনেছ বৃদ্ধি কৰা, শিশুৰ অধিকাৰ সুৰক্ষিত কৰা আৰু সকলো শিশুক শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষিত জীৱনৰ সুযোগ নিশ্চিত কৰা।
0: হয়, আমাৰ সমাজত শিশুশ্ৰমৰ মূল কাৰণসমূহ কি কি বুলি আপুনি ভাবে?
1: কাৰণসমূহটো বহুতখিনি আছে, তাৰ মূল কাৰণখিনি আজি মই ক'বলৈ বিচাৰিছোঁ। তাৰ হ'ল দৰিদ্ৰতা, তাৰমানে পভাৰ্টি, আৰু শিক্ষা লাভৰ সুযোগ আৰু শিক্ষাৰ গুণগত মানৰ অভাৱ, তাৰমানে লেক অফ এক্সেছ এণ্ড কোৱালিটি অফ এডুকেশ্যন, পিতৃ মাতৃৰ বেকাৰত্ব সম্পৰ্কে সজাগতাৰ অভাৱ, তাৰমানে লেক অফ এৱাৰনেছ অফ আনএমপ্লয়মেণ্ট অফ পেৰেণ্টছ, শিশুশ্ৰম সম্পৰ্কে সজাগতাৰ অভাৱ, তাৰমানে লেক অফ চাইল্ড লেবাৰ এৱাৰনেছ। তাৰ ওপৰত হৈছে ডিমাণ্ড অফ চিপ লেবাৰ, তাৰমানে আমি দেখা পাওঁ কি লেবাৰ মানে শিশুশ্ৰমটো চিপ হিচাপে ইউজ কৰা হয়, গতিকে এইটো এটা কাৰণ হয়। আৰু এটা কাৰণ হ'ল জেণ্ডাৰ ডিস্পেৰিটিজ, তাৰমানে লিংগ বৈষম্য।
2: চাইল্ড প্ৰটেকশ্যন এক্ট অৰ্থাৎ শিশুৰ সুৰক্ষা আইন সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: শিশু আৰু কিশোৰী আইন, তাৰমানে নিষিদ্ধ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত কোনো শিশুক বা কিশোৰীক বিপদজনক কামত নিয়োজিত কৰিলে 6 মাহৰ পৰা 2 বছৰৰ কাৰাদণ্ড আৰু 20,000 টকাৰ পৰা 50,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। পুনৰবাৰ, তাৰমানে যদি আকৌ ৰিপিটেটিভ এটা অফেন্স তাৰমানে কৰা হয় তেতিয়াহ'লে 1 বছৰৰ পৰা 3 বছৰ কাৰাদণ্ড হ'ব পাৰে। সাধাৰণতে প্ৰথমবাৰৰ অপৰাধৰ বাবে পেৰেণ্টছসকলক দায়মুক্ত দিয়া হয়, কিন্তু পুনৰবৃত্তি, তাৰমানে ৰিপিটেটিভ যদি পেৰেণ্টছে আকৌ কৰে তেনেহ'লে তেওঁলোকেও একচুৱেলি বাচি নাযায়, তেওঁলোকেও 10,000 টকালৈকে তেওঁলোকেও এটা চাৰ্জ দিব লগা হয়। গতিকে আমি দেখা যাওঁ যে আইনখন অতিকে কঠোৰ, সেই কঠোৰৰ কাৰণে এইখিনি যোনখিনি মানে যোনখিনি দিয়া হৈছে কাৰাদণ্ড বা সেইখিনি বস্তু পেৰেণ্টছসকলেও বাচি নাযায়। তেওঁলোকে ক'ব পাৰে কি যে আমি নাজানো, আমি ল'ৰা ছোৱালীক আমি নিয়োগ নকৰোঁ, কিন্তু তথাপিতো পেৰেণ্টছৰ কাৰণেও কিছুমান ল এক্ট লাগু কৰা হয়।
0: শিশু শ্ৰমে এজন শিশুৰ শিক্ষা আৰু ভৱিষ্যতৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে?
1: হয়, এইটো অতিকে একচুৱেলি গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন সুধিছে। শিশু আৰু শিক্ষাৰ এই দুটা একচুৱেলি মানে ইটো ইটোৰ লগত এটা লাগি থকা এটা ৰিলেশ্যনশ্বিপ হয়, গতিকে তাৰ ওপৰত মই ক'ব বিচাৰোঁ যে শিশুশ্ৰমৰ ফলত শিশুসকলক বিদ্যালয়ত এৰিবলগীয়া হয়, কিন্তু ফলস্বৰূপে তেওঁলোকৰ শিক্ষা মানে কি হৈ যায়, সিহঁতে শিক্ষাৰ পৰা বঞ্চিত হৈ যায় আৰু দক্ষতা বিকাশ নহয়, আৰু যি কাৰণে ভৱিষ্যতে উন্নত জীৱিকা লাভ কৰাৰ সুযোগো তেওঁলোকে নাপায়। গতিকে শিশুশ্ৰমে এটা শিশুৰ শিক্ষা আৰু ভৱিষ্যতৰ ওপৰত গভীৰ নেতিবাচক প্ৰভাৱ পেলায়, কাৰণ ই তেওঁলোকক শিক্ষা আৰু বিকাশৰ সুযোগ সলনি কাম কৰিবলৈ বাধ্য কৰে, সাধাৰণতে কঠিন পৰিস্থিতিত। আৰু তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান দেখা পোৱা যায়, যেনেকৈ আমি দেখি পাওঁ বিদ্যালয়সমূহত অনুপস্থিত বৃদ্ধি, তাৰমানে এবচেণ্ট হৈ থাকে, গতিকে শিশুশ্ৰমত নিয়োজিত শিশুসকল

0: অভিভাৱক বহু সময়ত বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত থাকিব নোৱাৰে বা সম্পূৰ্ণৰূপে বিদ্যালয় এৰি দিয়ে। কামৰ সময়সূচী বিশেষকৈ কৃষি, তাৰমানে ঘৰুৱা কাম, কাৰখানা ইণ্ডাষ্ট্ৰিজ বা পথশ্ৰম বিদ্যালয়ৰ সময়ত সৈতে মিল নাখায়। আৰু দেখা যায় কি শিক্ষাগত ফলাফল নিম্ন হোৱা। যদিও কেতিয়াবা শিশুসকল বিদ্যালয় যায়, তেওঁলোক সাধাৰণতে ক্লান্ত, ক্ষুধাৰ্ত বা মানসিক চাপে দেখে। ইয়াৰ ফলত মনোযোগ, স্মৃতি আৰু অংশগ্ৰহণ কমে আৰু ফলাফল নিম্ন হয়। আৰু দেখা পোৱা যায় আগতীয়াতকৈ বিদ্যালয় ত্যাগ, মানে শিশুশ্ৰমসকল বিদ্যালয়লৈ নাযায়, মানে ড্ৰপ আউট হৈ যায়। তেনেকুৱা ক্ষেত্ৰত বহু শিশুৱে শেষত স্থায়ীভাৱে বিদ্যালয় এৰি দিয়ে। এবাৰ পিছ পৰিলে পুনৰ বিদ্যালয়লৈ ঘূৰি যোৱা কঠিন হৈ পৰে, ফলত ড্ৰপ আউট বৃদ্ধি হয়। আৰু দেখা যায় কি দক্ষতা বিকাশ সীমিত হোৱা। শিক্ষাই সাক্ষৰতা, গণিত, সমালোচনামূলক চিন্তা আৰু জীৱন দক্ষতা গঢ়ি তোলে, কিন্তু শিশুশ্ৰমে এই বিকাশৰ সলনি পুনৰাবৃত্তিমূলক আৰু নিম্ন দক্ষতাৰ কাম দিয়ে, যাৰ ফলত ভৱিষ্যতৰ উন্নয়ন সীমিত হয় আৰু দৰিদ্ৰতাৰ চক্ৰ অব্যাহত থাকে। শিক্ষা নথকাৰ বাবে এই শিশুসকল ভৱিষ্যতে সাধাৰণতে কম আয়ৰ আৰু অনুসূচিত চাকৰিত সোমাই পৰে। ইয়াৰ ফলত দৰিদ্ৰতাৰ চক্ৰ এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ চলি থাকে। আৰু এই কথা আমি দেখা পাইছোঁ যে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আৰু ইউনিচেফ, এই দুটা এজেঞ্চিয়ে বিশেষভাৱে তেওঁলোকৰ নিজৰ গাইডলাইনবোৰত উল্লেখ কৰিছে। আৰু এটা কাৰণ দেখা যায় ভৱিষ্যতৰ সুযোগ সীমিত হোৱা। শিক্ষাই ভাল চাকৰি, উচ্চ আয় আৰু উন্নত জীৱনৰ সুযোগ দিয়ে। শিশুশ্ৰমে উচ্চ শিক্ষা আৰু দক্ষ পেছাত যোৱাৰ পথ সীমিত কৰি দিয়ে। আৰু এটা কাৰণ দেখা পায় যে মানসিক আৰু সামাজিক প্ৰভাৱ। শিশুসকলে খেলা ধূলা, বন্ধুত্ব আৰু বিদ্যালয়ৰ সামাজিক পৰিৱেশৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত আত্মবিশ্বাস আৰু মানসিক বিকাশত প্ৰভাৱ পৰে। আৰু ইয়াৰ সকলো আমি এটা সাৰাংশ আমি ক'ব পাৰোঁ যে শিশুশ্ৰমে শিক্ষাৰ সকলো স্তৰত বাধা সৃষ্টি কৰে। বিদ্যালয়ত উপস্থিতি, শিক্ষা গ্ৰহণ আৰু শিক্ষা সম্পূৰ্ণ কৰা, যাৰ ফলত শিশুৰ ভৱিষ্যতৰ সুযোগ বহুত সীমিত হৈ যায় আৰু দৰিদ্ৰতাৰ চক্ৰ অব্যাহত থাকে।
1: এতিয়া শিশুশ্ৰম নিৰ্মূল কৰিবলৈ চৰকাৰ আৰু সমাজে কি কি পদক্ষেপ লোৱা উচিত আপোনাৰ মতামত দাঙি ধৰক?
0: হয়, ইয়াত ভূমিকা আচলতে চৰকাৰৰ বহুখিনি, তাৰ শিশুশ্ৰম নিৰ্মূল কৰাৰ। গতিকে তাৰ কিছুমান কাৰণসমূহ মই দাঙি ধৰিব বিচাৰিছোঁ। তাৰ হ'ল শিশুশ্ৰম বিৰোধী আইনখন, সেইখন কঠোৰভাৱে প্ৰয়োগ কৰিব লাগিব আৰু বিনামূলীয় আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা, তাৰমানে ৰাইট টু কম্পালচৰী এডুকেশ্যনখন এটা বাধ্যতামূলক হ'ব লাগিব আৰু দৰিদ্ৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱা, তাৰ ওপৰত সচেতনতা অভিযান চলোৱা, তাৰমানে এৱাৰনেছ কেম্পেইনবোৰ আমি যিমান কৰি আছোঁ। আজি মই জিলা শিশু সুৰক্ষা গোটত এজন কৰ্মৰত এমপ্লয়ী হয়, কিন্তু আমিয়ে এৱাৰনেছ আজি বহুত কৰি আহিছোঁ, কিন্তু সেই এৱাৰনেছো বহুতখিনি জেগালৈ গৈ নাপায়। গতিকে আমি আৰু এৱাৰনেছ কৰা দৰকাৰ আৰু তাৰ কাৰণে আমি ভেৰিয়াছ ডিপাৰ্টমেণ্টবিলাকে এটা কোঅৰ্ডিনেশ্যনত কাম কৰি পেলাই এৱাৰনেছ কৰিব লাগিব। তাৰ ওপৰত আৰু কাৰণ আছে, শিশু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিব লাগিব। যেতিয়া আমি শক্তিশালী কৰিম, তেতিয়া শিশুশ্ৰম আমি নিৰ্মূল কৰিব পাৰিম। আৰু ইয়াৰ ওপৰত আমি আমাৰ বিশেষকৈ যিহেতু মই ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত কৰোঁ, তাত এটা আমাৰ স্কীম আছে, সেইটো হ'ল স্পনচৰশ্বিপ। সেই স্পনচৰশ্বিপ স্কীমটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় আৰু সেই স্কীমটোৱে মেইনলি ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিয়া যায় ভালনাৰেবল ল'ৰা ছোৱালীখিনিক, যোনখিনি ল'ৰা ছোৱালী মানে বিশেষকৈ দেউতাক নথকা বা দেউতাক যদি কলংগ হয় বা দেউতাকে যদি কাম কৰিবলৈ মানে তেওঁ নোৱাৰে বা সেনেকুৱা ক্ষেত্ৰত তেওঁলোকক এটা ফাইনেন্সিয়েল এচিষ্টেঞ্চ প্ৰভাইড কৰা হয়। আৰু তাৰ ওপৰত যোনখিনি ল'ৰা ছোৱালী, তাৰমানে চাইল্ড লেবাৰেই হওক, মেৰেজেই হওক, ট্ৰেফিকিঙেই হওক, সেইখিনি যোনখিনি ভিক্টিম আমাৰ তালৈ আহে, সেই তেওঁলোককো যেতিয়া আমি আকৌ ঘৰলৈ উভতাই দিওঁ, তেওঁলোকতো পঢ়ি থকা ল'ৰা ছোৱালী যদি হ'ব লাগিব আৰু তেওঁলোকক যাতে আমি আকৌ ৰি এনৰোল কৰাওঁ স্কুলত, তো তাতে তেওঁলোক যিহেতু দৰিদ্ৰতাৰ কাৰণেই মেইন কাৰণ হ'ল যে শিশুশ্ৰম হয়, আৰু সেইকাৰণে আমি স্পনচৰশ্বিপ এটা প্ৰভাইড কৰোঁ মাহে 4,000 কৰি, যাতে সেই ল'ৰা ছোৱালীটো ঘূৰি গৈ পেলাই এটা স্পনচৰশ্বিপৰ মাধ্যমেৰে তেওঁ আকৌ স্কুললৈ যাব পাৰে বা পঢ়া শুনা সেইখিনি কাম কৰিব পাৰে।
2: হয়, শিশুৰ শ্ৰমে শিশু এটাৰ শাৰীৰিক আৰু মানসিক বিকাশত কেনেকৈ বাধা হৈ ৰ'ব পাৰে?
0: আচলতে দেখা যায় কি যে অতিৰিক্ত শ্ৰমে শিশুৰ স্বাস্থ্য ক্ষতিগ্ৰস্ত কৰে, তাৰ ওপৰত পুষ্টিহীনতা, ক্লান্তি আৰু বিভিন্ন ৰোগৰ সৃষ্টি

0: কৰে। লগতে মানসিক চাপ হয় আৰু আত্মবিশ্বাসহীনতা সমস্যাও দেখা যায়। তাৰ ওপৰত দেখা যায় যে শিশু শ্ৰমে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশক বহু ধৰণে বাধা দিয়ে। শাৰীৰিক দিশত শিশুৰ দেহ এতিয়াও বৃদ্ধি পাই থকা নাই, সেয়েহে অধিক কষ্টকৰ কামে তেওঁলোকৰ স্বাভাৱিক বিকাশত বাধা সৃষ্টি কৰে। গধুৰ বস্তু উঠোৱা, একে কাম দীঘল সময় ধৰি কৰা, ধূলি, ৰাসায়নিক পদাৰ্থ, তাপ বা বিপদজনক যন্ত্ৰৰ সম্পৰ্কত থকাৰ ফলত আঘাত, দীৰ্ঘমৰ্যাদা, বিষ, শ্বাস প্ৰশ্বাসজনিত সমস্যা আৰু বহু শিশুৱে সঠিক পুষ্টি, বিশ্ৰাম আৰু চিকিৎসা সেৱাও নাপায়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। মানসিক আৰু আৱেগিক দিশত শিশুশ্ৰমে শিক্ষা লাভ আৰু খেল ধেমালিৰ সুযোগ কমাই দিয়ে, যি দুয়োটা মস্তিষ্কৰ বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ অভাৱত তেওঁলোকে পঢ়া লিখা, চিন্তন আৰু সমস্যা সমাধানৰ দক্ষতা গঢ়ি তুলিব নোৱাৰে। কঠিন বা শোষণমূলক কামৰ পৰিৱেশে উদ্বেগ, হতাশা, মানসিক আঘাত আৰু আত্মবিশ্বাসৰ অভাৱ সৃষ্টি কৰিব পাৰে। সৰু বয়সতে প্ৰাপ্তবয়স্ক দায়িত্ব ল'ব লগা হোৱাত আৱেগিক বিকাশতো ব্যাঘাত ঘটায়, যাৰ ফলত সুস্থ সম্পৰ্ক গঢ়ি তোলাত অসুবিধা হয়। সামগ্ৰিকভাৱে শিশু শ্ৰমে শিশুৰ বিকাশ, শিক্ষা আৰু সুস্থ জীৱনৰ মৌলিক অধিকাৰ হৰণ কৰে আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ সমগ্ৰ ভৱিষ্যতৰ ওপৰত পৰে। আৰু এই সকলো শিশুক আমি আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে কিছুমান কাউন্সিলিং প্ৰভাইড কৰোঁ। আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলাৰ থাকে আৰু তেনে শিশু যেতিয়া আমি শিশুশ্ৰম আমাৰ শ্ৰমিক আমাৰ তালৈ আহে, আমাৰ কাৰ্যালয়লৈ আহে, আমি তেওঁলোকক তেনেকৈ কাউন্সিলিং প্ৰভাইড কৰোঁ আৰু তেওঁলোকৰ যি মনত কিছুমান মানসিক বিকাশৰ চাপ পৰিছে, শাৰীৰিক, সেনেকুৱা ধৰণৰ আমি তেওঁলোকক যাতে আমি নিৰ্মূল কৰিব পাৰোঁ, আমি তেনেকুৱা পদক্ষেপ লওঁ।
1: হয়, যদি শিশু এটা শ্ৰম কৰি থকা অৱস্থাত দেখা যায় তেনেহ'লে কি কৰা উচিত?
0: যেতিয়া আমি এটা শিশু শ্ৰম কৰা অৱস্থাত আমি দেখা পাওঁ, তেনে আমাৰ মূল কাৰণ হয় আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট চাইল্ড লেবাৰ টাস্ক ফ'ৰ্চ এটা থাকে। সেই টাস্ক ফ'ৰ্চে আমাৰ অফিচৰ এজন মেম্বাৰ থাকে, আমি মেম্বাৰ হয়, তেনেকৈ লেবাৰ ডিপাৰ্টমেণ্ট থাকে আৰু আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট থাকে, NGOs থাকে, এই সকলো আৰু পুলিচ থাকে, এই সকলো এটা টীম এটা গঠিত কৰা হয় প্ৰত্যেক ডিষ্ট্ৰিক্টত। গতিকে তেনেকৈ এটা এক্টিভ কৰা হয় আৰু আমি সেই তালৈ যোন জেগাত শিশু এটা আমি দেখি পাওঁ, গৈ তেওঁক সেই শিশুটোক সেই জেগাৰ পৰা আমি ৰেস্কিউ কৰি আনো। আনি পেলাই আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটি, শিশু কল্যাণ সমিতিত আমাৰ প্ৰডিউচ কৰা হয়। প্ৰডিউচ কৰি সেই শিশুটোক আমি আমাৰ চিলড্ৰেন হোম, তাত শ্বৰ্ট টাৰ্ম প্লেচমেণ্টত ৰখা হয়। আৰু সেই তাৰ পৰা যেতিয়া শিশুটোক সবিশেষ যেতিয়া সকলো সঠিক ডকুমেণ্টছ প্ৰভাইড কৰে অভিভাৱকসকলে, তাৰমানে পেৰেণ্টছে, তেতিয়া কৰিলে আমি তেওঁলোকক দিওঁ। আৰু তাৰ ওপৰত যদি কোনোবা শিশু এনেকুৱা আছে যাৰ অভিভাৱক নাই, তেনেকুৱা ল'ৰা ছোৱালীক আমাৰ চিলড্ৰেন হোমতে আমি ৰাখোঁ আৰু আমি চেষ্টা কৰোঁ কি তেওঁলোকক কেনেকৈ আমি আকৌ ছ'চাইটিত ৰিইনটিগ্ৰেট কৰিব পাৰোঁ। আৰু সেই ৰিইনটিগ্ৰেশ্যনটো আমি কৰোঁ এডপশ্যন নহয়বা ফষ্টাৰ কেয়াৰ যোগেদি। আৰু তাৰ ওপৰত এটা কথা আছে যে যিহেতু শিশু শ্ৰম, গতিকে শিশু শ্ৰম হ'লে এমপ্লয়ী, গতিকে এমপ্লয়ীৰ ওপৰতো এটা চাৰ্জ লোৱা হয়, কাৰণ তেওঁলোকে এটা শিশু শ্ৰমক কিয় ব্যৱহাৰ কৰিছে, গতিকে সেইটো তেওঁলোকেও জানিব লাগিব। তেওঁলোকক মতা হয়, তেওঁলোকৰ ওপৰত FIR লজ কৰা হয় যিহেতু তেওঁলোকে শিশু শ্ৰম নিয়োগ কৰিছে তেওঁলোকৰ দোকানত হওক, হোটেলত হওক, গতিকে তেওঁলোকৰ ওপৰত FIR লজ কৰা হয়, লেবাৰ ডিপাৰ্টমেণ্টে কৰে আৰু তাৰ ওপৰত তেওঁলোকৰ প্ৰচিকিউশ্যন গোটেইখিনি কৰা হয়। আৰু ইয়াতে আমি যেনেকৈ আমি খবৰ পাওঁ, আমাৰ ডিষ্ট্ৰিক্টত চাইল্ড হেল্পলাইন আছে 1098, মই আকৌ ক'ব বিচাৰিছোঁ 1098, সকলোৱে ফোন কৰিব পাৰে, এইটো এটা টোল ফ্ৰী নাম্বাৰ হয়। আৰু এই 1098ত যেতিয়া আমি খবৰ পাওঁ, তৎক্ষণাত আমাৰ এই ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন যোনটো টাস্ক ফ'ৰ্চ সেইটো এক্টিভ হৈ যায় আৰু সেই বাচ্চাটো আমি তৎক্ষণাত আমি ৰেস্কিউ কৰি আনো। আৰু আপুনি সকলোৱে এই নম্বৰটোত কল কৰিব পাৰিব আৰু আমাক শিশু শ্ৰমৰ বিষয়ে জনাব পাৰিব। ধন্যবাদ
2: বাইদেউ। বিদ্যালয়সমূহে শিশু শ্ৰম প্ৰতিৰোধত কেনেদৰে ভূমিকা পালন কৰিব পাৰে?
0: হয়, বিদ্যালয়ে শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব পাৰে, বিদ্যালয় ত্যাগ কৰা শিশুক পুনৰ ভৰ্তি কৰাৰ বাবে আৰু অভিভাৱকসকলক শিশু অধিকাৰ সম্পৰ্কে সজাগ কৰিব পাৰে। তাৰ ওপৰত টিচাৰ্ছসমূহে সেই ড্ৰপ আউট কাৰণসমূহ বাছি উলিয়াব লাগে আৰু পাৰিলে তেওঁলোকে অভিভাৱকসকলৰ ঘৰলৈ যাব লাগে, কিয় ড্ৰপ আউট হৈছে তাৰ কাৰণসমূহ যদি তেওঁলোকে উলিয়ায়, তেনেহ'লে মই ভাবোঁ কি আকৌ শিশুসকলক স্কুললৈ লৈ আনিব টিচাৰ্ছসমূহে পাৰিব আৰু এইধৰণে ল'ৰা ছোৱালীক আকৌ স্কুললৈ ঘূৰাই আনিব পাৰিব আৰু

0: বিদ্যালয়সমূহৰ এইটো আচলতে এটা মেইন ভূমিকা হ'ব লাগে, তেনেধৰণে তেওঁলোকে ল'ৰা ছোৱালীক শিশুশ্ৰম মুক্ত কৰিব পাৰিব।
1: দৰিদ্ৰতাই শিশুশ্ৰমত বহুতো প্ৰভাৱ পেলায়। আপোনাৰ মতামত এতিয়া ল'বলৈ বিচাৰিছোঁ যে কেনেদৰে দৰিদ্ৰতা আৰু শিশুশ্ৰম ইটোৰ লগত সিটো জড়িত?
0: হয়, দৰিদ্ৰ আৰু শিশুশ্ৰম সঁচাকৈ ইটো ইটোৰ লগত জড়িত, কাৰণ এটা পৰিয়াল যেতিয়া দৰিদ্ৰ হয় তাৰ কাৰণে শিশু এটা শ্ৰম কৰিবলৈ বাধ্য হয়। আমি সেইটো নিজে আমি আজি অত বছৰ মোৰ চাকৰিত সেইটো মই দেখি পোৱা গৈছে। আৰু তাৰ ওপৰত ক'ব বিচাৰিছোঁ যে দৰিদ্ৰ পৰিয়ালসমূহে আয় বৃদ্ধি কৰাৰ বাবে বহু সময়ত শিশুসকলক কামলৈ পঠিয়ায়, সেয়েহে দৰিদ্ৰতা শিশুশ্ৰমৰ অন্যতম মুখ্য কাৰণ। দৰিদ্ৰতা আৰু শিশুশ্ৰমৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এই দুয়োটা সাধাৰণতে এটা চক্ৰৰ সৃষ্টি কৰে, য'ত এটা সমস্যাই আনটোক আৰু বেছি শক্তিশালী কৰি তোলে। সৰলভাৱে ক'বলৈ গ'লে দৰিদ্ৰতাই শিশুশ্ৰমৰ সম্ভাৱনা বৃদ্ধি কৰে। কম আয় থকা পৰিয়ালসমূহে বহু সময়ত খাদ্য, বাসস্থান আৰু স্বাস্থ্যসেৱাৰ দৰে মৌলিক প্ৰয়োজন পূৰণ কৰাত অসুবিধা পায়। যেতিয়া ঘৰৰ উপাৰ্জন যথেষ্ট নহয় তেতিয়া শিশুসকলক পৰিয়ালৰ আয় বৃদ্ধি কৰিবলৈ কামত লগোৱা হয়। এনে পৰিস্থিতিত স্কুলত পঢ়াটো বিলাসিতা যেন অনুভৱ হ'ব পাৰে, কাৰণ তৎক্ষণাত উপাৰ্জন শিক্ষাৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। আৰু আমি এটা কাৰণ দেখা যায়, অভিভাৱকসকলে তেওঁলোকৰ শিশুসকলক কিছুমান ফেমিলি প্ৰেছাৰৰ কাৰণেও শিশুশ্ৰম কৰিবলৈ বাধ্য কৰায়। গতিকে এইটো এটা কাৰণ হয় যে য'ত অভিভাৱকসকলে নিজৰ শিশুসকলক এটা মানে তেওঁলোকক এটা প্ৰেছাৰাইজ কৰা দেখা যায়।
2: হয়, ৰিপিট, শিশুশ্ৰম বিৰোধৰ ক্ষেত্ৰত সামাজিক মাধ্যমে কেনেদৰে সহায় কৰিছে বুলি আপুনি ভাবে?
0: সামাজিক মাধ্যমে প্ৰভাৱ পেলাইছে সেইটো নাই পেলোৱা বুলি ক'ব নোৱাৰি, কাৰণ আমাৰ অফিচেই হওক, কিছুমান ডিজিটেল প্লেটফৰ্ম আমি ইউজ কৰোঁ বা আমাৰ কৰা যায় য'ত আমি এৱাৰনেছ কৰোঁ, বা সেইটোৰ পৰা দেখা যায় কি মানুহে এতিয়া অৱগত হৈছে। কাৰণ আগতে দেখা যায় যদি আমি এটা ইয়াৰৰ নেক্সট ইয়াৰৰে এটা আমি যেতিয়া কেচেছবোৰ দেখা যায় তাত দেখা যায় কি আগতকৈ শিশুশ্ৰমটো মানে কমিছে, সেই কমটো আমি দেখা পাইছোঁ। তাৰ কাৰণ যেতিয়া অভিভাৱকসকলো আহে তেওঁলোকে কৰে, কামটো কৰা যায়, মানে শিশুশ্ৰম নিয়োগ কৰায় তেওঁলোকে, কিন্তু তেওঁলোকক যেতিয়া সোধোঁ আপোনালোকে দেখি পাইছেনে নাই শিশুশ্ৰম যে কৰালে যে কি হয় সেইখিনি আপোনালোকে জানে নাই, তেওঁলোকে তেতিয়া কয় যে অঁ টিভিত দেখিছোঁ বা আমি মোবাইলত ওলাইছে দেখি পাইছোঁ। গতিকে দেখা যায় কি ডিজিটেল প্লেটফৰ্মে এটা প্ৰভাৱ পেলাইছে, কিন্তু তথাপিতো আৰু কিছুমান কাম কৰিব লগা আছে। আৰু সেইখিনি মই ভাবোঁ যেতিয়া গোটেই ডিপাৰ্টমেণ্টবোৰ আহি লগ খাব, যেতিয়া চবেই মিলি পেলাই কৰিব, তেতিয়া আৰু এই আমি ডিজিটেলি আমি তেওঁলোকৰ আমি জনাব পাৰিম, ৰাইজক জনাব পাৰিম, আৰু সেই এৱাৰনেছ সদায় ক্ৰিয়েট কৰি থাকিব লাগিব।
2: শিশু শ্ৰমমুক্ত সমাজ গঢ়িবলৈ যুৱ প্ৰজন্মই কেনেদৰে সহায় কৰিব পাৰে?
0: যুৱসকলে সচেতনতা তাৰমানে এৱাৰনেছ অভিযান চলাব পাৰে। শিশু শ্ৰমৰ ঘটনা তেওঁলোকে যেতিয়া দেখি পায় তৎক্ষণাত তেওঁলোকে সুবিধাবঞ্চিত শিশুসকলৰ শিক্ষাত সহায় কৰিব পাৰে। আৰু তাৰ ওপৰত ক'ব বিচাৰোঁ যে প্ৰথমতে এৱাৰনেছ অতি গুৰুত্বপূৰ্ণ। বহু ক্ষেত্ৰত শিশুশ্ৰম চলি থাকে কাৰণ মানুহে ইয়াক উপেক্ষা আৰু বা স্বাভাৱিক বুলি ধৰে। যুৱক যুৱতীয়ে এই বিষয়ে শিকি বিদ্যালয়ৰ সামাজিক মাধ্যম আৰু স্থানীয় সামাজিক সঠিক তথ্য প্ৰচাৰ কৰি এই দৃষ্টিভংগী সলনি কৰিব পাৰে। যেতিয়া মানুহে বুজি পাব যে শিশু শ্ৰম কেৱল কাম নহয় বৰং শিক্ষা আৰু নিৰাপত্তাৰ পৰা বঞ্চিত কৰা এক শোষণ, তেতিয়া মনোভাৱ সলনি হ'ব, তাৰ আৰম্ভণি হ'ব। দ্বিতীয়তে, তেওঁলোকে দৈনন্দিন সিদ্ধান্তৰ জৰিয়তে প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ভিতৰত আছে কোনবোৰ সামগ্ৰী বা সেৱা শোষণসকলক শ্ৰমৰ সৈতে জড়িত হ'ব আৰু সেই বিষয়ে সচেতন হোৱা আৰু নৈতিকভাৱে উৎপাদিত বস্তু সমৰ্থন কৰা। সুৰ সুৰ সিদ্ধান্তই যেনে দায়িত্বশীল ব্ৰেণ্ড সমৰ্থন কৰা বা অন্যায় আচৰণৰ বিষয়ে প্ৰশ্ন তোলা, এই বাৰ্তা দিয়ে যে শোষণ গ্ৰহণযোগ্য নহয়। আৰু যুৱক যুৱতীয়ে সামাজিক কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে, স্থানীয় সংগঠনৰ সৈতে স্বেচ্ছাসেৱী হিচাপে কাম কৰিব পাৰে, দৰিদ্ৰ শিশুৰ শিক্ষাৰ সহায় কৰা বা শিশুৰ শ্ৰমৰ পৰা উদ্ধাৰ কৰা আৰু পুনৰ সংস্থাপন কৰাৰ যেনেকে NGOসমূহক সহায় কৰিব পাৰে। এইবোৰ বাস্তৱ পৰিৱৰ্তনে আনিব পাৰিব। বহু ঠাইত যুৱ স্বেচ্ছাসেৱী শিশুক বিদ্যালয়ত থাকিবলৈ টিউটৰিং বা মেণ্টৰিঙো কৰে। আৰু চতুৰ্থত, তেওঁলোকে আইন প্ৰয়োগ শক্তিশালী কৰাৰ বাবে নিজৰ যোগদান কৰিব পাৰে। বহু দিশত ভাৰতসহ শিশুশ্ৰম সম্পৰ্কীয় আইন আছে কিন্তু প্ৰয়োগত ফাঁক আছে, আমি সেইটো দেখা পাওঁ। তাৰ কাৰণত যুৱক যুৱতীয়ে স্থানীয় প্ৰতিনিধিৰ সৈতে আলোচনা, সজাগতা অভিযানৰ

0: অংশগ্ৰহণ আৰু ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি জবাববিহিত দাবী কৰিব পাৰে। আৰু শিক্ষাই নিজেই এক দীঘলীয়া সমাধান। আমি দেখি পাওঁ যেতিয়া যুৱ প্ৰজন্মই শিক্ষাক মূল্য দিয়ে আৰু নিজৰ সমবয়সীক বিদ্যালয়ত থাকিবলৈ উৎসাহিত কৰে, তেতিয়া শিশুশ্ৰম চলি থাকিবলৈ যি সামাজিক আৰু অৰ্থনৈতিক কাৰণ থাকে সেইবোৰ কমি আহে। আৰু ইয়াৰ সাৰাংশতে আমি ক'ব পাৰোঁ যে যুৱ প্ৰজন্ম কেৱল ভৱিষ্যতৰ অংশীদাৰ নহয়, বৰং আজিৰ দিনতেও এক সক্ৰিয় শক্তি। সচেতনতা, দায়িত্বশীল সিদ্ধান্ত, সামাজিক অংশগ্ৰহণ আৰু ভলেণ্টিয়াৰশ্বিপ জৰিয়তে তেওঁলোকে এনে এক সমাজ গঢ়ি তুলিব পাৰে য'ত প্ৰতিটো শিশুৱে শিকিবলৈ, বিকাশ হ'বলৈ আৰু শোষণৰ পৰা মুক্ত হৈ জীয়াই থাকিবলৈ অধিকাৰ পায়।
1: আপোনাৰ মতে শিশুশ্ৰম বন্ধ কৰিবলৈ সচেতনতা কিমান গুৰুত্বপূৰ্ণ?
0: সচেতনতা অতি গুৰুত্বপূৰ্ণ, কাৰণ মই আগতেও কৈছোঁ সচেতনতা এটা মাধ্যম যি কাৰণৰ যি দ্বাৰা আমি শিশু শ্ৰমিক বন্ধ কৰিব পাৰিম। গতিকে সচেতনতা যেতিয়া আমি যিমান কৰিম আৰু সকলো, যেনেকৈ মই আগতেও কৈছোঁ, সকলো ডিপাৰ্টমেণ্ট আৰু যুৱ প্ৰজন্ম হওক, এন জি অ'ছ হওক, সকলোৱে যেতিয়া আগবাঢ়ি আহিব, তেওঁলোকে এক সমৰ্থন এটা জনাই পেলাই যেতিয়া সকলোৱে কৰিব, তেতিয়া শিশু শ্ৰম নিশ্চয় আমি বন্ধ কৰিব পাৰিম।
1: শিশু অধিকাৰ সুৰক্ষিত কৰাটো কিয় প্ৰয়োজনীয়?
0: হয়, এইটো এটা অতিকৈ প্ৰয়োজনীয়, কাৰণ প্ৰতিটো শিশুৰ শিক্ষা, স্বাস্থ্য, সুৰক্ষা আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ যাপন কৰাৰ অধিকাৰ আছে। এই অধিকাৰসমূহ সুৰক্ষিত কৰিলেহে এখন সুস্থ সমাজ গঢ়ি উঠিব, হয়নে নহয়? কাৰণ শিশুৰ অধিকাৰসমূহ সুৰক্ষিত কৰা অতি প্ৰয়োজনীয়, কাৰণ শিশুসকল বিশেষভাৱে অসহায়। তেওঁলোকে এতিয়াও বিকাশৰ পৰ্যায়ত থাকে আৰু তেওঁলোকৰ প্ৰাপ্তবয়স্কৰ ওপৰত নিৰ্ভৰশীল। এই অধিকাৰসমূহ সুৰক্ষিত কৰিলে তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ হয় আৰু শোষণ আৰু ক্ষতিৰ পৰা ৰক্ষা পায় আৰু সুস্থ তথা উৎপাদনশীল নাগৰিক হিচাপে গঢ় লৈ উঠিবলৈ সহায় কৰে।
2: হয়, শিশুৰ স্থান বিদ্যালয়ত, কৰ্মস্থলীত নহয়, এই বিষয়ে আপুনি কি ক'ব বিচাৰিব আপোনাৰ দৃষ্টিত?
0: হয়, মই এই বক্তব্যৰ সৈতে সম্পূৰ্ণ একমত। শিশুৰ প্ৰধান কৰ্তব্য হৈছে শিক্ষা গ্ৰহণ কৰা, খেল ধেমালি আৰু সুস্থভাৱে বিকাশ লাভ কৰা, কৰ্মস্থলীত কাম কৰা নহয়। আমি সেইটো সকলোৱে জানো। এটা শিশুৰ সঠিক স্থান নিঃসন্দেহে কৰ্মক্ষেত্ৰত নহয়, বৰঞ্চ বিদ্যালয়তহে। শিক্ষা শিশুৰ জ্ঞানীয় আৰু সামাজিক বিকাশৰ বাবে অতি প্ৰয়োজনীয় সুবিধা দিয়ে, যিটো এটা চাকৰিয়ে দিব নোৱাৰে। বিশ্বজুৰি ইউনিচেফ, ভাৰতৰ দৰে সন্থাসমূহে শিশু শ্ৰমৰ বিৰুদ্ধে জোৰদাৰভাৱে কাম কৰি আছে আৰু এই কথাত গুৰুত্ব দিয়ে যে জীৱনৰ আৰম্ভণিৰ সময়খিনি শিক্ষা গ্ৰহণ, বিকাশ আৰু ব্যক্তিগত উন্নয়নৰ বাবে উৎসৰ্গা আৰু উচিত।
2: এতিয়াও বহু দৰিদ্ৰ ঘৰৰ পৰা উচ্চ শিক্ষা বা তেনেকুৱা ধৰণৰ মানুহে আনি পেলাই, ভাল ঘৰৰ লোকে আনি পেলাই স্কুলত দিম বা তেনেকৈ আনি পেলাই কাম কৰিবলৈ লগায় বা তেনেকুৱা, এই বিষয়ে আপুনি কি ক'ব বিচাৰিব?
0: হয়, মানুহে কয়, আমিও আমাৰ কেছবোৰত দেখা পাওঁ কি ছোৱালী কয় কি জানা, আমি স্কুলত পঢ়াইছোঁ বা স্কুলত কাবাক কাবাক পঠিয়াইও, এনেকুৱা নহয় কি নপঠিয়ায় দেখা যায়, কিন্তু নাই, এইবোৰ সকলো কাম কৰিব নোৱাৰিব। এইবোৰ সকলোৱে, সকলো কাম আমাৰ যোনখন চাইল্ড লেবাৰ এক্টত এইবোৰ চব প্ৰহিবিশ্যন আছে, তাৰমানে কৰিব নোৱাৰে। কাৰণ বাচ্ছাটো বা শিশুটো যেতিয়া শ্ৰম কৰিবলৈ লগত বিদ্যালয়লৈ পঠিয়াইছে, সেইটো কাম নহ'ব। তেওঁলোকৰ কামেই হ'ল যে অভিভাৱকৰ লগত থাকিব লাগিব, স্কুললৈ পঢ়িব লাগিব। তাত এটা কথা আছে যে অভিভাৱকৰ লগত যদি ঘৰুৱা দোকান আছে বা কিবা ফেমিলি এণ্টাৰপ্ৰাইজ আছে, সেই সেনেকুৱা ক্ষেত্ৰত সহায় কৰিব পাৰিব, কিন্তু বেলেগৰ ঘৰত আহি কাম কৰি তেনেকৈ তেওঁলোকে যদি পঢ়াম বুলি কয়, সেইটো এথিকেলি বা লফুলি একদম কাৰেক্ট নহয় আৰু সেই বস্তুটো এক্টেও এক্টত পুৰা প্ৰহিবিশ্যন আছে।
1: বাইদেউ, আমি আপোনাৰ পৰা বহুতো কথা অৱগত হ'লোঁ আজি বিশেষ দিনটোৰ উপলক্ষে, বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে। এতিয়া শেষত মই আপোনাৰ পৰা পৰামৰ্শ হিচাপে, আপুনি শ্ৰোতাসকলক কি বাৰ্তা প্ৰেৰণ কৰিব শিশু শ্ৰম মুক্ত কৰিবলৈ?
0: হয়, মই ইয়াতে কেইটামান পইণ্টছ আচলকে হাইলাইট কৰিব বিচাৰোঁ। সেইটো হ'ল সকলো শিশুৰ বাবে ৰাইট টু কম্পালচৰী এডুকেশ্যন যিহেতু আছে, সেইটো আমি কম্পালচৰী লিখা আছে, তাৰমানে কম্পালচৰী কৰিব লাগিব। তাৰ ওপৰত দৰিদ্ৰতা হ্ৰাসৰ বাবে ফলপ্ৰসূ আঁচনি যোনবোৰ আছে সেইবোৰ ৰূপায়ণ কৰিব লাগিব গৰ্মেণ্টে, আৰু সেইবোৰ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগিব, সেইটো এটা কাম কৰিব লাগিব। শিশু শ্ৰম বিৰোধী আইনখন কঠোৰ কৰিব লাগিব, যেতিয়া কঠোৰ কৰা যাব

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ জুন মাহৰ 12 তাৰিখ।

কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 জুন তাৰিখে এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বত এই দিৱস পালন কৰা হয়। 2002 চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থাই শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱসৰ পাতনি মেলিছিল। 1973 চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল। আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যাৰ মতে গোটেই বিশ্বত কোটি কোটি শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশুসকলৰ উপযুক্ত শিক্ষা, স্বাস্থ্য, ন্যূনতম স্বাধীনতাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে। ইয়াৰ প্ৰতিৰোধৰ বাবে জনগণক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস আজিৰ দিনটোত পালন কৰা হয়।

আজি ৰাছিয়াৰ স্বাধীনতা দিৱস। এই দিনটোত ৰাছিয়াৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। 1990 চনৰ 12 তাৰিখে ৰাছিয়ান ছোভিয়েট ফেডাৰেটিভ ছ'চিয়েলিষ্ট ৰিপাব্লিকে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব ঘোষণাপত্ৰ গৃহীত কৰিছিল। এই ঘোষণাৰ জৰিয়তে ৰাছিয়াই নিজস্ব আইন, শাসন ব্যৱস্থা আৰু গণতান্ত্ৰিক মূল্যবোধৰ ভিত্তিত আগবাঢ়িবলৈ পথ প্ৰসাৰিত কৰে। পৰৱৰ্তী সময়ত 1991 চনৰ 12 তাৰিখেই বৰিছ য়েলটছিন ৰাছিয়াৰ প্ৰথমগৰাকী গণভোটৰ জৰিয়তে নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আজি ফিলিপাইনছৰ স্বাধীনতা দিৱস। 1898 চনৰ আজিৰ দিনটোতে ফিলিপাইনছৰ জনসাধাৰণে স্পেইনৰ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল। স্পেইনে প্ৰায় 300 বছৰৰো অধিক সময় ধৰি ফিলিপাইনছক শাসন কৰিছিল। স্বাধীনতা ঘোষণাই দেশখনৰ জাতীয়তাবাদী আন্দোলনক এক নতুন গতি প্ৰদান কৰে আৰু স্বাধীনতাৰ সংগ্ৰামৰ এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰে। এই দিৱসৰ জৰিয়তে দেশবাসীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশৰ গণতান্ত্ৰিক মূল্যবোধক স্মৰণ কৰে। ইউৰি গেগাৰিন মহাকাশলৈ যোৱা প্ৰথম মানৱ। তেখেত আছিল এগৰাকী ছোভিয়েট দেশীয় বৈমানিক আৰু মহাকাশচাৰী। ভষ্টক এক মহাকাশ যানখনত গেগাৰিনে 1961 চনৰ 12 এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পন্ন কৰিছিল। আজিৰ দিনটোতে তেওঁক মহাকাশৰ পৰা ঘূৰি অহাৰ পাছত পোলেণ্ডৰ ক্ৰছ অফ গ্ৰাণ্ড ৱেল্ড ফাৰ্ষ্ট ক্লাছ সন্মান প্ৰদান কৰা হৈছিল।

মেডাম কুৰী পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ আৰু ৰসায়নবিদ। তেখেত হৈছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা, লগতে দুবাৰকৈ নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা। 1883 চনৰ আজিৰ দিনটোতে সোণৰ পদক লাভেৰে তেখেতে নিজৰ স্কুলীয়া জীৱন শেষ কৰিছিল আৰু বিশ্বলৈ তেখেতে বিশেষকৈ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁ ৰচিত আৰু মঞ্চস্থ বহু নাটকৰ ভিতৰত মমতাজ, চক্ৰবেহু, নিয়তি, পিতাপুত্ৰ আদি বিশেষভাৱে উল্লেখযোগ্য। ভ্ৰাম্যমান নাট্যৰ জৰিয়তে তেওঁ অসমৰ চুকে কোণে নাট্য চৰ্চাৰ এক শক্তিশালী ধাৰা গঢ়ি তুলিছিল যি বৰ্তমানো অক্ষুণ্ণ আছে। চলচ্চিত্ৰ জগততো তেওঁৰ অৱদান উল্লেখনীয়। এৰিনা, উষা, ব্লেকমানি, শংকৰদেৱ, এখন পৃথিৱী তেওঁ ৰচিত নাটক, তেওঁক কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰদান কৰা হয়। 2016 চনৰ আজিৰ দিনটোতে তেখেতৰ দেহাৱসান ঘটে। খগেন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত পদৰ সক্ৰিয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিটো বহু কালজয়ী গীতৰ সুৰ সৃষ্টি কৰিছিল। তেখেতক বিহু সম্ৰাট বুলি কোৱা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন কৰা খগেন মহন্তই তেখেতৰ সহধৰ্মিনী অৰ্চনা মহন্তৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গীত পৰিৱেশন কৰিছিল। মা আমি শদিয়ালৈ যামে, কাউৰী পৰে, পাৰৰ পাখিত গুজি দিলোঁ আদি তেখেতৰ সৃষ্টি। অসমৰ গাঁৱে ভূঁৱে সকলোৰে মন জয় কৰা খগেন মহন্তদেৱক সংগীত নাটক অকাডেমী বঁটা, ফিল্ম ক্ৰাফ্ট বঁটা, সংগীত চাৰ্য বঁটা প্ৰদান কৰা হৈছে। আনকি তেওঁ নেপালতো সন্মান লাভ কৰিছিল। 2014 চনৰ আজিৰ দিনটোতে 71 বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে। পদ্মধৰ চলিহা অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তিযুঁজাৰু আছিল। তেখেতে গীত আৰু নাটক ৰচনা কৰি অসমীয়া সাহিত্য জগতক টনকিয়াল কৰি থৈ গৈছে। তেওঁ তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিও আছিল। তেওঁ বাঁহী আলোচনীৰ সহকাৰী সম্পাদকৰ দায়িত্বও বহন কৰিছিল। ফুলনি, স্বৰাজ সংগীত, গীত লহৰী তেওঁৰ গীতৰ পুথি, শৰাই পদুমণি তেখেতৰ কবিতা পুথি, অমৰ লীলা নিয়ন্ত্ৰণ তেখেতে ৰচনা কৰা নাটক। 1969 চনৰ আজিৰ দিনটোতে তেখেতৰ দেহাৱসান ঘটে। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।

অৰ্চুত লহকৰ, অসমৰ নাট্যজগতৰ জনক। বৰপেটা জিলাৰ পাঠশালাত জন্মগ্ৰহণ কৰা লহকৰদেৱে 1963 চনত নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰি অসমৰ সাংস্কৃতিক ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। তেওঁ নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু সংগঠক হিচাপে সমানেই সফল আছিল।

0: মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7 গৰাকী শিশু আৰু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাজ্যৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলাত চলি থকা বিভিন্ন

চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাঁৱৰ সংসদত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত আজি হামৰেণৰ ডনবক্সত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মেঘালয়ৰ দামালগ্ৰি অঞ্চলত হাতশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা

0: বাহিনীৰ সহযোগত আজি হামৰেণৰ ডনবক্সত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মেঘালয়ৰ দামালগ্ৰী অঞ্চলত হাতশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত এখন ভাড়াতীয়া বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে 5 বাংলাদেশী নাগৰিকক আটক কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বাছনিয়া হাৰ্জেভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান উপন্যাস পাঠ।
2: আকাশবাণী তেজপুৰ শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 43 সংখ্যক খণ্ডটি।
1: বিপণীসমূহৰ সমুখ পথৰে আদিত্যপুত্ৰ গৈ থাকিল। এই বিপণীসমূহ পাৰ হ'লেই মণিমুক্তাৰ বিপণী পোৱা যাব, তাৰ পিছতে মন্দিৰ। মন্দিৰৰ কাষত পুষ্পপত্ৰৰ বিপণী আৰু তাৰ লগতে লাগি আছে দেৱদাসীসকলৰ বাসস্থান থকা চুবুৰীটো। সেইখিনিৰে পৰাই বন্দৰ চহৰখন শেষ হৈ ৰাজধানী চহৰখন আৰম্ভ হৈছে। ইয়াৰে পৰা অন্য এটা উপপথৰে ঘূৰি গৈ ৰাজধানী চহৰৰ ভিতৰত পোৱা যাবগৈ নগৰ শ্ৰেষ্ঠীজনৰ প্ৰাসাদ। বৰ্হী বাণিজ্য আৰু আন্তঃবাণিজ্য এই দুয়োটাৰ বাবেই নগৰ শ্ৰেষ্ঠীজনৰ লগতে সাৰ্থবাহ বা প্ৰধান বণিকজনৰ অনুমতিৰ প্ৰয়োজন হয়, লগতে দিহা পৰামৰ্শও। বিপণীসমূহ অতিক্ৰম কৰাৰ পিছত যি পথৰে ঘূৰিব লাগিছিল সেই পথৰে নুঘূৰি আদিত্যপুত্ৰই পশ্চিমুৱা পথটো ধৰিলে। এই পথৰে বুদ্ধগয়ালৈ যোৱা হয়। মুণ্ডিত মস্তক আৰু হালধীয়া বস্ত্ৰ পৰিহিত লোককেইজনমানে নিজৰ মাজতে কথা বতৰা পাতি আহি আছে। আদিত্যপুত্ৰই তেওঁলোকলৈ চালে। বৌদ্ধ ভিক্ষু চকুৱে চকুৱে পৰাত ভিক্ষুকেইজনেও মূৰ দুপিয়াই হাঁহি এটাৰে অভিবাদন জনালে। হাঁহি এটা মাৰি আদিত্যপুত্ৰয়ো মূৰ দুপিয়ালে। কথা বতৰা আৰু ভাষাৰ পৰা গম পোৱা গ'ল তাম্ৰপৰ্ণী দেশৰ ভিক্ষু তেওঁলোক। বাণিজ্যতৰীত সমুদ্ৰ পাৰ হৈ তাম্ৰলিপ্তি বন্দৰত নামি বুদ্ধগয়া দৰ্শন কৰিবলৈ বুলি গৈ আছে। তেওঁলোকে কৰ্ণসুবৰ্ণৰ ৰাজধানীৰ কাষতে থকা ৰক্তমৃত্তিকা বা মহাচীন দেশৰ ভিক্ষুসকলে যি অঞ্চলক লো টো মো চিহ বুলি কয় সেই অঞ্চলৰ বিশাল বৌদ্ধবিহাৰটোও দৰ্শন কৰিব। এই পথৰে অহা যোৱা কৰিলে বৌদ্ধ ভিক্ষুসকলক সততে লগ পোৱা যায়। দুহাত যুক্ত কৰি আদিত্যপুত্ৰই বুদ্ধগয়াৰ উদ্দেশ্যে নমস্কাৰ কৰিলে। গৌতম বুদ্ধৰ মহাজ্ঞানৰ প্ৰতি এই অঞ্চলৰ সকলো লোকৰে পৰম ভক্তি। আনকি এই অঞ্চললৈ অহা অন্য ধৰ্মীয় লোকসকলেও শ্ৰদ্ধা ভক্তি নিবেদন কৰে। আদিত্যপুত্ৰই এবাৰ নিজেও গৈ সেই বুদ্ধিদ্ৰোমৰ ওচৰত নতজানো হৈছিল। তেতিয়া তেওঁৰ পিতৃ কেশৱদত্ত জীয়াই আছিল। গম পাই আদিত্যপুত্ৰক পিতৃয়ে কৈছিল,
2: তোমাৰ ধৰ্মীয় সংকীৰ্ণতা নাই বুলি জানি মই সুখী হ'লো পুত্ৰ। ধৰ্মীয় সংকীৰ্ণতাই কাৰো উত্তৰণত সহায় নকৰে, বৰঞ্চ মানুহক উন্মাত কৰে। জাতিৰ কথা নাই, ভাষাৰ কথা নাই, ধৰ্ম আৰু বৰ্ণৰ কথা নাই, মাথো বিশালতাৰ কথা। মুক্ত আকাশখনৰ দৰে মুক্ত হৈ হৃদয় পৰম পবিত্ৰ প্ৰেমেৰে উপচাই পেলোৱাৰ কথা। বুদ্ধিদ্ৰোমৰ বিশালতাই ৰাজকুমাৰ এজনক এদিন মহাযজ্ঞৰে উজ্জ্বল কৰি বুদ্ধদেৱত পৰিণত কৰিছিল। সেই বিশালতাই এতিয়াও মানুহ হৃদয় পৰিপূৰ্ণ কৰা প্ৰেমেৰে শিক্ষা দিয়ে আৰু নতজানো হৈ মানুহক প্ৰেম ভিক্ষা কৰিবলৈ উৎসাহিত কৰে।

বুদ্ধগয়ালৈ যোৱা পশ্চিমৰ পথটোৰে আৰু কিছুদূৰ গৈ আদিত্যপুত্ৰ ওলটি আহিল। বিপণীসমূহৰ ওচৰত খন্তেক ৰ'ল। পুষ্প বিপণীৰ পৰা পুষ্পহাৰ আৰু মল্লিকা গুচ্ছ ক্ৰয় কৰিলে চাৰিটা কৰিৰ বিনিময়ত। কৰিয়েই হ'ল মূল্যমানৰ সৰ্বনিম্ন একক। এই অঞ্চলৰ সমুদ্ৰত পোৱা কৰিবোৰ মূল্যমান হিচাপে ব্যৱহাৰ কৰাৰ অযোগ্য। কামৰূপ দেশতো কৰিৰেই প্ৰচলন আছে যদিও স্থান কাল পাত্ৰ অনুসৰি বিনিময় প্ৰথাও চলে। মূল্যমান হিচাপে যিবোৰ কৰি ব্যৱহাৰ কৰা হয় সেই কৰিবোৰ বেলেগ অঞ্চলৰ পৰা অনা হয়। এনেও সমুদ্ৰৰ উত্তাল তৰংগৰ সৈতে সমতা ৰক্ষা কৰিবৰ বাবে সামুদ্ৰিক বাণিজ্যতৰীৰ তলিখন বজাই কৰি কিছুমান নিম্নমানৰ বস্তু অনা নিয়া কৰা হয়। সেইবোৰ হ'ল মতা আহৰ সূতাৰ বস্ত্ৰ, বিশেষকৈ কৰি। এনেকৈ অনা কৰিবোৰৰ কিন্তু বাণিজ্যিক মূল্য একোৱেই নাথাকে। বাণিজ্যিক মূল্য থকা কৰিবোৰ ডাঙৰ আৰু ইষত বেঙেনা বুলীয়া। চাৰিটা কৰিৰে এক গণ্ডা হয়। এক সহস্ৰ কৰিৰ মূল্য হ'ল এক কৰ্ষাপন বা এক ৰূপৰ মুদ্ৰা। মাথো দুটা দিন। দুটা দিনৰ পিছতে আদিত্যপুত্ৰই বাণিজ্যতৰী মেলি দিব লাগিব বিপদসংকুল তৰংগায়িত সামুদ্ৰিক পথৰে। তেওঁক লৈ যাব বণিজৰ নৌকাই নে তেওঁহে লৈ যাব মকৰমুখী বণিজৰ ডিঙা দূৰ সুদূৰৰ তাম্ৰপৰ্ণী দেশলৈ, যাক সিংহল দ্বীপ বুলিও কোৱা হয়। কামৰূপ দেশৰ পলসুৱা মাটিৰ গোন্ধটো পাবলৈ যে কিমান দিন অপেক্ষা কৰিব লাগিব, তেওঁ পুনৰ পাবহি নে নেপাবহি লোহিতৰ সুশীতল বুকুৰ জোৰণীয়া বা পোৱা আৰু নোপোৱা, এই দুয়োটা কথাই বণিক জীৱনত অতি সম্ভৱ কথা। জীৱন অসাৰ্থকতা নহয়। জীৱনৰ ভংগুৰতা, অনিশ্চয়তা আৰু অস্থিৰতা বণিক এজনে পদে পদে উপলব্ধি কৰে যে জীৱন এনেকুৱাই। অসাৰ্থকতাৰ জীৱনৰ গুৰুত্ব নাই। জীৱনৰ গুৰুত্ব আছে অনিত্যতাত। মানুহ মুহূৰ্তৰ পৰা মুহূৰ্তলৈ মাথো জীয়াই থাকে আৰু সেয়ে জীৱনে মানুহৰ প্ৰতিটো মুহূৰ্ত প্ৰাণ ভৰি উপচাই দিবলৈ পালে ভাল পায়। আৰু আদিত্যপুত্ৰই ভাল পায় জীৱনে দুখ অথবা সুখ যিহৰে উপচাই নিদিয়ক তেওঁৰ মুহূৰ্তবোৰ প্ৰতিটো মুহূৰ্তকে দুহাতত তুলি ল'বলৈ। আৰু প্ৰতিটো মুহূৰ্তই দুহাতত তুলি ল'বৰ বাবে এই সুন্দৰ সন্ধিয়াবেলা আদিত্যপুত্ৰই ক্ৰয় কৰিছে পুষ্পহাৰ আৰু মল্লিকা গুচ্ছ। শিলৰে বন্ধোৱা উপপথটোৰে ফুলৰ সুগন্ধ বুকুৰ মাজত লৈ আদিত্যপুত্ৰ গৈ আছে। লাগে লাগে জীৱন যাপন কৰিবলৈ মানুহক বহুত কিবাকিবিয়েই লাগে। এটা সুগন্ধ লাগে, সুগন্ধই আনি দিয়া আনন্দ লাগে, বুকবিদ্ধ কৰা এটা যন্ত্ৰণা লাগে, মানুহক প্ৰেম লাগে। আদিত্যপুত্ৰৰ মনটো চঞ্চল হৈ পৰিল। পথৰ দাঁতিৰ পাণশালাত দেশী বিদেশী বণিকৰ ভিৰ। চঞ্চল চকুৰে পাণশালাৰ যুৱতী। মাটিৰ পাণপাত্ৰত পানীয় ভৰাই দিওঁতে এটা শব্দ হৈছে আৰু সৰ্বত্ৰ বিয়পি পৰিছে পানীয়ৰ ৰাগিয়াল মতলীয়া গোন্ধ। সকলো দেশৰেই পাণশালাৰ ৰূপ একেটাই। তাত পানীয়ৰ বিক্ৰয় নচলে, চলে সুখ আৰু আনন্দৰ ক্ৰয়। আদিত্যপুত্ৰৰ বুকুখনো অচিনাকি আনন্দ এটাই ৰাগি লগা পানীয়ৰ দৰে উচ্ছল কৰি তুলিলে। সমুদ্ৰত জোৱাৰ উঠাৰ দৰে তেওঁৰ বুকুখনতো জোৱাৰ উঠিবলৈ লাগিল। বহুদিন হৈ গ'ল এৰা, বহুদিন। মৃণালিনীৰ মুখখন তেওঁ বহুদিন দেখা পোৱা নাই, শুনা নাই তাইৰ কোমল কম্পিত কণ্ঠস্বৰ আৰু আলসুৱা পদশব্দ, পোৱা নাই তাইৰ চুলিৰ সুঘ্ৰাণ, আদিত্যপুত্ৰৰ বুকুত লগা নাই তাইৰ উত্তাপিত নিশ্বাস। তাই খোজকাঢ়িলে ভৰিৰ অলংকাৰ ৰুণুক জুনুককৈ বাজে। ক'ত আছে মৃণালিনী, ক'ত আছে? বন্দৰে বন্দৰে বন্দৰৰ নাৰী থাকে, কিন্তু বন্দৰৰ সকলো নাৰীয়েই বণিকৰ প্ৰিয়তমা হৈ নপৰে, অন্ততঃ আদিত্যপুত্ৰৰ ক্ষেত্ৰত হোৱা নাই। আদিত্যপুত্ৰৰ বাবে বন্দৰৰ সকলো নাৰীয়েই মৃণালিনী নহয়। মৃণালিনী এক সুকীয়া নাৰী। সকলো নাৰীৰে চৰণৰ নুপুৰ বাজে ৰুণু জুনু ৰুণু জুনু, মৃণালিনীৰো বাজে। কিন্তু মৃণালিনীৰ চৰণৰ নুপুৰ নিকণধ্বনি সুকীয়া, তাইৰ হাঁহিটোও সুকীয়া, সুকীয়া তাইৰ হাব ভাব ভাষা সুৰ। মৃণালিনী বন্দৰৰ নাৰী, অথচ মৃণালিনী বন্দৰৰ নাৰী নহয়, মৃণালিনী আদিত্যপুত্ৰৰ। কি বিস্ময়কৰ কথা! বন্দৰৰ নন্দিনী হৈও কিদৰে এগৰাকী নাৰী বন্দৰৰ পৰা বহু দূৰৈত এজন পুৰুষৰ বুকুৰ মাজত থাকিব পাৰে! আৰু আদিত্যপুত্ৰৰ

0: মৃণালিনীৰ পৰিচয় কি আচৰিত সংযোগ! আদিত্যপুত্ৰৰ খোজ খৰ হল। তেওঁ গৈ মৃণালিনীৰ দুৱাৰমুখত উপস্থিত হলগৈ। শাৰী শাৰীকৈ থকা বাৰ বনিতাসকলৰ ঘৰৰ মাজৰ পৰা মৃণালিনীৰ ঘৰটো বিচাৰি উলিয়াবলৈ আদিত্যপুত্ৰৰ সময় নালাগিল। দুৱাৰমুখৰ দেৱালত আমডালিসহ ঘটৰ ছবি অঁকা আছে হালধীয়া ৰঙৰ মাটিৰে। তলত মাছৰ ছবি, পানীত সাঁতোৰ মেলা মাছ, যেন হেঙুল হাঁইতালেৰে ৰং কৰা আদিত্যপুত্ৰৰ মকৰমুখী নৌকা, মৃণালিনীৰ প্ৰিয় ছবি। আজৰি সময়ত মাটিৰ দেৱালত মৃণালিনীয়ে নিজৰ প্ৰিয় ছবি অংকন কৰে। কিছু দূৰৈত পথৰ ওপৰতে কোনো অন্তজবৰ্ণৰ লোকে গীত গাই গাই সাপৰ খেলা দেখুৱাইছে। তাৰ কোলাহল আদিত্যপুত্ৰৰ কাণত পৰিল। এনেধৰণৰ সাপৰ খেলা দেখুওৱা মানুহবোৰক কামৰূপ দেশৰ বাটে পথেও সাপৰ খেলা দেখুৱাই থকা সততে দেখা পোৱা যায়। তেওঁলোকে এটা বিশেষ ধৰ্ম পালন কৰে আৰু ভেষজবিদ্যাটো পাকৈত, যোগ সাধনাটো তেওঁলোকে পাৰদৰ্শিতা দেখুওৱা দেখা যায় আৰু সেইবাবে কামৰূপ দেশত তেওঁলোকক যোগী বুলি জনা যায়। পাত পলুৰ পৰা সূতা আহৰণ কৰা বিদ্যাটো এওঁলোক পাৰদৰ্শী। অৰণ্যৰ পৰ্ণকুটীৰত তেওঁলোকে বাস কৰে আৰু সাপৰ খেলা দেখুৱাই তেওঁলোকৰ মূল জীৱিকা। গীতৰ সুৰটো আদিত্যপুত্ৰৰ ভাল লাগিল। দুৱাৰখন মেল খালে। দুৱাৰমুখত মৃণালিনী, আয়ত চকু, বৈ পৰা চেলাউৰিৰে কোমলাংগী, কলা কুশলা, গৌৰ ললনা।
1: বণিক পুত্ৰ,
0: মৃণালিনীৰ মাতত বিস্ময়। আদিত্যপুত্ৰই তাইলৈ চালে আৰু খোলা দুৱাৰখনৰে মৃণালিনীয়ে দেখুৱাই দিয়া পথৰে ভিতৰলৈ সোমাই গ'ল।
2: কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবাৰৰ পৰা এই শাসন প্ৰদান কৰা হ'ল।
0: কথাষাৰ কৈ কুমাৰ ৰাজাই এবাৰ চাৰিওফালে চালে। সমবেত জনসাধাৰণে যেন তেওঁৰ মুখলৈকে চাই আছে। কথাটো হয়, সমবেত হোৱা লোকসকলে একেথৰে কুমাৰ ৰাজাৰ মুখলৈকে চাই আছিল। কুমাৰ ৰাজাইনো কি কথা কয় সেয়া শুনিবৰ বাবে তেওঁলোক উৎসুক। ৰজাৰ প্ৰতিনিধিয়ে ইয়াৰ পিছৰ অংশ পাঠ কৰিবলৈ আৰম্ভ কৰিছে। শাসনখনত ভৌমবংশীয় নৰকৰ পৰা আৰম্ভ কৰি তেওঁৰ পিছৰ ৰজাসকলৰ ইতিহাস বৰ্ণনা কৰা হৈছে। ইতিহাস নে জয়গান, ৰজাৰ ইতিহাস নাথাকে, থাকে জয়গান, তাকেই গোৱা হৈছে। শশীশেখৰ পিনাকপানী মহাদেৱ এই বংশৰ ইষ্টদেৱতা। জয় জয়তে তেওঁক নমস্কাৰ কৰা হৈছে। কৰ্ণসুবৰ্ণ জয়স্কন্ধাবাৰ, এই কৰ্ণসুবৰ্ণ অদূৰত হোৱা ভাগীরথী নদী। ভাগীরথী নদীৰ পশ্চিম তীৰত প্ৰায় 2 ক্ৰোশ জুৰি থকা কৰ্ণসুবৰ্ণ। কৰ্ণসুবৰ্ণৰ বাহিৰৰ গংগা তীৰৱৰ্তী ৰক্ত মৃত্তিকাত আছে এটা বিশাল বৌদ্ধ বিহাৰ। গৌড় দেশৰ ৰাজধানী চহৰখনৰেই নাম কৰ্ণসুবৰ্ণ। ৰাজ্যৰ সীমা সমুদ্ৰ তট পৰ্যন্ত বিস্তৃত। সেই গৌড় দেশৰ লোকসকলক গৌৰাণ সমুদ্ৰশ্ৰয়ান বুলি কোৱা হয়। কৰ্ণসুবৰ্ণ ওখ বেদীৰ পৰা কুমাৰ ৰাজাই চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলে। এই শস্য শ্যামলা উৰ্বৰ ভূমিখণ্ডৰ জলবায়ু নাতিশীতিষ্ণ। লোকসকল কুশলী, সাহসী, কৰ্মঠ আৰু শিক্ষিত। সেইসকল লোকে এতিয়া সমবেত হৈছেহি আৰু সমবেত জনসাধাৰণৰ বিশাল সমাৱেশলৈ চকু দি কুমাৰ ৰাজাই অনুভৱ কৰিলে,
2: হয়, আলোড়ন এটা হৈছে তেওঁৰ বুকুৰ মাজৰ, এটা তীব্ৰ আলোড়ন। বুকুখন কঁপিবলৈ আৰম্ভ কৰিছে।
0: স্মৃতিৰ এই আলোড়ন, অথবা ক'ব পাৰি স্মৃতিয়ে জগাই তুলিছে তেওঁৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াক। স্মৃতিৰ জাগৰণ ঘটিছে কুমাৰ ৰাজাৰ মনৰ অন্তঃপুৰত। স্পষ্টভাৱেই তেওঁ দেখা পাইছে পূৰ্বপুৰুষ মহাভূত বৰ্মাদেৱক দুহাত আন্দোলিত কৰি যেন তেওঁ কুমাৰ ৰাজাৰ শিৰত কৰিছে আশীৰ্বাদ বৰ্ষণ। ৰাজপুৰুষ মহাভূত বৰ্মা, সুন্দৰ অৱয়ব, সৌম্যকান্ত, কিন্তু তেওঁ ৰণত দুৰ্দান্ত আৰু দুৰ্জেয়, শত্ৰু দৈন্যৰ বাবে ভয়ংকৰ, যশস্যা আৰু পৰাক্ৰমত ইন্দ্ৰতুল্য। পিতৃয়ে এৰি থৈ যোৱা সিংহাসনত আৰোহণ কৰি তেওঁ শক্তিশালী দুবাহুৰে শত্ৰুক পৰাজিত কৰিছিল। তেওঁৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা, যিজনৰ পুৰত চন্দ্ৰমাৰ দৰে কান্তিৰ কথা দশোদিশে উচ্চাৰিত হৈছে।

0: আছিল। তাৰ পিছৰজন স্থিত বৰ্মাদেৱ, মোৰেই পিতামহ, পিতৃদেৱ সুস্থিত বৰ্মা, আৰু তাৰ পিছত মই ভাস্কৰ বৰ্মা।
1: কুমাৰ ৰাজা
0: শব্দটো মুখৰ ভিতৰতে অস্পষ্টকৈ উচ্চাৰণ কৰি তেওঁ যেন নিজৰ ওচৰত নিজকেই বিশ্বাসযোগ্য আৰু সন্মানীয় কৰি তুলিলে।
1: হয়, ময়েই কামৰূপ দেশৰ কুমাৰ ৰজা। এইখন মোৰ দেশ, মোৰ স্বৰ্গটো অধিক গৰীয়সী জন্মভূমি। মহাৰাজ পুষ্যবৰ্মাদেৱে প্ৰতিষ্ঠা কৰা এই ৰাজবংশৰ মই ত্ৰয়োদশ ৰজা। মই মোৰ এই দেশ আৰু এই ৰাজবংশৰ গৌৰৱ আৰু সৌন্দৰ্য বৃদ্ধিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। মই মোৰ প্ৰজাগণক সুখী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ।
0: কুমাৰ ৰজাক কিছু উৎফুল্লিত যেন দেখা গ'ল, সংকল্পবদ্ধ যেনো দেখা গ'ল। এনে লাগিল তেওঁ যেন নিজৰ বিশ্বাস আৰু প্ৰতিজ্ঞাত হিমালয়। ইফালে কৰ্ণসুবৰ্ণ উখল মাখল, কৰ্ণসুবৰ্ণৰ পথ উপপথ জুৰি প্ৰজাগণৰ লানি নিচিগা সোঁত লৌ টো মৌ চিহ বা ৰক্ত মৃত্তিকা অঞ্চলৰ পৰাও দুই এজন বৌদ্ধ ভিক্ষুৰ আগমন ঘটিছে। মহাচীন আৰু তাম্ৰপৰ্ণী দেশৰ বৌদ্ধ ভিক্ষুও তাৰ মাজত আছে। তেওঁলোকে নিতান্তই কৌশলবশতঃ কৰ্ণসুবৰ্ণৰ এই অঞ্চললৈ আহিছে যাতে কামৰূপ দেশৰ মহাশক্তিশালী আৰু বিদ্যানুৰাগী ৰজাজনক স্বচক্ষে দৰ্শন কৰিব পাৰে আৰু নিজৰ দেশত গৈ তেওঁৰ বিষয়ে ক'ব পাৰে। দুদিনৰ আগতেই প্ৰজাক জনাই দিয়া হৈছিল যে পূৰ্বতে মহাভূত ব্ৰহ্মাদেৱে ব্ৰাহ্মণক যি ভূমি প্ৰদান কৰিছিল, এতিয়া কুমাৰ ৰজাই পুনৰ সেই ভূমি প্ৰদান কৰিব। এই ভূমি প্ৰদান অনুষ্ঠান উপভোগ কৰিবলৈকে বুলি প্ৰজাসকল ওলাই আহিছে, পুৰুষ, নাৰী, বৃদ্ধ, যুৱা। কেৱল ভূমি প্ৰদান অনুষ্ঠান উপভোগ কৰিবলৈ বুলিয়েই নে? নহয় নহয়, তেওঁলোক আহিছে কামৰূপাধিপতিক এবাৰ ওচৰৰ পৰা হেঁপাহ পলুৱাই চাবলৈকে। কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবৰৰ প্ৰাসাদৰ সন্মুখৰ বিশাল সেউজীয়া প্ৰাংগণ আজি লোকে লোকাৰণ্য। প্ৰজাগণে হৰ্ষধ্বনি আৰু জয় জয়কাৰ ধ্বনিৰে কুমাৰ ৰজাক স্বাগতম জনালে। উল্লাসিত প্ৰজাক প্ৰতি অভিবাদন জনাই কুমাৰ ৰজা আসনত উপৱিষ্ট হ'লহি। ব্ৰাহ্মণৰ বেদমন্ত্ৰ পাঠ ধ্বনিৰে চৌদিশে এটা গাম্ভীৰ্যপূৰ্ণ বাতাৱৰণৰ সৃষ্টি হ'ল। সুন্দৰী যুৱতীবৃন্দই কুমাৰ ৰজাক পুষ্পমাল্য আৰু পুষ্পস্তৱক উপহাৰ দিলে। কুমাৰ ৰজাই প্ৰজাগণক উদ্দেশ্যি ক'বলৈ লাগিল,
1: হে কামৰূপ ৰাজ্যৰ অন্তৰ্গত পৌণ্ড্ৰবৰ্ধন আৰু কৰ্ণসুবৰ্ণৰ অধিবাসীগণ, আপোনালোকে মোৰ নমস্কাৰ গ্ৰহণ কৰক। আপোনালোকে জানে যে সুদীৰ্ঘ দিন ধৰি এই অঞ্চল পৰাধীন হৈ আছিল। এই অঞ্চল মুক্ত কৰিবলৈ আমি আগতেও এবাৰ শত্ৰুৰ মুখামুখি হ'ব লগাত পৰিছিলোঁ। মোৰ প্ৰিয়তম অগ্ৰজ সুপ্ৰতিষ্ঠিত বৰ্মাদেৱ এই অঞ্চল শত্ৰুৰ পৰা মুক্ত কৰিব নোৱাৰি গভীৰ আন্তৰিক বেদনাত মৃত্যুৰ মুখত পৰিব লগাত পৰিছিল। হে পৰম শ্ৰদ্ধেৱ সুবৰ্ণবাসী, আপোনালোকক পৰাধীন অৱস্থাৰ পৰা স্বাধীন কৰিবলৈ পাই মই নিজেও অতিশয় আনন্দিত হৈছোঁ।
0: ঘোষকে পুনৰ আৰম্ভ কৰিলে। পিনাকপানী মহাদেৱৰ একান্ত সেৱক কুমাৰ ৰজাই, যিজনে স্বৰ্গগত অগ্ৰজৰ অকাল মৃত্যুৰ দুখদায়ক স্মৃতি সোঁৱৰি থাকিবৰ বাবে কুমাৰ নাম গ্ৰহণ কৰিছে, সেইজনাক কামৰূপাধিপতি ৰাজাধিৰাজ শ্ৰী শ্ৰী ভাস্কৰ বৰ্মাদেৱে এই জয় নিশ্চিত কৰি আৰু এই বিজয়ৰ আনন্দত আনন্দিত হৈ ব্ৰাহ্মণক ভূমিদান কৰিবলৈ আগবাঢ়িছে।
2: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰ্মোদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 43 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই, বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ত্ৰৈলোক্য বৰাই, উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

ৰিভাৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ শিল্পী জুবিন।

শ্ৰোতাই ভক্তিৰসৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এইবাৰ বিশ্বকাপৰ দামী দলটো। লায়নেল মেছি অথবা ক্ৰিষ্টিয়ানো ৰোনাল্ডো এইবাৰ বিশ্বকাপৰ অন্যতম আকৰ্ষণ হ'লেও মূল্যৱান দলৰ দৌৰত শীৰ্ষত আছে কালিয়ান এম্বাপেৰ দল ফ্ৰান্স। দলটোৰ বজাৰ মূল্য প্ৰায় 15,967 কোটি টকা। এম্বাপেৰ একক মূল্যই হৈছে 2,220 কোটি টকা। বিশ্বকাপৰ দলসমূহৰ বজাৰ মূল্যৰ দ্বিতীয় স্থানত থকা হেৰিকেনৰ দলৰ মূল্য প্ৰায় 13,679 কোটি টকা। পৰৱৰ্তী 5টা স্থানত আছে ক্ৰমে স্পেইন, পৰ্তুগাল, জাৰ্মানী, ব্ৰাজিল আৰু নেডাৰলেণ্ড।

প্ৰতিযোগিতাত এছিয়াৰ 9খন দেশ। বিশ্ব ৰেংকিঙত 139 নম্বৰত থকা ভাৰতৰ বাবে এতিয়াও বিশ্বকাপ খেলা সপোন হৈ থাকিলেও এইবাৰ বিশ্বকাপত এছিয়াৰ পৰা 9খন দেশে প্ৰতিদ্বন্দ্বিতাত নামিব। এছিয়ান দেশসমূহৰ ভিতৰত সবাতোকৈ ওপৰত থকা জাপানৰ একাধিক ফুটবলাৰে ইউৰোপৰ বিভিন্ন লীগত খেলে। যুদ্ধ বিধ্বস্ত ইৰাণেও প্ৰতিযোগিতাখনত এছিয়াক প্ৰতিনিধিত্ব কৰিব। 2002 চনৰ বিশ্বকাপত চতুৰ্থ স্থান দখলৰ পাছত এছিয়াৰ ফুটবল অনুৰাগীৰ দৃষ্টিত থাকিব দক্ষিণ কোৰিয়া। এছিয়া মহাদেশৰ প্ৰতিনিধি হিচাপে এইবাৰ বিশ্বকাপ খেলিব অষ্ট্ৰেলিয়াই। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ যুঁজত নামিব এছিয়ান দেশ উজবেকিস্তান। আনহাতে 40 বছৰৰ পাছত বিশ্বকাপ খেলিব ইৰাকে। তদুপৰি কাটাৰ, চৌদি আৰৱ আৰু জৰ্ডান এছিয়াৰ অন্যতম প্ৰতিনিধি।

পৃথিৱীৰ কোন ক্লাবৰ কিমান খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মানচেষ্টাৰ চিটিয়ে প্ৰিমিয়াৰ লীগ জয় কৰিব নোৱাৰিলেও এই ক্লাবটোৰ 19গৰাকী ফুটবলাৰে 12খন দেশৰ হৈ খেলিব। জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইনৰ লীগ চেম্পিয়ন ক্লাবসমূহৰো বহু খেলুৱৈয়ে বিশ্বকাপ দলক প্ৰতিনিধিত্ব কৰিব। আৰ্চেনেলৰ 16জন ফুটবলাৰে 10খন দেশক, ইণ্টাৰ মিলানৰ 7জন খেলুৱৈয়ে, বেয়াৰ্ন মিউনিখৰ 18, পি এছ জিৰ 15 আৰু বাৰ্চিলোনাৰ 14গৰাকী ফুটবলাৰে খেলিব এইবাৰ বিশ্বকাপ।

প্ৰতিযোগিতাখনত আটাইতকৈ বয়স্ক আৰু কনিষ্ঠ ফুটবলাৰ স্কটলেণ্ডৰ গ'লৰক্ষক ক্ৰেইগ গৰ্ডনৰ বিশ্বকাপ আৰম্ভ হোৱাৰ সময়ত বয়স হৈছে 43 বছৰ 162 দিন। ইয়াৰ পাছতে আছে ক্ৰিষ্টিয়ানো ৰোনাল্ডো, যাৰ বয়স 41 বছৰ 126 দিন। মেক্সিকোৰ গিলেৰমো অছোৱাৰ 40 বছৰ 333 দিন আৰু ক্ৰোৱেছিয়াৰ লুকা মডৰিচৰ বয়স হৈছে 40 বছৰ 275 দিন। ইয়াৰ বিপৰীতে মেক্সিকোৰ 17 বছৰ 240 দিনীয়া গিলবাৰ্টো মোৰো হয় এইবাৰ বিশ্বকাপৰ কনিষ্ঠতম খেলুৱৈ। তদুপৰি চেক গণৰাজ্যৰ হুগু চুচুৰেক, চেনেগালৰ ইব্ৰাহিম এম্বেৰ বয়স 18 বছৰ। পানামা দলৰ খেলুৱৈসকলৰ গড় বয়স আটাইতকৈ বেছি আৰু আইভৰি কোষ্টৰ আটাইতকৈ কম গড় বয়সৰ দল।

গোল্ডেন বল। 2022 চনত লায়নেল মেছিয়ে কেৰিয়াৰৰ প্ৰথমবাৰ ফিফা বিশ্বকাপ জয় কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। কিন্তু এইবাৰ প্ৰতিযোগিতাখনত মেছিক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কেইবাগৰাকী ফুটবলাৰ। ফ্ৰান্সৰ মাইকেল অলিছ এইবাৰ গোল্ডেন বলৰ অন্যতম দাবীদাৰ। 32খন মেচ খেলি 36টা গ'ল দিয়া অলিছে এইবাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিছে। এই দৌৰত আছে স্পেইনৰ লামিনে য়ামাল। 18 বছৰ বয়সতে বিশ্ব ফুটবলত আলোড়ন সৃষ্টি কৰা য়ামালে স্পেইনক আকৌ এবাৰ বিশ্বকাপ দিবলৈ উন্মুখ হৈ আছে। ইংলেণ্ডৰ হেৰি কেনো শ্ৰেষ্ঠ খেলুৱৈৰ দৌৰত আছে। ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে বুণ্ডেছলিগাত সৰ্বাধিক গ'লদাতাৰ সন্মান অৰ্জন কৰিছে। 26 বছৰীয়া পৰ্তুগালৰ ভিটিনহাই বৰ্তমান পি এছ জি দলৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে। তেওঁ এবাৰ শ্ৰেষ্ঠত্বৰ দৌৰত আছে। কলম্বিয়াৰ লুইচ ডিয়াজে নিঃসন্দেহে প্ৰতিযোগিতাখনত উন্নত প্ৰদৰ্শন দাঙি ধৰিব। আয়োজক আমেৰিকাৰ ক্ৰিষ্টিয়ান পুলিচিক এইবাৰ দলৰ অন্যতম ভৰসা। ঘৰুৱা খেলপথাৰত তেওঁ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ চেষ্টা চলাব। যোৱাবাৰ বিশ্বকাপত প্ৰায় অকলশৰে ফ্ৰান্সক ফাইনেললৈ উন্নীত কৰা কালিয়ান এমবাপে এইবাৰ শ্ৰেষ্ঠ খেলুৱৈ দৌৰত সকলোতকৈ আগত আছে। লায়নেল মেছিৰ দ্বাৰা উজ্জীৱিত আৰ্জেণ্টিনা দলৰ এনজো ফাৰ্ণাণ্ডেজ, ফ্ৰান্সৰ উছমান ডেম্বেলে, ইংলেণ্ডৰ ডেকলান ৰাইচ, ব্ৰাজিলৰ ৰাফিনহা, উৰুগুৱেৰ ফেডৰিকো ভালভাৰ্দেসহ কেইবাগৰাকী তাৰকাই এইবাৰ শ্ৰেষ্ঠত্বৰ যুঁজত নামিব।

প্ৰতিযোগিতাখনত ৰাজনীতিৰ আঁচোৰ। বিশ্বকাপক কেন্দ্ৰ কৰি খেলপথাৰৰ যুঁজ, গেলাৰীৰ উত্তেজনা নতুন কথা নহয়। এইবাৰো আছে সকলো ৰোমাঞ্চ। ইয়াৰ লগতে ফুটবলাৰৰ উত্তাপৰ আঁৰত আছে ৰাজনীতিৰ আঁচোৰ। 2026 চনৰ বিশ্বকাপ আয়োজনৰ দায়িত্ব ফিফাই আমেৰিকা, কানাডা আৰু মেক্সিকোক প্ৰদান কৰাৰ পাছৰে পৰা ৰাজনীতিৰ প্ৰবল সোঁত বৈছে। ইজৰাইলৰ সৈতে যৌথভাৱে ইৰাণত সামৰিক অভিযান, ট্ৰাম্প প্ৰশাসন

অভিবাসনৰ নীতি, বৈদেশিক নীতি, বাণিজ্য শুল্ক, কানাডা আৰু মেক্সিকোৰ সীমা বিতৰ্কৰ দৰে বিষয়সমূহ বিশ্বকাপৰ সৈতে জড়িত হৈ পৰিছে, যাৰ বাবে বিশ্বকাপ খেলিবলৈ আহি আমেৰিকাত উপস্থিত হোৱাৰ লগে লগে দীৰ্ঘ জেৰাৰ সন্মুখীন হৈছে ইৰাকৰ ষ্ট্ৰাইকাৰ আইমেন হুছেইন। 10 ঘণ্টাৰো অধিক সময় জেৰা কৰাৰ হৈছে ইৰাকৰ বিশ্বকাপ দলৰ চিত্ৰ গ্ৰহণকাৰী তালাল শ্বাহক। তেওঁলোকক শেষ পৰ্যন্ত দেশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হলেও এজন ৰেফাৰীক বিমানবন্দৰৰ পৰাই উভতাই পঠিয়াইছে ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে। আফ্ৰিকাৰ অন্যতম শ্ৰেষ্ঠ ৰেফাৰী ওমৰ আব্দুল কাদিৰ আৰ্টানক আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। আৰ্টানৰ অপৰাধ হ'ল তেওঁ ছোমালিয়াৰ নাগৰিক। ট্ৰাম্প প্ৰশাসনৰ অভিবাসন নীতিৰ কলা তালিকাত আছে ছোমালিয়া। ইৰানৰ ফুটবলাৰ প্ৰশিক্ষককো ভিছা প্ৰদানত জটিলতাৰ সৃষ্টি কৰিছিল ট্ৰাম্প প্ৰশাসনে। তেওঁলোকক অৱশেষত ভিছা দিলেও খেলত অংশগ্ৰহণ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আমেৰিকা এৰাৰ নিৰ্দেশ দিয়া হৈছে। ইপিনে ইৰানী সমৰ্থকৰ টিকেটো বাতিল কৰাৰ ঘটনা ঘটিছে।

0: আজিৰ খেল জগত অনুষ্ঠানৰ শ্ৰোতাসকলে, যোৱাকালি অৰ্থাৎ 11 জুনৰ পৰা আৰম্ভ হোৱা ফিফা বিশ্বকাপৰ সন্দৰ্ভত এটি প্ৰতিবেদন শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: শ্ৰোতা, ইমানপৰে খেল জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান বৰ্ণালী। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিছে প্ৰিয়ংকা দাসে।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো বৰ্ণালী। আকাশ, সীমাহীন আকাশৰ উদাৰতাই সকলোকে সামৰি লয়। আকাশে বুজি নাপায় সৰু বৰ, বুজি নাপায় আপোন পৰ। শুকুলা মেঘ, কলীয়া ডাৱৰ, সূৰ্য চন্দ্ৰ নক্ষত্ৰৰে সুশোভিত আকাশ সকলোৰে আদৰৰ।

অসীম অনন্তলৈ ব্যাপ্ত আকাশৰ মাজত আছে অনাৱিষ্কৃত কল্পনাতীত বহু ৰহস্য। আকাশে আমাক কৌতূহলী হ'বলৈ শিকায়, কৌতূহলে সিঁচি যায় জ্ঞানৰ।

নীলা আকাশে পৃথিৱীখনক সাৱটি থাকে আকুলতাৰে। আকাশলৈ মূৰ দাঙি নাচালে মনটো শূন্যতাৰে ভৰি থাকে। শুকুলা মেঘৰ ৰহণ সানি থকা আকাশে আমাৰ মন প্ৰাণ প্ৰস্ফুটিত কৰে। সেইদৰে কলিয়াডাৱৰে উন্দোলাই ৰখা আকাশৰ বেদনাই আমাৰ মনবোৰো গুমা কৰে।

আকাশে আমাক বিশালতাৰ নিদৰ্শন দিয়ে, অনুভৱ কৰোৱায় আকাশৰ বিশালতাৰ তুলনাত আমি যে কিমান ক্ষুদ্ৰ। এই আকাশেই আমাক উৎসাহ দিয়ে হেঁপাহ পলুৱাই উৰিবলৈ, লক্ষ্যত অৱতীৰ্ণ হ'বলৈ। আকাশখন চুই চোৱাৰ সপোন সকলোৰে থাকে।

0: শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা ইমান পৰে বৰ্ণালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো শিল্পী সন্ধ্যা মেননৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতা, ইমান পৰে সন্ধ্যা মেননৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আজি শুনক শিল্পী কিশোৰ কুমাৰৰ কণ্ঠত কেইখনমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ শিল্পীগৰাকীৰ কণ্ঠত আৰাধনা বোলছবিৰ ৰূপ তেৰা মস্তানা শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কিশোৰ কুমাৰৰ কণ্ঠত কতি পতং বুলছবিৰ প্যাৰ দিৱানা হোতা হে শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ শিল্পী কিশোৰ কুমাৰৰ কণ্ঠত অভিমান বোলছবিৰ মিত না মিলাৰে মনকা শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জিন্দেগী প্যাৰ কা গীত হে শীৰ্ষক গীতটি। কণ্ঠদান কৰিছে কিশোৰ কুমাৰে আৰু বোলছবি হৈছে সতন।

শ্ৰোতা হিন্দী বোলছবি গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নমক হৰাম বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠত দিয়ে জলতে হে ফুল খিলতে হে শীৰ্ষক গীতটি।